এয়া আকাশবাণী তেজপুৰ, আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 17 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ তৃতীয়টো দিন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

জন মুৰে কৈছিল, গৰলৰ এটোপালে এজন মানুহক এবাৰ মৃত্যু ঘটাব পাৰে, কিন্তু এখন বেয়া কিতাপে এক দীঘলীয়া সময়ৰ বাবে মানুহৰ মনক বিষাক্ত কৰি তুলিব পাৰে।

এয়া আকাশবাণী তেজপুৰ খন্তেক পিছতে অৰ্থাৎ ছয় বজাৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অনুষ্ঠান আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: counting tables have been set up. President Draupadi Murmu will begin a three-day visit to Odisha today. During her visit, the president will participate in a series of educational, cultural and official engagements in Cuttack, Bhubaneswar, Brahmapur and Taptapani in Ganjam district. The president is scheduled to inaugurate Jagatguru Kripalu University at Cuttack today. In Pakistan, at least 14 people, including 5 security men, were killed and over a dozen injured in a suicide attack on a police station during a peace rally in Khyber Pakhtunkhwa province yesterday. The explosion occurred when the Swat peace rally was in progress right across the police station in Kabul town in Swat district. In Madhya Pradesh, the first Shravan procession of Lord Mahakaleshwar will be taken out in Ujjain today, marking the first Monday of the holy Sawan month. Lord Mahakal, in the Chandramoleshwar form, will be taken out in traditional palanquin procession, offering devotees an opportunity for darshan. A special puja will be performed at the Mahakaleshwar temple before the procession begins at 4 in the afternoon. After 11 days of intense competition, Glasgow Commonwealth Games concluded with the flag and baton handed over to India, hosts of the centenary edition, in a glittering ceremony at Glasgow today. The 2030 Games will be held in Ahmedabad, and the Scotland officials handed over the CWG flag and baton to Indian representatives, Olympic gold medalist Neeraj Chopra, Indian Olympic Association President P.T. Usha, and Gujarat Deputy Chief Minister Harsh Sanghvi. India will depart from Glasgow as a satisfied bunch after 39 medals at the 2026 Games. And that is the end of this news bulletin.
1: Media member Sarikhoi Gharadahomik Basmitar, Hat Country Skilluharch, Aru FM Bendor, Echo Ectahomik Soymegaharchat, Ea Akakmani Guahadir Mohabahu, Mukuta Mala.
2: Pondit Syama Prasad Mukherjee Koisil. সাধাৰণতে কোৱা হয় যে ভাৰত ৰাষ্ট্ৰৰ পুনৰ্গঠনত ভাৰতৰ বিশ্ববিদ্যালয়ে এক সক্ৰিয় ভূমিকা পালন কৰি আহিছে, সেয়ে ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন মংগলৰ বাবে মানসিক বিকাশ আৰু আধ্যাত্মিক ভাৱৰ সংমিশ্ৰণৰ এক নতুন উপায় বিচাৰি উলিয়াব লাগিব। এই প্ৰয়াস হ'ব লাগিব সকলো ভাষা, ধৰ্ম, লিংগ আৰু শাৰীৰিক সক্ষমতাৰ ঊৰ্ধৰ। এই শিক্ষা কেৱল জীৱিকা অৰ্জনৰ বাবে নহয় অথবা নিয়োগৰ সুবিধাৰ বাবে নহয়, এই শিক্ষা হ'ব লাগিব তেওঁলোকক সম্পূৰ্ণ শিক্ষিত আৰু উপযুক্ত কৰা শিক্ষা, যাতে তেওঁলোকে মাতৃভূমিৰ বাবে নিজকে নিয়োজিত কৰাৰ লগতে দেশখনৰ সৰ্বতোপ্ৰকাৰে মংগল সাধন কৰি এক সুস্থ মানৱ সভ্যতা গঢ়ি তুলিব পাৰে। সাধাৰণতে কোৱা হয় যে বহু দেৱ দেৱীক পূজা কৰা হিন্দুসকল আধ্যাত্মিক ভাৱধাৰাৰ সূক্ষ্ম বিশ্লেষণত এক ঈশ্বৰত বিশ্বাসী মুছলমানসকলতকৈ অলপ হ'লেও পিছ পৰি আছে। কিন্তু এই কথা কেনেকৈ কওঁ যে ভাৰতে ইছলাম ধৰ্মক অৱমাননা কৰিছে? এই ভাৰতত আমাৰ ধৰ্মৰ পথ প্ৰদৰ্শক হিচাপে নানক, চৈতন্য, টুকাৰাম আদিয়ে ভাতৃত্ববোধৰ লগতে জাতি ধৰ্মৰ বিচাৰ নকৰি সমগ্ৰ সমাজকে আধ্যাত্মিকতাৰ জ্ঞান বিতৰণ কৰিছে। ভাৰতৰ বুৰঞ্জীৰ পাতে পাতে হিন্দু সংস্কৃতিৰ কথা উপচি আছে। সেইবোৰত চকু ফুৰালে আমি দেখা পাওঁ যে মুছলমানসকলে ভাৰতীয় আবেদনৰ কথা অস্বীকাৰ কৰা নাই। মহম্মদ জয়াছিৰ লেখনিত দেখা যায় যে একোটা বিষয়ৰ উপস্থাপনৰ বাবে তেওঁ কেনেদৰে হিন্দু দৰ্শনৰ আশ্ৰয় লৈছিল। কবীৰ অথবা শেখ ফৰিদৰ সৰল ভক্তিমূলক কাব্যত দেখা পাওঁ যে ঈশ্বৰ প্ৰাপ্তিৰ বাবে তেওঁলোকে কেনেদৰে জাতি ধৰ্মৰ বাধা মানিবলৈ অস্বীকাৰ কৰিছিল। শেখ ফৰিদে কৈছিল, সমৰ্থনযোগ্য নোহোৱা এটা শব্দও উচ্চাৰণ নকৰিবা, কাৰণ প্ৰতিজন মানুহৰ হৃদয়তে ঈশ্বৰ আছে, কোনো এখন অন্তৰতে আঘাত নিদিবা, প্ৰতিখন হৃদয়ে একো একোটা ৰত্ন, কবিৰে কৈছিল।

0: হিন্দু বা মুছলমানৰ ঈশ্বৰ একেজনে। এইখন ভাৰতে বিচাৰি পাইছিল এজন আকবৰক, যিয়ে ৰাজনৈতিক বিশৃংখলা আৰু সামাজিক অস্থিৰতাৰ উপশম ঘটোৱাৰ এটা পথ বিচাৰি পাইছিল। শ্বাহজাহানে মাৰ্বলৰ সপোনৰ এটা সপোন দেখিছিল আৰু এয়া সম্ভৱ হৈছিল ভাৰততে। আমাৰ বহু লোক পাশ্চাত্যৰ জ্ঞানৰ জুৰিত অৱগাহন কৰিছে, এই পশ্চিমীয়া চিন্তাৰ শ্ৰেষ্ঠখিনি নিজৰ আৰু জাতিৰ মংগলৰ বাবে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অসহজ বোধ কৰিবলৈ একো নাই। কেৱল এটা কথাতে সতৰ্ক হ'ব লাগে, যাতে ই নিজৰ সভ্যতাৰ মূল উপাদানক আঘাত কৰিব নোৱাৰে।
1: আজিৰ মুকুতামালা শ্যামাপ্ৰসাদ মুখাৰ্জীৰ ৰচনাৰ পৰা লোৱা হ'ল। বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনোৱা হওক অশ্বিনী ভিড়ে দেশপাণ্ডেৰ কণ্ঠৰ খেয়াল, ৰাগ আহিৰ ভৈৰৱ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত অশ্বিনী ভিৰে দেশপাণ্ডেৰ কণ্ঠৰ আহিৰ ভৈৰৱ ৰাগৰ খেয়াল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত মানসিক স্বাস্থ্য আৰু সজাগতা এই বিষয়ে ডাক্তৰ নিমি বৰগোহাঁইৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বৰ্মাৰ। নিশা 9:30 অৰুণ শৰ্মা ৰচিত নাট কুকুৰ নেচিয়া মানুহ, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ।

সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত বর্ষাকালীন মাহজাতীয় শস্যৰ ব্যৱস্থাপনা এই বিষয়ে এতিয়া আলোচনা। আলোচনাটিত ভাগ ল'ব ডক্টৰ পল্লৱী ডেকা আৰু জুৰি তালুকদাৰে। আগ ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান বিষয়ৰ পাঠ জীৱৰ মৌলিক এককৰ প্ৰথম খণ্ড। পাঠ আগবঢ়াব অপৰাজিতা বৰকটকীয়ে। বিয়লি 5:25 গয়া শ্ৰোতাৰ অনুষ্ঠানত চিপাঝাৰৰ হাতীমৰীয়া গাঁৱত থলিতে পানীবদ্ধ কৰা অনুষ্ঠান শুনিবলৈ পাব। প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ্য ৰূপালী পৰ্দাৰ সোণালী যাত্ৰা। আগবঢ়াব কস্তুৰীমা দাস আৰু ত্ৰিদিশা বৰাই। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মৃদুলা দাসৰ কণ্ঠৰ আধুনিক গীত। পুৱা 7:30 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ 4th খণ্ড। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। 7:15 আজি পুৱা।

প্রযোজনা কার্তিক সূত্রধরর। পুৱা 8:30 বজাত গীতিমালিকা অনুষ্ঠানৰ শিল্পী হান্তা উজিৰ, প্ৰতুল গোস্বামী, ৰিজুৱানা চুলতানা আহমেদ, বিনোদ শৰ্মা ভৰদ্বাজ আৰু জ্যোতিকা চৌধুৰী। 9:15 জিলাৰ ৰেহৰূপ, পুৱা 9:20 আৰু নিশা 9 বজাত চিত্ৰগীত।

পুৱা 10 বজাত হাতে বাতে সুৰৰ আৱেশ, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। 11:05 পৰাগমালা লাইভ, 12:15 গীত আৰু গজল, 12:30 সুৰৰ কৰণী, 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শিবেন বেনাৰ্জীৰ কণ্ঠৰ খেয়াল ৰাগ শুদ্ধ সৰংগ, 1:50 লতিকা ভৰালীৰ কণ্ঠৰ লোকগীত, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 আধুনিক গীত, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান। সন্ধিয়া 6:40 ক্রীড়া বার্তা, 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক, 7:35 পূবালীৰ সুৰত চুকুৰা ফাংচু আৰু সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত, 8:30 আধুনিক গীতৰ অনুষ্ঠান,

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: অগ্নিযুগৰ গান।
3: অগ্নিযুগৰ পিৰিঙতে মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
4: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
2: আধুনিক প্ৰযুক্তিলৈ সাধাৰণ ৰাসায়নিক মৌলৰ অৱদান তৃতীয় ভাগ। আমি আলোচনা কৰি থকা সাধাৰণ ৰাসায়নিক মৌলৰ আধুনিক প্ৰযুক্তিত নৱ নৱ উপযোগিতাৰ প্ৰয়োগ হোৱা এবিধ মৌল হ'ল বেৰিলিয়াম। বেৰিল খনিজৰ পৰা বেৰিলিয়াম শব্দটো আহিছে। এই খনিজ পদাৰ্থৰ মাজত শ শ কেজি ওজনৰ স্ফটিক পোৱা যায়। বেৰিলিয়ামৰ বহু ধৰ্মত এলুমিনিয়ামৰ সৈতে সাদৃশ্য আছে। ফেড্ৰিক ভোলাৰ আৰু এ ৱাছিয়ে 1828 চনত আৱিষ্কাৰ কৰা এই ধাতুটো প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ লগে লগে প্ৰখ্যাত হৈ পৰে। তেতিয়া ইয়াৰ ভৌতিক ধৰ্মবোৰ আমোদজনক বুলি গম পোৱা যায়। ই যদিওবা বৰ লঘু ধাতু, তথাপি ই অতি শক্তিশালী, প্ৰকৃততে তীখাতকৈও শক্তিশালী। ইয়াৰ গলনাংক এলুমিনিয়ামতকৈ বেছি। এই দুটা গুণৰ বাবেই উৰাজাহাজৰ গাটো সাজিবলৈ ই আদৰ্শ ধাতু হৈ পৰে। ইয়াৰ অতি সুন্দৰ তাপ পৰিবাহিতা আৰু উচ্চ তাপ ক্ষমতা আছে। সেইবাবে বিমান চালকৰ প্ৰকোষ্ঠ আৰু মহাকাশযানৰ সন্মুখৰ শংকুটো তৈয়াৰ কৰাৰ বাবে এই ধাতু ব্যৱহাৰ কৰা হয়। দহনৰ সময়ত প্ৰচুৰ পৰিমাণে তাপ এৰি দিব পৰাটো বেৰিলিয়ামৰ আন এটা অতি আমোদজনক ধৰ্ম। সেইবাবেই ৰকেট প্ৰজ্বালক হিচাপে ইয়াৰ এক উজ্জ্বল ভৱিষ্যত আছে। বিশেষকৈ সুদূৰৰ গ্ৰহসমূহলৈ আয়োজন কৰিব খোজা আমাৰ মহাকাশ অভিযানৰ সময়ত ইয়াৰ ব্যৱহাৰৰ সম্ভাৱনা যথেষ্ট বেছি। সকলো ধাতুৰেই ব্যৱহাৰৰ ফলত কিছু পৰিমাণে ক্ষয়ক্ষতি হয়, ঠিক আমাৰ দেহৰ পেশীসমূহৰ দৰে ক্লান্ত হৈ পৰে। ক্লান্ত ধাতুবোৰৰ গাত ফাট মেলে আৰু সিহঁতৰ কাৰ্যদক্ষতা হ্ৰাস পায়। গতিকে যিবিলাক ধাতুৰ ক্লান্তি প্ৰকাশ কৰাৰ প্ৰৱণতা আছে, তেনে ধাতু চাপৰ অধীনত সুবিধাজনকভাৱে ব্যৱহাৰ কৰিব নোৱাৰি। সেইবাবে প্ৰযুক্তিবিদসকল সদায় এনে ধাতুৰ সন্ধানত থাকে যি ক্লান্তি প্ৰকাশ নকৰে আৰু ওজনত লঘু হয়। বেৰিলিয়ামে তেওঁলোকৰ এই আশা পূৰ্ণ কৰিছে। যেতিয়াই তীখাৰ সৈতে বেৰিলিয়াম যোগ দিয়া হয়, বেৰিলিয়ামে তীখাৰ ধাতৱ ক্লান্তি শূন্যলৈ অৱনমিত কৰিব পাৰে। বেৰিলিয়াম সংযুক্ত তীখাৰে নিৰ্মিত স্প্ৰিঙে 1 কোটি আঘাত সামান্য অসফলতা নেদেখুৱাকৈ সহ্য কৰিব পাৰে। এনে স্প্ৰিং বিমানৰ পৰা দ্ৰুত গতিত গোলা নিক্ষেপ কৰিব পৰা মেচিন গানত ব্যৱহাৰ কৰা হয়। যিকোনো ধাতুৰ তুলনাত বেৰিলিয়ামে অতি সহজে ইয়াৰ মাজেদি ৰঞ্জন ৰশ্মি পাৰ হৈ যাবলৈ দিয়ে। সেইবাবে ৰঞ্জন ৰশ্মিৰ নলীৰ খিৰিকীবোৰ বেৰিলিয়ামৰ দ্বাৰা নিৰ্মিত হয়। নাইট্ৰজেন, বৰণহীন আৰু গোন্ধহীন এই গেছটোৱে বায়ুমণ্ডলত শতকৰা প্ৰায় 78% অধিকাৰ কৰি আছে। ইয়াক প্ৰথমে

এও তৰলীকৰণ কৰি আংশিক পাতন প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা হয়। ইয়াৰ উতলাংক অক্সিজেনতকৈ কম বাবে ই আগেয়ে বাষ্পীভূত হৈ যায়। ঔদ্যোগিকভাৱে ৰাসায়নিক উৰ্বৰক তৈয়াৰ কৰিবলৈ নাইট্ৰজেন বহুলভাৱে ব্যৱহৃত হয়। সাৰ কাৰখানাবোৰত নাইট্ৰজেন আৰু হাইড্ৰজেনৰ পৰা সংশ্লেষিত কৰা এমনিয়াৰ বহুল প্ৰয়োগ ঘটিছে। নাইট্ৰজেন হিমকাৰক হিচাপে বিস্তৃতভাৱে প্ৰয়োগ হৈছে। তুহিন শৈল চিকিৎসা, য'ত টেমুনা ধ্বংস কৰিবলৈ বা ৰেটিনা মেৰামতি কৰিবলৈও প্ৰচণ্ড শীতলতাৰ প্ৰয়োজন হয়,

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি। আগবঢ়াইছে উৎপল বৰাই।
1: আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 1,12,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাব নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালি হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালি হোৱা 6,777টা এপ্ৰেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশ।

0: আকাশবাণী.gov.in নতুন ভারত নরূপত আকাশবাণী।
1: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ পৰা আঁতৰত থাকি সুস্থ জীৱনশৈলী আঁকোৱালি ল'বলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ওড়িশালৈ যাব। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়সমূহৰ মুৰববীসকলৰ দুদিনীয়া বৈঠক আজি আৰম্ভ হ'ব। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও পাঁচখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আৰু কমনৱেলথ গেমছত 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদক জয়েৰে ভাৰত চতুৰ্থ স্থানত থাকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচামুক্ত যুৱ অভিযান কালি আৰম্ভ কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ 28,000টা স্থানৰ পৰা 1 কোটিতকৈও অধিক যুৱক যুৱতীয়ে এই কাৰ্যসূচীত ভাগ লয়। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে এই যুৱক যুৱতীসকলক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে যুৱ জনসংখ্যাক ভাৰতৰ অমৃত প্ৰজন্ম বুলি উল্লেখ কৰি কয় যে তেওঁলোকৰ শক্তি, কল্পনা আৰু দক্ষতাই 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্তিৰ দিশে দেশক আগুৱাই লৈ যাব।
2: विकसित भारत संकल्प अभियान के लिए नशा मुक्त युवा इस मूवमेंट का नाम ही इसके संकल्प को स्पष्ट करता है क्योंकि आज जब देश ने विकसित भारत का लक्ष्य तय किया है तो इसके लिए आवश्यक है देश का युवा तन से स्वस्थ हो, मन से स्वस्थ हो, आत्मविश्वास से भरपूर हो और ड्रग्स जैसी घातक आदत से हमेशा हमेशा दूर हो, यही इस अभियान का उद्देश्य है।
1: যুৱ প্ৰজন্মই মাদক দ্ৰব্যৰ পৰা আঁতৰত থাকি সুস্থ জীৱনশৈলী আঁকোৱালি লোৱা উচিত বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে নিচা মুক্তিৰ বাবে কালিৰে পৰা 100 সপ্তাহজোৰা ৰাষ্ট্ৰব্যাপী জন অংশগ্ৰহণ অভিযান আৰম্ভ হৈছে। জনসাধাৰণৰ অংশগ্ৰহণেৰে এখন নিচামুক্ত সমাজ গঢ়ি তোলাৰ বাবে উদগনি যোগোৱাৰ উদ্দেশ্যে এই অভিযানৰ অধীনত প্ৰতি দেওবাৰে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে নিচাযুক্ত দ্ৰব্যৰ আসক্তিয়ে জনসাধাৰণক নিজৰ লক্ষ্যৰ পৰা বিচলিত কৰে আৰু সপোন পূৰণত বাধাৰ সৃষ্টি কৰে। যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ বিভীষিকাৰ পৰা সুৰক্ষিত ৰখাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যুৱক যুৱতীসকলে এই আসক্তিৰ ভয়াৱহতা অনুধাৱন কৰা উচিত। তেওঁ লগতে নিচাযুক্ত দ্ৰব্যৰ আসক্তিয়ে কৰ্মজীৱন নষ্ট কৰে, সাংসাৰিক জীৱন ব্যাহত কৰে আৰু ভৱিষ্যত ধ্বংস কৰে বুলি মন্তব্য কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ওড়িশালৈ যাব। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিয়ে গঞ্জাম জিলাৰ কটক, ভুৱনেশ্বৰ, ব্ৰহ্মপুৰ আৰু তপ্তপানীত এলানি শৈক্ষিক, সাংস্কৃতিক আৰু চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি কটকৰ জগতগুৰু কৃপালু বিশ্ববিদ্যালয় উদ্বোধন কৰিব। কাইলৈ শ্ৰীমতী মুৰ্মুৱে অন্যান্য চৰকাৰী কাৰ্যসূচীত অংশ লোৱাৰ পূৰ্বে দক্ষিণ ওড়িশাৰ মা কান্ধনী দেৱীৰ মন্দিৰত পূজা অৰ্চনা আগবঢ়াব। ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। ভুৱনেশ্বৰ আৰু কটকত আৰক্ষীৰ 40টা বাহিনী নিয়োগ কৰাৰ লগতে যান বাহন ব্যৱস্থা নিৰীক্ষণ আৰু অন্যান্য সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়সমূহৰ মুৰববীসকলৰ দুদিনীয়া বৈঠক আজি আৰম্ভ হ'ব। ভাৰতৰ অধ্যক্ষতাত হ'বলগীয়া এই বৈঠকত সহযোগিতা আৰু স্থায়িত্ব, উদ্ভাৱন তথা স্থিতিস্থাপকতাৰ বাবে নিৰ্মাণ বিষয়বস্তুক সামৰি আলোচনা অনুষ্ঠিত হ'ব। ব্ৰাজিল, ৰাছিয়া, চীন, দক্ষিণ

আফ্ৰিকা, ইজিপ্ত, ইথিঅপিয়া, ইণ্ডোনেছিয়া, ইৰাণ আৰু সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ প্ৰতিনিধিসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ব্ৰিকছ যুটীয়া পাৰিসাংখ্যিক প্ৰণয়ন, পৰিসাংখ্যিক ব্যৱস্থাত উদ্ভাৱন আৰু উৎকৃষ্ট নীতি তথা বিনিময়ৰ জৰিয়তে পৰিসংখ্যাৰ বিভিন্ন শিতানত সহযোগিতা শক্তিশালী কৰাৰ লক্ষ্যৰে এই বৈঠকৰ আয়োজন কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমত 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা কালি আৰম্ভ হৈছে। জনসাধাৰণে sec.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰি পৰিয়ালৰ লগতে অন্যান্য তথ্যসমূহ দাখিল কৰিব পাৰিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া আৰু ইংৰাজীকে ধৰি অন্যান্য 14টা ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। এই স্বগণনা প্ৰক্ৰিয়াৰে অহা 16 আগষ্টত সামৰণি পৰিব। ইয়াৰ পাছত 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে প্ৰতিটো বাসগৃহলৈ গৈ স্বগণনাৰ তথ্যসমূহ পৰীক্ষা কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু ধেমাজি জিলাৰ 335খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত 1,36,203 জন লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,422 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 85 হৈছেগৈ। কালি শিৱসাগৰত 3টা মৃতদেহ উদ্ধাৰ কৰা হয়। জিলাখনত এতিয়াও 2জন লোকৰ সন্ধান পোৱা হোৱা নাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড় জিলাৰ চাবুৱা আৰু লাহোৱাল সমষ্টিৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে বিভিন্ন পৰ্যায়ত কাম কৰি আছে। এই ক্ষেত্ৰত IIT-ৰ অধ্যাপক বিশেষজ্ঞৰ সৈতে আলোচনা কৰি পৰিকল্পনা যুগুত কৰা হ'ব বুলি তেওঁ কয়। খহনীয়া ৰোধৰ বাবে ইতিমধ্যে 90 কোটি টকাৰ এখন আঁচনি যুগুত কৰা হৈছে বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। উজনি অসমত হোৱা বান পৰিস্থিতিৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি মন্তব্য কৰি ডঃ শৰ্মাই কয় যে শেহতীয়া বানত শিৱসাগৰ আৰু চৰাইদেউ জিলা সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে আৰু বান প্ৰভাৱিত লোকসকলৰ বাবে চৰকাৰে ব্যৱস্থা লৈছে। ওড়িশাত মহানদীৰ বাঢ়নী পানীয়ে কেইবাখনো জিলা বুৰাই পেলোৱাৰ পাছত বৰ্তমান বান পৰিস্থিতি কিছু উন্নত হৈছে। অৱশ্যে সৰ্বাধিক ক্ষতিগ্ৰস্ত বালাছোৰ, ভদ্ৰাক আৰু জাজপুৰত পৰিস্থিতি জটিল হৈ আছে। এই জিলাসমূহত খোৱাপানীৰ সমস্যা বৃদ্ধি পোৱাৰ লগতে বাসগৃহ আৰু বিস্তৰ কৃষিভূমি বানত বুৰ যোৱাৰ ফলত সমস্যাই দেখা দিছে। ইপিনে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 5 আগষ্ট পৰ্যন্ত ৰাজ্যখনৰ বিভিন্ন অংশত প্ৰবল বৰষুণ হোৱাৰ আগলি বতৰা দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত অহা 3দিনলৈ বেছিভাগ জিলাতে য়েল্ল' এলাৰ্ট জাৰি কৰা হৈছে। বিহাৰ, গুজৰাট আৰু মধ্যপ্ৰদেশ বিধানসভাৰ 3টা সমষ্টিৰ বাবে অনুষ্ঠিত উপ নিৰ্বাচনৰ আজি হ'বলগীয়া ভোটগণনা সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যোৱা 30 জুলাইত বিহাৰৰ বাংকীপুৰ, গুজৰাটৰ মঞ্জলপুৰ আৰু মধ্যপ্ৰদেশৰ দাতিয়া সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হৈছিল। পুৱা 8 বজাৰ পৰা ভোটগণনা আৰম্ভ হ'ব। ডাক বেলটসমূহ প্ৰথমে গণনা কৰাৰ পাছত EVMসমূহৰ ভোটগণনা কৰা হ'ব। পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশত এটা শান্তি সমদল উলিওৱাৰ সময়ত কালি আৰক্ষী থানাত হোৱা এটা আত্মঘাতী আক্ৰমণত 5জন নিৰাপত্তাৰক্ষীকে ধৰি 14জন লোকৰ মৃত্যু হয়। এই আক্ৰমণত 12জনতকৈও অধিক লোক আঘাতপ্ৰাপ্ত হয়। শান্তি সমদলটো স্বাত জিলাৰ কাবাল চহৰৰ আৰক্ষী থানাৰ সমীপত উপস্থিত হোৱাৰ সময়তে বিস্ফোৰণ সংঘটিত হয়। কোনো গোটে এতিয়ালৈকে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। স্থানীয় জনজাতীয় পৰিষদ স্বাত অমন জিগ্ৰাই অঞ্চলটোত শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ দাবীৰে প্লে কাৰ্ড আৰু শ্লোগান দি এই সমদলৰ আয়োজন কৰিছিল। 22 সংখ্যক কমনৱেলথ টেবুল টেনিছ প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান কালি নতুন দিল্লীত অনুষ্ঠিত হয়। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই প্ৰতিযোগীসকলক পদকসমূহ প্ৰদান কৰি তেওঁলোকৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে প্ৰশংসা কৰে। এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দিল্লী চৰকাৰে ৰাষ্ট্ৰীয় ৰাজধানীত এই সন্মানীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা সফলতাৰে আয়োজন কৰাটো অতি গৌৰৱৰ বিষয়। 25খন কমনৱেলথ ৰাষ্ট্ৰই অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ সফল আয়োজনে ভাৰতে বিশ্বমানৰ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পৰাটোকে সূচায় বুলি তেওঁ কয়। শ্ৰীমতী গুপ্তাই এই প্ৰতিযোগিতাক উৎকৃষ্ট ক্ৰীড়া প্ৰদৰ্শন, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সাংস্কৃতিক বিনিময়ৰ মহোৎসৱ বুলিও উল্লেখ কৰে। 11 দিন বিভিন্ন শিতানত তুমুল প্ৰতিদ্বন্দ্বিতাৰ পাছত গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছৰ কালি সামৰণি পৰে। চাৰ্লছ তৃতীয়ক প্ৰতিনিধিত্ব কৰা প্ৰিন্স এডৱাৰ্ড ডিউক অব এডিনবাৰ্গে আনুষ্ঠানিকভাৱে

0: প্ৰতিযোগিতাৰ অন্ত পৰা বুলি ঘোষণা কৰে। প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত ভাৰতক পতাকা আৰু বেতন অৰ্পণ কৰা হয়। উল্লেখযোগ্য যে 2030 চনৰ কমনৱেলথ গেমছ আহমেদাবাদত অনুষ্ঠিত হ'ব। স্কটলেণ্ডৰ বিষয়াই কমনৱেলথ গেমছৰ পতাকা আৰু বেতন ভাৰতীয় প্ৰতিনিধি, অলিম্পিকৰ স্বৰ্ণ পদক বিজেতা নীৰজ চোপ্ৰা, ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি পি টি উষা আৰু গুজৰাটৰ উপ মুখ্যমন্ত্ৰী হৰ্ষ সাংভিৰ হাতত অৰ্পণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ প্ৰজন্মক মাদক দ্ৰব্যৰ পৰা আঁতৰত থাকি সুস্থ জীৱনশৈলী আঁকোৱালি ল'বলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ওড়িশালৈ যাব। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়সমূহৰ মুৰববীসকলৰ দুদিনীয়া বৈঠক আজি আৰম্ভ হ'ব। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও পাঁচখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছো আজি পুৱা। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ আজি 17 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 3 দিন। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ পঞ্চমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:52:26 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 6:05:16।

সাফল্য মানুহৰ জীৱনলৈ দুৰ্ঘটনাক্ৰমে নাহে। ইয়াৰ বাবে লাগে কঠোৰ শ্ৰম আৰু ত্যাগ। কিন্তু সফলতা লাভ কৰিবলৈ এইসমূহতকৈও দৰকাৰী বস্তুটো হৈছে কামটোৰ প্ৰতি থকা নিষ্ঠা আৰু প্ৰেম। কথাষাৰ কৈছিল পেলে। হৰ ঘৰ তিৰংগা এই অভিযান 9 আগষ্টৰ পৰা আৰম্ভ হ'ব। এইখিনি সময়ত নিজৰ ঘৰ, বিদ্যালয়, কাৰ্যালয় আদিত তিৰংগা উত্তোলন কৰিবলৈ আহ্বান জনোৱা হৈছে। আহক আমি সকলোৱে নিজৰ ঘৰ, কৰ্মস্থলী আৰু প্ৰতিষ্ঠানত গৌৰৱেৰে ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰি স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু দেশৰ ঐক্যক সন্মান জনাওঁ। ভাৰত চৰকাৰে স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি দেশবাসীৰ মনত দেশপ্ৰেম জগাই তুলিবলৈ ৰাষ্ট্ৰীয় পতাকাখনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ আয়োজন কৰা বিশেষ অভিযানেই হৈছে হৰ ঘৰ তিৰংগা। জনসাধাৰণৰ মাজত ৰাষ্ট্ৰীয় গৌৰৱ আৰু দেশপ্ৰেমৰ অনুভূতি জাগ্ৰত কৰা, প্ৰতিঘৰ মানুহক নিজৰ ঘৰত তিৰংগা পতাকা উৰুৱাবলৈ উৎসাহিত কৰা হয়। অসমৰ এগৰাকী প্ৰভাৱশালী ব্যক্তি আৰু প্ৰথমগৰাকী চাহ খেতিয়ক তথা ব্ৰিটিছ বিৰোধী স্বাধীনতা আন্দোলনৰ সংগ্ৰামী আছিল মণিৰাম দেৱান। চিপাহী বিদ্ৰোহৰ সময়ত অসমত ব্ৰিটিছ শাসন উৎখাত কৰি আহোম ৰাজত্ব পুনৰ প্ৰতিষ্ঠা কৰাৰ ষড়যন্ত্ৰ কৰিছিল মণিৰাম দেৱানে। 1857 চনত বিদ্ৰোহৰ সময়ত কলিকতাৰ পৰা গোপনে পত্ৰ প্ৰেৰণ কৰি পিয়লি বৰুৱা আৰু কণ্টপেশ্বৰ সিংহৰ সহায়ত বিদ্ৰোহৰ পৰিচালনা কৰিছিল। ব্ৰিটিছে এই বিদ্ৰোহৰ পৰিকল্পনা ফাদিল কৰাৰ পাছত মণিৰাম দেৱানক কলিকতাত গ্ৰেপ্তাৰ কৰে। ইংৰাজৰ পৰা ৰাজ্য উদ্ধাৰ কৰিবলৈ কলিকতাৰ পৰা কণ্টপেশ্বৰ সিংহক ৰজা পতাৰ কাৰণে পত্ৰ প্ৰেৰণ কৰিছিল। চাহ খেতিৰ ব্যৱসায়ীৰ দেশৰ স্বাৰ্থত মণিৰাম দেৱানে বিদ্ৰোহৰ নেতৃত্ব লৈছিল। আনহাতে পিয়লি বৰুৱা আছিল স্বাধীনতা সংগ্ৰামৰ এগৰাকী নিষ্ঠাবান আৰু সাহসী যুঁজাৰু। মণিৰাম দেৱানৰ গোপন পৰিকল্পনাসমূহ ৰূপায়ণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল পিয়লি বৰুৱাই। পিয়লি বৰুৱাই স্থানীয় লোক আৰু চিপাহীসকলক ব্ৰিটিছৰ বিৰুদ্ধে হাত উজান দিবলৈ প্ৰেৰণা যোগাইছিল। বিদ্ৰোহ ব্যৰ্থ হোৱাৰ পাছত ব্ৰিটিছে দুয়োকে গ্ৰেপ্তাৰ কৰে। ভাৰতৰ স্বাধীনতা সংগ্ৰামখন কেৱল এগৰাকী ব্যক্তিৰ প্ৰচেষ্টাতে সফল হোৱা নাছিল। ই আছিল সকলোৰে প্ৰচেষ্টাত বহু পৰিকল্পিত ঘটনা পৰিঘটনাৰ সমষ্টি। অসমৰ এখন আগশাৰীৰ দৈনিক কাকতত প্ৰকাশিত তথ্য অনুসৰি পিয়লি বৰুৱাৰ আচল নাম আছিল হেনো মহেশচন্দ শৰ্মা গাভৰুমেলীয়া বৰুৱা। তেখেতৰ পিতৃ আছিল ৰাম শৰ্মা গাভৰুমেলীয়া বৰুৱা, যিয়ে মণিৰাম দেৱানৰ ঘনিষ্ঠ বন্ধু আছিল। গাভৰুমেলীয়া বৰুৱা উপাধিটো আহোম যুগৰ ৰাজকীয় প্ৰশাসনিক দায়িত্বৰ সৈতে জড়িত বিষয়াক দিয়া হৈছিল। পিয়লি বৰুৱা আছিল যোৰহাটৰ এগৰাকী অত্যন্ত সাহসী যুৱক। উজনি অসমৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি ভিন্ন জাতি সম্প্ৰদায়ৰ লোকসকলক ব্ৰিটিছ শাসনৰ বিৰুদ্ধে একত্ৰিত কৰিবলৈ চেষ্টা কৰিছিল। বাহাদুৰ গাঁওবুঢ়া,

0: ফৰমুদ আলী, ঘৰফলীয়া বৰুৱা, বৰংগী খোৱা গোহাঁই আৰু ৰাম শ্ৰীৰস্তদাৰ বৰুৱাৰ দৰে নেতাসকলৰ সৈতে পিয়লি বৰুৱাই একেলগে অসমত ব্ৰিটিছ কৰ্তৃত্বক প্ৰত্যাহ্বান জনাবলৈ গোপন পৰিকল্পনাত যোগ দিছিল। তেখেতসকলে গোপন সভাসমূহ অনুষ্ঠিত কৰিছিল, বাৰ্তা আদান প্ৰদান হৈছিল আৰু অসমত অৱস্থিত স্থানীয় নেতা আৰু চিপাহীসকলক সংগঠিত কৰিবলৈ চেষ্টা কৰিছিল। এই আন্দোলনত বিভিন্ন পটভূমিৰ লোক জড়িত হৈ আছিল। পাহাৰীয়া জনগোষ্ঠী আৰু ফুলকুমাৰীৰ দৰে মহিলাসকলো আছিল। দুৰ্ভাগ্যজনকভাৱে ভিতৰুৱা বিশ্বাসঘাতকতা আৰু ব্যক্তিগত শত্ৰুতাত বিদ্ৰোহী নেতাসকলৰ গোপন পৰিকল্পনাসমূহ ব্যৰ্থ হয়। আটক কৰা চিঠি পত্ৰ আৰু সাক্ষ্যৰ আধাৰত ব্ৰিটিছে মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ঔপনিৱেশিক চৰকাৰৰ বিৰুদ্ধে বিশ্বাসঘাতকতা আৰু ষড়যন্ত্ৰ ৰচাৰ অভিযোগত অভিযুক্ত কৰে। ঔপনিৱেশিক আইনৰ অধীনত চলোৱা হৈছিল বিচাৰ প্ৰক্ৰিয়া। আত্মপক্ষৰ সমৰ্থনৰ সুযোগ পোৱাহি নাছিল দুয়োৱে। শেষত দুয়োগৰাকীকে মৃত্যুদণ্ড প্ৰদান কৰে। 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক যোৰহাটত ৰাজহুৱাভাৱে ফাঁচি দিয়া হয়।
1: প্ৰসিদ্ধ আধুনিক কবিসকলৰ ভিতৰৰ অন্যতম কবি মৈথিলীচৰণ গুপ্তৰ জন্ম হৈছিল 1886 চনৰ 3 আগষ্টত। যি সময়ত প্ৰায়ভাগ হিন্দী কবিয়ে বজ্ৰ উপভাষাৰ ব্যৱহাৰত গুৰুত্ব দিছিল, সেই সময়ত মৈথিলীচৰণ গুপ্তই খাৰিবলী উপভাষাক নিজৰ ৰচনাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। হিন্দী কবিতাৰ ইতিহাসত মৈথিলীচৰণ গুপ্তৰ অৱদান উল্লেখযোগ্য। পবিত্ৰতা, নৈতিকতা আৰু পৰম্পৰাগত মানৱীয় সম্বন্ধ ৰক্ষাত তেখেতৰ ৰচনাৰ প্ৰথম গুণ, যি পঞ্চৱতীৰ পৰা জয়দ্ৰথ বধ, যশোধৰা আৰু চাকেতলৈ প্ৰতিষ্ঠিত তথা প্ৰতিফলিত হৈছে। চাকেত হল তেখেতৰ সৰ্বোত্তম সৃষ্টি। ৰাষ্ট্ৰকবি মৈথিলীচৰণ গুপ্তৰ জন্মৰ তাৰিখ 3 আগষ্টটো কবি দিৱস হিচাপে পালন কৰা হয়। 1954 চনত ভাৰত চৰকাৰে মৈথিলীচৰণ গুপ্তক পদ্মভূষণেৰে সন্মানিত কৰিছিল। 1886 চনৰ 3 আগষ্টত উত্তৰ প্ৰদেশৰ ঝান্সীৰ অন্তৰ্গত চিৰগাঁও নামেৰে ঠাইত কনকেন বংশৰ এটি পৰিয়ালত মৈথিলীচৰণ গুপ্তৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল শেঠ ৰামচৰণ গুপ্ত আৰু মাতৃৰ নাম আছিল কাশীবাই। তেখেতৰ পিতৃ মাতৃ বৈষ্ণৱ আছিল। তেখেতসকলে কনকলতাধ্য নামেৰে কবিতা ৰচনা কৰিছিল। শিশু অৱস্থাত মৈথিলীচৰণে বিদ্যালয়লৈ যাবলৈ মন কৰা নাছিল আৰু সেয়েহে পিতৃয়ে ঘৰতে তেখেতৰ শিক্ষাৰ বাবে ব্যৱস্থা কৰি দিছিল। সৰুকালতে সংস্কৃত, ইংৰাজী আৰু বঙালী ভাষা অধ্যয়ন কৰিছিল। 12 বছৰ বয়সতে মৈথিলীচৰণ গুপ্তই বজ্ৰ ভাষাত কবিতা লিখিবলৈ আৰম্ভ কৰে। পোনপ্ৰথমতে তেখেতে কবিতাসমূহ খৰিবুলী ভাষাৰ মাহেকী আলোচনী হৰশ্ৰুতিত প্ৰকাশিত হৈছিল। 1910 চনত প্ৰথম কাব্য সংকলন ৰংগ মে ভাংগ আৰু পাছলৈ জয়দত্ত বধ প্ৰকাশিত হৈছিল। মৈথিলীচৰণ গুপ্তই কাব্যপুথি মেঘনাথ বধ, ব্ৰজাংগনৰো অনুবাদ কৰিছিল। 1914 চনত ৰাষ্ট্ৰীয় ভাৱনাৰে উতঃপ্ৰোত ভাৰত ভাৰতী নামেৰে এখন কাব্যপুথি প্ৰকাশ কৰিছিল। ভাৰত ভাৰতীৰ বাবে মৈথিলীচৰণ গুপ্তৰ জনপ্ৰিয়তা দুগুণে বৃদ্ধি হৈছিল। মৈথিলীচৰণ গুপ্তই নিজেই ছপাশাল স্থাপন কৰি নিজৰ কিতাপ ছপাইছিল। জাতিৰ পিতা মহাত্মা গান্ধীয়ে মৈথিলীচৰণ গুপ্তক ভাৰত ভাৰতী কাব্যপুথিখনৰ বাবে ৰাষ্ট্ৰকবি আখ্যা দিছিল। 1932 চনত তেখেতে যশোধৰা ৰচনা কৰিছিল। 1947 চনত ভাৰত স্বাধীন হোৱাৰ পাছত মৈথিলীচৰণ গুপ্তই ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত হয়। 1964 চনলৈকে অৰ্থাৎ মৃত্যুৰ সময়লৈকে তেখেতে ৰাজ্যসভাৰ সদস্য হিচাপে আছিল। ভৱানন্দ দত্তৰ জন্ম হৈছিল 1918 চনত যোৰহাটত। বাস্তৱবাদী কবি তেখেতৰ সদ্মনাম আছিল নচিকেতা। শিক্ষা জীৱন আৰম্ভ কৰিছিল কামৰূপৰ ৰতনপুৰ গাঁৱৰ চৌখুটি ছাত্ৰবৃত্তি স্কুলত। কটন কলেজৰ পৰা আই এ আৰু দৰ্শন বিষয়ত প্ৰথম শ্ৰেণীসহ তেখেত উত্তীৰ্ণ হৈছিল। 1944 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। নলবাৰী মহাবিদ্যালয়ত কৰ্মজীৱনৰ পাতনি মেলি পৰৱৰ্তী সময়ত কটন কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা হিচাপে সেৱা আগবঢ়াইছিল। ভৱানন্দ দত্তৰ দ্বাৰা ৰচিত কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ'ল ফিলছফি এণ্ড ইণ্ডিয়ান, দৃষ্টি আৰু দৰ্শন, অসমীয়া কবিতাৰ কাহিনী, অসমৰ জাতীয় সমস্যাৰ বিৱৰ্তন, ৰবীন্দ্ৰ প্ৰতিভা। এই গ্ৰন্থখন মৰণোত্তৰভাৱে প্ৰকাশিত হৈছিল। ভৱানন্দ দত্তই মংগলদৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ কবি সন্মিলনৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। 1959 চনত ভৱানন্দ দত্তই ইহলীলা সম্বৰণ কৰে। মিথিলেশ চতুৰ্বেদীয়ে হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছিল। তেখেতে পৰিচালক প্ৰেম তিৱাৰী, কুমাৰ কল্যাণ সিং, বান্সী কৌল, সূৰ্যমোহন কুলশ্ৰেষ্ঠ, দীননাথ আদিকে ধৰি অনুপম খেৰৰ সৈতেও অভিনয় কৰিছিল। তেখেতে অভিনীত ভাই ভাই চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছিল 1997 চনত। ইয়াৰ পাছত সত্য, তাল, ফিজা, গদাৰ এক প্ৰেম কথা, অশোক দ্য গ্ৰেট, ৰোদ, কৈ মিল গয়া, কয়ামত, ৱেব ছিৰিজ কৃষ্ণা দ্য ৱাৰিয়ৰ পইট, টিভি ছিৰিজ সিন্দুৰ তেৰে নামকা, বন্তিয়ৰ বাবলি, ক্ৰিছ, গান্ধী মাই ফাদাৰ, হাল্লাবোল, ক্ৰেজি ফৰ, অজব প্ৰেম কি গজব কাহানী,

0: হক প্ৰতিটো ঘৰ সংযুক্ত হক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: এবাৰ হৈছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ সংকল্প অভিযানৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ। আমি যুৱক যুৱতীসকলক আসক্তি নিচাগ্ৰস্তৰ পৰা ৰক্ষা কৰিবই লাগিব বুলি মত প্ৰকাশ। অসিষ্টসকলক ক্ষমা কৰাৰ পিছদিনাই নতুন ভাৰতীয় প্ৰধানমন্ত্ৰীৰ। দেশ গঠনৰ ক্ষণিকৰ যুৱচামে দেশৰ শিক্ষা ব্যৱস্থাক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব প্ৰধানমন্ত্ৰীৰ। জি এছ টি সংগ্ৰহত পুনৰ গঢ়িলে অভিলেখ, জুলাইত ৰাজকোষত জমা 2.11 লাখ কোটি কৰ। চাবুৱা, বালিজান, পুখুৰীজান, দিনজান, ৰসমীয়াৰ খহনীয়া পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ। প্ৰস্তুত কৰা হৈছে 90 কোটিৰ প্ৰতিৰোধ আঁচনি, শীঘ্ৰে আই আই টিৰ বিশেষজ্ঞৰ বৈঠক। দধিয়ালাইকাৰ বানত ক্ষতিগ্ৰস্তক পুনৰ সংস্থাপন, আহিব খোজাসকলৰ বাবে ভূমি সাজু কৰি থৈছো বুলি মুখ্যমন্ত্ৰীয়ে কলে।

খানা সাহায্যৰ বিষয়টো বিবেচনাৰ আশ্বাস। বানত সৰ্বাধিক প্ৰভাৱ পৰিছে শিৱসাগৰ চৰাইদেউ জিলাত। দুৰ্যোগ ব্যৱস্থাপনাৰ জৰুৰী সেৱাৰ হেল্প মংক মুকলি, সম্পূৰ্ণ বিনামূলীয়া হ'ব মোবাইল এপ্লিকেশ্যনটো। উজনিত বানপীড়িতৰ সাহায্যৰ্থে ৰাজপথত সুৰবাহিনীৰ জনসংযোগ যাত্ৰা, জুবিন ফ্ৰেণ্ড ক্লাবৰ সৈতে মহানগৰীৰ ৰাজপথত সাহায্য সংগ্ৰহ। শপতনামাযোগে উচ্চতম ন্যায়ালয়ে জনালে কেন্দ্ৰই সংশ্লিষ্ট দেশে নাগৰিকত্ব নিশ্চিত নকৰালৈকে কোনো বিদেশীক বিতৰণ কৰিব নোৱাৰিব। বিনিয়োগকাৰী আকৰ্ষণ কৰা ৰাজ্যৰ তালিকাত 14 নম্বৰ স্থানত অসম, উত্তৰ পূৰ্বাঞ্চলৰ শীৰ্ষত অৱস্থান, দেশৰ শীৰ্ষত আছে গুজৰাট। ব্ৰহ্মপুত্ৰ ধনশিৰি বৰাককে ধৰি 199টা নদী স্থানত নাই প্ৰতিৰোধৰ কোনো ব্যৱস্থা। বানৰ মাজতে ৰাজ্যত খহনীয়াৰ বিপদ ঘণ্টা। বোকাখাত কুৰুৱাভাষীত ধনশিৰিৰ খহনীয়াগ্ৰস্ত মথাউৰিক লৈ আতংক। তেজপুৰত ব্ৰহ্মপুত্ৰৰ ৰুদ্ৰৰূপ। বাঁহৰ পাৰ্কিপেন বালিমাটিৰ বেগৰ দ্বাৰা অস্থায়ীভাৱে প্ৰতিৰোধৰ ব্যৱস্থা। ৰাজ্য চৰকাৰৰ অভূতপূৰ্বৰ সাফল্য। হ্ৰাস পাইছে কিশোৰীৰ গৰ্ভধাৰণৰ হাৰ, বাল্য বিবাহ এই পৰ্যন্ত 9,000+ গ্ৰেপ্তাৰ। প্ৰতিভাসম্পন্ন খো খো খেলুৱৈ মণি শৰ্মাৰ কৰুণ জীৱনগাথাৰ সামৰণি। মৰণোত্তৰে দেহদানেৰে এৰি থৈ গ'ল অন্যান্য নিদৰ্শন। বানত সৰ্বশান্ত উজনিৰ ক্ষুদ্ৰ চাহ খেতিয়ক। চৰাইদেউ শিৱসাগৰ যোৰহাটত মূৰে কপালে হাত দিছে খেতিয়কে। ক্ষতিপূৰণৰ ঋণ ৰেহাই, বিশেষ অৰ্থনৈতিক পেকেজৰ দাবী খেতিয়ক চাহ সন্থাৰ। শান্ত দিশৌৰ কালৰূপত ধ্বংস কৰিলে নেপালী খুঁটি। এবুকু বোকা পলসত পোত গ'ল গাখীৰ ব্যৱসায়ৰে স্বাৱলম্বী গাঁওখন। ইতিহাস প্ৰসিদ্ধ ৰংঘৰ তলাতল ঘৰলৈ বিপৰ্যয় নমাৰ আশংকা। দিখৈৰ মথাউৰিত ভয়াৱহ খৈনাক লৈ শিৱসাগৰত আতংক। নেপকিনত ভাৰতৰ বিকৃত মানচিত্ৰ। গ্লাছগো চহৰত উত্তৰ পূৰ্বকৰ অপমানক প্ৰতিবাদ লাভলীনা বৰগোহাঁই। পুৰ স্বীকাৰ কৰিলে ৰেষ্টোৰাঁ কৰ্তৃপক্ষই। ছাউদাৰ্ণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ গৱেষণা। ভাৰতৰ পৰৱৰ্তী সাধাৰণ নিৰ্বাচনত ভাগ্য নিৰ্ণয় কৰিব 30% জেন জিয়ে। ইউনেস্কো ঐতিহ্যক্ষেত্ৰ নাজকা ৰেখা দৰ্শনলৈ যাওঁতে অঘটন। পেৰুত বিমান দুৰ্ঘটনাত 13 পৰ্যটকৰ নিহত। কেৰালামত 8 মৃত্যু। কৰ্ণাটকৰ একেটা পৰিয়ালৰ 3 প্ৰাণহানি। দক্ষিণ ভাৰতত বানৰ সংহাৰী ৰূপ। ৰাজস্থানৰ 24 জিলাত নেৰানপৰা বৰষুণ। বিহাৰত বজ্ৰ পৰি 6 লোকৰ মৃত্যু। আমেৰিকাত বনজুৰি তাণ্ডৱত সহস্ৰাধিকক নিৰাপদ ঠাইলৈ স্থানান্তৰ। ৱাশ্বিংটন প্ৰদেশত জৰুৰী অৱস্থা ঘোষণা। ভাৰত পাকিস্তান বাংলাদেশক লৈ দুশ্চিন্তা। তাপমান 1 ডিগ্ৰী বাঢ়িলে 6.6% কমিব ধানৰ উৎপাদন। খেলৰ পিছত 7 স্বৰ্ণৰে বক্সিঙত ভাৰতৰ বিপ্লৱ। আকিম নবী অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা। শ্ৰীলংকা ভ্ৰমণৰ পৰা বাহিৰ বুমৰাহ। প্ৰশ্নটো আজি পৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল। আপোনালোক আদায় ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালে ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মোৰ সংগীত যাত্ৰা এই অনুষ্ঠানত এইবাৰৰ অতিথি শিল্পী বিউটি শৰ্মা বৰুৱা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। আজি শুনক বিউটি শৰ্মা বৰুৱাৰ সংগীত যাত্ৰাৰ চতুৰ্থ খণ্ড।
2: বাইদেউ নমস্কাৰ।
3: নমস্কাৰ।
2: আপোনাৰ সংগীত যাত্ৰাৰ এয়া চতুৰ্থ খণ্ড।
3: হয়।
2: আজি মই ভূপেন হাজৰিকাৰ বিষয়টো আনিব খুজিছোঁ।
3: হয়।
2: এই যে ভূপেন হাজৰিকাৰ লগত গান গোৱাৰ এই যে আপোনাৰ এই সৌভাগ্য হ'ল আৰু ইমান ধুনীয়াকৈ গালে আৰু সেইটো এটা অজৰ অমৰ দুইটা গীতে অজৰ অমৰ হৈ থাকিল, এই গোটেই কথাখিনি কেনেকৈ হ'ল কওকচোন।
3: হয়, সেইটো আকৌ সেই মানে আশীৰ্বাদ মোৰ বাবে। তাৰমানে যোৰহাটত এখন অনুষ্ঠান হৈছিল ভূপেন দাৰ গীতৰ লৈ পেলাই, আৰু ভূপেন দাক মাতিছিল সেই অনুষ্ঠানখনত। আৰু সেই অনুষ্ঠানখন আয়োজন কৰিছিলে যোৰহাটৰ বিশিষ্ট সংগীত শিল্পী আছিলে সেই সময়ৰ শ্ৰদ্ধাৰ ৰজনী বৰদলৈ। তেখেতে মোক ক'লে যে এনেকুৱা ফাংচন এখন পাতিছোঁ, গতিকে তুমি এটা গান ভূপেন দাৰ ৰচনা কৰা গাব লাগে। এতিয়া মোৰ ভাগত পৰিছিল জোনা কৰে ৰাতি গোৱাৰ, জোনা কৰে ৰাতি অসমীৰে মাতি, সেই গীতটো সেইমতে মই শিকিলোঁ, তাত অনুষ্ঠানত পৰিৱেশন কৰিলোঁ, তাতে ভূপেন দা আহিছিল আৰু পৰিচয় হ'লোঁ। আৰু ভূপেন দা খুব ভাল পাইছে গীতটি মই গোৱা।
2: এইটো মাজত বাধা দি সুধিছোঁ, এইটো কিমান সন্মানৰ কথা?

0: এইটো ছিক্সটিজ লেট ছিক্সটিজ মানৰ এনেকুৱা হ'ব।
1: আপোনাৰ বিয়াৰ আগৰ কথা এইবিলাক?
0: বিয়াৰ আগৰ কথা, মই ভূপেন্দাৰ লগত গাওঁতেও বিয়াৰ আগত, কাৰণ 72ত ৰেকৰ্ডিং হৈছিল, গতিকে ভূপেন্দাৰ লগত পৰিচয় হ'ল। কিন্তু মই যে এইটো আকৌ মই পৃথিৱী ঘূৰণীয়াৰ হেৰি হ'ব, কাৰণ মই সৰুতে দেউতাৰ কাৰণে, দেউতাই কৈছিলে এইবিলাক গীত শিকিব লাগে, কাৰণ আমি তেতিয়া বুজি নাপাওঁ, দেউতাহঁতে ছিলেক্ট কৰি দিছিলে। যেনেকে কে এল চাইগলৰ অকণমান তেতিয়া আমি শুনি ভাল পোৱা নাছিলোঁ, ডিভি পালস্কৰৰ, এনেকৈ আৰু বহুতৰ কিছুখিনি শিকিছিলোঁ, বেংগলী গীতো তাত আছিলে, সেইকাৰণে ভূপেন্দাৰ গীতো শিকিছিলোঁ। আৰু গতিকে মই ভূপেন্দাক লগ পাই তেতিয়াতো ভয় কৰিছোঁ, নতুন মইতো তেতিয়া বহুত হেৰি আৰু আৰম্ভণি মোৰ। গীতটো গোৱাৰ পিছত ভাল পাইছে ভূপেন্দাই, ময়ো আমি যেনেকৈ আদৰ্শ লৈছোঁ দেউতাহঁতৰ পৰা, তেনেকৈ ভালকৈ প্ৰণাম সম্বৰ্ধনা জনাই ক'লোঁ, দেউতাৰ কথা মই ক'লোঁ। দেউতাৰ তেতিয়া হাৰ্টৰ অসুখ আছিলে, মোৰ দেউতাৰ যোৰহাটত আছিলে, তেতিয়া মই ক'লোঁ যে আপোনাৰ গীত দেউতাই অসম্ভৱ ভাল পায়, আৰু গোটেই পৃথিৱীখন এফালে হ'লেও মানে দেউতা মানে আপোনাৰ ফালে ইমান ভাল পায়। তেতিয়া তেওঁ ক'লে যে ক'ত থাকা তুমি, এনেকৈ মই ক'লোঁ। তাৰপিছত তেওঁ ওচৰত আৰু এজন ল'ৰা আছিলে, তুমি লৈ লোৱা এড্ৰেছটো, মই তেখেতৰ ওচৰত যাম। মই ক'লোঁ যে দেউতা আহিব নোৱাৰে কোনো অনুষ্ঠানত, মানে কিন্তু খুব ভাল পায় আপোনাৰ গীত, বলিয়াৰ দৰে ভাল পায়। সেই তেতিয়া ভূপেন্দা আমাৰ ঘৰলৈ গৈছিল, ঘৰৰ বৰ্ণনা দিয়াৰ পিছত, আৰু মোৰ দেউতাই গেটলৈ গৈ পেলাই বাগিচাৰে এপাহ ৰঙা গোলাপ ছিঙি পেলাই ভূপেন্দাক আদৰ কৰি আনিছিল ঘৰলৈ, আৰু ভিতৰলৈ আনিও উষ্ণ আদৰণি মৰম শ্ৰদ্ধা পাই ভূপেন্দা অভিভূত হৈছিল। আৰু সেইকাৰণে মোক ভূপেন্দায়ো আগবঢ়াই দিছিল, কাৰণ দেউতাই কৈছিলে, ভূপেন্দাই আগতে ক'লে যে দেউতাক আপোনাৰ গুণী ছোৱালীজনী আগবঢ়াই দিব তাইক। তেতিয়া দেউতাই কৈছিল যে মই আগবঢ়াম কেনেকে, এইটো আপোনালোকে আগবঢ়াব লাগিব এই ক্ষেত্ৰত, এনেকে পেলাই। আৰু চাৰিটা গীত ভূপেন্দাই দেউতাক শুনাইছিল, দুয়ো ওচৰা ওচৰিকে মুখামুখিকে বহি লৈছিল, হাৰমনিয়ামটো লৈছিল, আৰু প্ৰথম গীতটো মোৰ মনত আছে কোনটো গাইছিলে, মোৰ লক্ষ্য স্থান হ'ল তেজপুৰ। দেউতা মোৰ জোকাৰি ক'বই নোৱাৰে, একদম ইমান ভাল পাইছে। সেই যে আমাৰ ফেমিলিটো ভূপেন্দাই পাইছিলে। তাৰপিছত ভূপেন্দাই মোক ক'ৰবাত সেইফালে গীত গাবলৈ হ'লেও মোক লগ ধৰি লৈ গৈছিল, জয়ন্তদা যায় যে কয় যে এনেকৈ অনুষ্ঠান প্ৰগ্ৰাম আছে, তুমি যাব পাৰিবা নেকি, সেইফালে ডিব্ৰুগড়, তিনিচুকীয়া, ডিগবৈ, এনেকুৱা ধৰণৰ সেইফালে হ'লে, গুৱাহাটীৰ ফালে নহয়। গতিকে তেনেকৈ আৰম্ভ হৈছিল। তাৰপিছত সেই যে দেউতাই ক'লে আপুনি তাইক অকণমান আগবঢ়াই দিব, তাৰপিছত যেতিয়া এইচ এম ভি সেই সময়ত আহিছে বুলি গুৱাহাটীলৈ মোক ভূপেন্দাই খবৰ দিছিলে, ক'লে যে তোমাৰ এনেকৈ অডিশ্যন এটা হ'ব। তেতিয়া মই দাদাহঁতৰ লগত গ'লোঁ, অডিশ্যন দিলোঁ। অডিশ্যনত মই গাইছিলোঁ তোমালৈ মনত পৰে,
1: আৰু তোমালৈ মনত পৰে আপুনি আকাশবাণীত প্ৰথম স্পেচিয়েল ৰেকৰ্ডিং আছিল নহয় জানো,
0: প্ৰথম স্পেচিয়েল আছিলে, কিন্তু তাৰ আগতে মই যিবিলাক অনুষ্ঠান কৰি ফুৰিছিলোঁ, মই তোমালৈ মনত পৰে কিন্তু অলৰেডি মোক মোৰ পৰিচয় হৈ গৈছিলে, গতিকে সেইটো গানৰ ওপৰত মোৰ কনফিডেঞ্চ বেছি আছিলে। মই এইচ এম ভিটো সেইটো পৰীক্ষাত গালোঁ, তাৰপিছত ভূপেন্দা ক'লে দুটা আমি গান একেলগে কৰিব পাৰিম, তাতে পাছ কৰিলোঁ। আৰু আৰু ভূপেন্দাও ইমান চিম্পল, ডাউন টু আৰ্থ, মানে ভূপেন্দাই কৈছে যে এই গীতটি মই তোমাৰ লগত গাম, তোমালৈ মনত পৰে গীতটি মোৰ খুব ভাল লাগিছে। তেতিয়া মই ক'লোঁ এইটো গীত এনেকৈ নৰুল হকদেৱৰ ৰচনা, যোৰহাটৰে, আৰু যোৰহাটৰ জিতু তপন দাদাহঁতে সুৰ কৰিছে, আৰু গতিকে মোৰ পপুলাৰ গান এটা। কিন্তু আমি এইচ এম ভিত এইটো গীত ভূপেন্দাই মোৰ লগত ডুৱেট হিচাপে, আৰু ভূপেন্দাই মোৰ পৰা গীতটি শিকি লৈছিল। এইটো মানে মই সেইটো এটা মোৰ কাৰণে ডাঙৰ শিক্ষা, আৰু এই শিক্ষাটোৱে মোক আকৌ দেউতালৈ মনত পেলাই দিলে, মা দেউতালৈ, কাৰণ কৈছিলে জীৱনত কোনোদিন কিবা পাম বুলি আশা নকৰিবি, এই পাম বুলি আশা নকৰোঁতে নকৰোঁতে মই বহুতখিনি পালোঁ, ভগৱানৰ আশীৰ্বাদ পাইছোঁ, মই সকলোৰে আশীৰ্বাদ পাইছোঁ। গতিকে তেতিয়া ভূপেন্দাৰ লগত মোৰ সেই গীতটি গোৱা হ'ল, লগতে আৰু এটা গীত, তুমি যোনে শুননে শিখা, ভূপেন্দাৰ ৰচনা। আৰু সঁচা কথা ক'বলৈ গ'লে জানানে, মোৰ যোনে শুননে শিখা গাবলৈ কিন্তু মোৰ খুব লাজ লাগিছিলে, ইমান বেছি ৰোমান্টিক গোৱা নাছিলোঁ, মই গাইছিলোঁ ৰোমান্টিক, কাৰণ সেই সময়ত ৰেডিঅ'ত মানে মই যে তোমালৈ মনত পৰে গাইছিলোঁ, আৰু দুটা তাৰ লগত গীত আছিলে স্পেচিয়েল প্ৰগ্ৰেমৰ, এটা সময়ত মাজতে তিনিটা গীত স্পেচিয়েল প্ৰগ্ৰেম হৈছিলে, সুৰ শৰাই বুলি, তাৰ লগত গাইছিলোঁ।

0: দিলোঁ তোমাক, প্ৰাণ দিলোঁ তোমাক মোৰ গানে গানে, এইটো বহুতে শ্ৰোতাসকলে জানে আৰু গানটো। আৰু এই তোমালৈ মনত পৰে, মন দিলোঁ তোমাক, বহুত পিছত মই হিন্দীলৈও কৈছোঁ দেই, এই পিছত বাৰু ক'ম মই, কিন্তু এই যোনে শুনে শিক্ষা গাওঁতে গাওঁতেও মোৰ লাজ লাগিছিল।
1: এইটো বাণীবন্ধন আপুনি ক'ত কৰিছিল, কলিকতাত কৰিছিল?
0: নহয়, এইটো গুৱাহাটীত,
1: গুৱাহাটীৰ পাণবজাৰৰ যিটো ষ্টুডিঅ',
0: পাণবজাৰত মিষ্টাৰ সুদ বুলি এজন আহিছিলে ডাইৰেক্টৰ তালে, তাৰে আৰু মুখাৰ্জী বুলি এজনে ৰেকৰ্ডিং কৰিছিলে। আৰু তাত ভূপেনদাহঁতে মোক নিজৰ ছোৱালীৰ দৰে, কাৰণ মই যোৰহাটৰ পৰা গুৱাহাটীলৈ গৈছিলোঁ, মই যদিও দাদাহঁতৰ লগত গৈছোঁ তথাপি মোৰ খবৰ ৰাখিছিল, কাৰণ মোৰ ঘৰখনক পাইছিলে ভূপেনদা। এই সন্মানখিনিৰ কাৰণে মই চিৰদিন নমস্য মোৰ কাৰণে ভূপেনদা জয়ন্তদা। পিছত আৰু মই শিকিবৰ কাৰণে তেওঁলোকৰ ঘৰলৈ গৈছোঁ, আকৌ মোৰ আশীৰ্বাদ হৈছিল ঘৰলৈ যাওঁতে। তেওঁলোকৰ ঘৰলৈ যাওঁতে ৰেডিঅ'ৰ কাৰণে মই যাব লগা হৈছিল দেই, এটা স্পেচিয়েল গানৰ কাৰণে, সেইটো এটা বেলেগ কথা আছিলে। সেইটো গানো নুৰুলদাৰে আছিলে, নুৰুলহকৰ, আনমনা হৈ মনে মালা গাঁঠি যায়, আৰু সুৰ যিটো তপনৰ আছিলে। কিন্তু এই ভূপেনদাৰ লগৰ গীতকেইটা, গোৱা গীতকেইটা এইচ এম বিত কৰাৰ আগতে তোমালৈ মনত পৰাটো গাইছোঁ, কিন্তু ভূপেনদা গোৱাৰ পিছত গীতটিয়ে নতুন ৰূপ ল'লে আৰু পুনৰ আশীৰ্বাদ হ'ল মোৰ বাবে। আৰু ভূপেনদা ঘৰত যাওঁতে মই ভূপেনদাৰ মাক লগ পালোঁ।
1: হয়, এই তোমালৈ মনত পৰাটো আপুনি আগতে গাইছে, সুৰটো একেটাই আছে নিশ্চয়?
0: একেটাই সুৰ আছে, খালি পাৰ্টটো ভূপেনদাই ডিভাইড কৰি লৈছিলে।
1: আৰু গোৱাখিনি কোনে বাছি দিছিলে, মানে কোনখিনি?
0: ভূপেনদাই দিছিলে। এতিয়াও মানে সেইটো এটা কথা আছে, মোৰ গানৰ বহীখন এই পুৰণা বহীখনত, মই ভূপেনদাক দেখুৱাইছিলোঁ এইটো গান বুলি, তাৰপিছত ভূপেনদাই মোক কৈছিলে এইজনী কাউৰী ঠিঙীয়া আখৰ, মই চিনি পঢ়িব পৰা নাই। তাৰ ফলত মোৰ কি লাভ হ'ল জানা, ভূপেনদাই এখন বেলেগ কাগজত নিজে লিখিলে, লিখি পেলাই ভাগ কৰি দিলে মোক, সেই কাগজখন মোৰ ৰৈ গ'ল, মোৰ হাতত ৰৈ গ'ল, কাৰণে মোৰ বহীত ভূপেনদাৰ আখৰো আছে। দুটা গান আছিলতো, তুমি যোনে শুনে শিখা, তোমালৈ মনত পৰে।

0: নোহোৱা হ'ল, সেই গীত মই বন্ধাই থৈছোঁ এতিয়া,
1: সেই কাগজখন
0: কাগজখন বন্ধাই থৈছোঁ, আখৰ থাকি গ'ল। কিন্তু মই ভূপেন দাক এটা কথা কৈছিলোঁ তেতিয়া, তেতিয়া অলপ লগ পালোঁতো, সাহস আহিছিলে মোৰ। মই ভূপেন দাক কৈছিলোঁ, ভূপেন দা আখৰ বেয়া ডাঙৰ মানুহৰ চিন। এতিয়া ভাবিলে হাঁহি উঠে। আৰু ভূপেন দা বহুত ধেমালি কৰিছিলে ষ্টেজত, গান গাবলৈ যাওঁ ভূপেন দাই কয় ভালকৈ গাবা, তুমি ভয় নকৰিবা। মই কওঁ ভূপেন দা আপোনাৰ কিয় ভয় নালাগে, ডেট বোলে হেৰি আকৰি বোলে, মোৰ ক'ত ভয় নালাগে, মই দুটা গান গোৱালৈকে ভয় লাগি থাকে। যেতিয়া মই দুটা গান গাই পেলাই ঠিক হ'লোঁ মই, তাৰপিছত মোৰ ভয় নালাগে আৰু, সাহস আহি যায়। তেতিয়া মই ভাবিছোঁ যে সবৰে ভয় লাগে আচলতে।
1: আৰু এইটো যিটো গানত আপুনি খুব লাজ কৰিছিলে, গানটো যেতিয়া আপুনি গালে, আমি শুনিম এতিয়া গানটো, আজি সামৰণিত শুনি যাম, তাত আপোনাৰ কিমানবাৰ ল'ব লগা হ'লে যে লাজ লাগিছিলে, সেইকাৰণে কিবা দিগদাৰ হ'ল নেকি?
0: নহয়, বেছিবাৰ ল'ব লগা হোৱা নাছিলে। কিন্তু মোক এটা ভূপেন দাই কথা কৈছিলে, সাগৰ পাৰত বহি পেলাই দুজন প্ৰেমিক প্ৰেমিকা বহিছে, এনেকুৱা ধৰণৰ কথা মোক বুজাইছিলে, মোৰ মানে হেৰিটো আহিবৰ বাবে, তোমালে মনত পৰে বা এইবিলাকলৈকে মোৰ ঠিকে আছিলে। আৰু কাৰণ সেইটোৱে কি সাহস দিছিলে জানা, মোৰ মন দিলেও তোমাক তোমালে মনত পৰে আনমনা মনে, এনেকুৱা ধৰণৰ গীতবিলাকে ৰেডিঅ'ত মই যেতিয়া গাইছিলো তেতিয়া ৰেডিঅ'ৰ ধাৰাটো কিন্তু বদলাই দিছিলে, ৰেডিঅ'ৰ গীতবিলাকৰ বেলেগ আছিলে, অলপ অলপ বদলাওঁতে এক্সপিৰিয়েঞ্চটো মোৰ হৈ আহিছিলে। কিন্তু ইমান বেছি ৰোমান্টিক গান মই গোৱা নাছিলোঁ কাৰণে মোৰ লাজ লাগিছিলে, আৰু লাজ কৰি কৰি গোৱা কাৰণে নেকি ভূপেন দাই কৈছে যে এইটোৱে লাগে মোক, ইমানখিনি লাগে। কাৰণ এইটো গীত লিখি থাকোঁতেও মই ভূপেন দাৰ ঘৰত গৈছিলোঁ আৰু দেখিছোঁ বহুত কাগজৰ টোপোলা কিছুমান ৰুমটোত পৰি আছিলে, ভূপেন দা বিচনাৰ ওপৰত বহি আছিলে, মানে লিখিছে আৰু ফালিছে এনেকে হাতখনে মুচৰি পেলাই পেলাই দিয়ে কাগজখন, আকৌ লিখে এনেকুৱা। কিন্তু অদ্ভুত, ইমান আচৰিত, ইমান ধুনীয়া ৰোমান্টিক গান এটা লিখিছে, গুণগুণাইছে, তেওঁ সুৰো হৈ গৈছে, মই শিকিছোঁ। আৰু তেতিয়া মই এটা টেপ ৰেকৰ্ডাৰ আছিলোঁ, মই খুব ফাষ্ট শিকোঁ সৰুৰে পৰা, যে মই ৰেডিঅ'ৰ পৰা গান শিকিছিলোঁ, চব টান টান বস্তুবোৰ মই শিকিছিলোঁ, সেইটো কাৰণে নেকি মই নাজানো, গতিকে এইবিলাক কথাত মানে অলপ খুব ফাষ্ট আছিলোঁ মই।
1: তুমি যোন নেশুন নেশিকা এনেকে কৈ লয় ভূপেন হাজৰিকাই মূল গানটো আৰম্ভ হোৱাৰ আগতে, আৰু মাজত সাগৰৰে পাৰ এনেকে কয় দুবাৰ কয় নহয় জানো, এই দুটা পিছৰ পৰিকল্পনা নে আৰম্ভণিতে আছিলে?
0: এইকেইটা আৰম্ভণিতে আছিলে, ময়ো ক'ব লাগিছিলে মোৰ এটি নাম যৌৱনৰ তৃষা,
1: আপুনিও কৈছে হয়
0: এইবিলাক মানে থ্ৰয়িং, সেই মানে এই হুইস্পাৰিং কৰি কোৱা বা হেৰিৰ পৰা, এইবিলাক মোৰ শিক্ষা ভূপেন দাৰ পৰা মই শিকিছোঁ।
1: না, সেই ধৰণটো, এই গীতটিৰ ধৰণটো, যিহেতু আপুনি আগেয়ে তেনেকুৱা গীত গোৱা নাই, সেইটো ভূপেন হাজৰিকাই নিশ্চয় শিকাই দিছিলে আপোনাক?
0: মোক দিছে, মই তেওঁৰ পৰা পাইছোঁ। আৰু এটা কথা মই ক'ব লাগিব, মোৰ দাদা অনিল বৰুৱা, মই শ্ৰদ্ধাৰে সোঁৱৰিছোঁ, তেওঁ নাই এতিয়া, তেওঁৰ পৰা আৰু দুজনী বাইদেউ আৰতি বাইদেউ অঞ্জলি বাইদেউ, তেওঁলোকৰ মানে নিজেও গাইছিলতো, আৰু এই থ্ৰয়িংবিলাক যে লাভ ছঙৰ থ্ৰয়িং, হিন্দী গীতত তেতিয়াতো অসমীয়া গীতৰ ইমান নাছিলে, কিবা কিবি ওলাইছে যদিও, ওলাইছিল যদিও মই নাজানিছিলোঁ, কিন্তু হিন্দী গীতত এইবিলাক থ্ৰয়িং কিন্তু আছিলে। কেনেকৈ ক'ব লাগে, ভালপোৱাৰ গীত এটাত কেনেকৈ ক'ব লাগে, শব্দটো কেনেকৈ দিলে মানে মানুহৰ অন্তৰ চুৱেগৈ, সেইখিনি কিন্তু শিকিছিলোঁ, অলপ সুবিধা হৈছিলে। আৰু ভূপেন দাৰ বহুত কষ্ট হোৱা নাছিলে মোৰ, আৰু মোৰ গানটো মই ভূপেন দাক কৈছিলোঁ যে ভূপেন দা আপুনিতো নিজৰ মতে গাওক থ্ৰয়িংবিলাক, কাৰণ অলৰেডি এটা ফিমেল ভইচত এষ্টাব্লিছ হোৱা গানটো, আৰু ভূপেন দাই সেই তেনেকৈ গাইছিলে। কিন্তু ইমান ডাউন টু আৰ্থ চোৱা, এনেকৈ খুব কমেই কৰে যে এটা গান অলৰেডি পপুলাৰ গান এটা, আৰু খুব ভগৱানৰ কাষৰ শিল্পী হ'ব লাগিব, ভগৱানক বিচাৰি পোৱা শিল্পী হ'ব লাগিব, যেনেকৈ ভূপেন দাই পাইছে আৰু গোটেই জীৱনটো পাই গুচি গ'লগৈ, এতিয়াও মানুহৰ মাজত সোমাই আছে।
1: ঠিক আছে বাইদেউ, আজি আমি চতুৰ্থ খণ্ডৰ পৰা এইখিনিতে বিদায় লৈছোঁ, আৰু বিদায় পৰত আমি সেই গীতটি শুনো যিটি গীতৰ কথা মানে আমি পাতি আছোঁ, আৰু আপোনাৰ খুব লাজ লাগিছিল গীতটো ৰেকৰ্ডিং কৰাৰ সময়ত, সেই গীতটোৰে সামৰিছোঁ। ইয়াৰ পিছত আপোনাক লগ পাম পঞ্চম খণ্ডত, আজিলৈ নমস্কাৰ।
0: নিশ্চয়, নমস্কাৰ।

0: শ্ৰোতাসকলে ইমান পৰে মোৰ সংগীত যাত্ৰা অনুষ্ঠানত শিল্পী বিউটি শৰ্মাবুৰাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ড শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। বিউটি শৰ্মাবুৰাৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: এই কাহিনী হল এগৰাকী গৃহিণীৰ আৰু তেওঁৰ অন্তৰাত্মাৰ।
2: বিজুলীৰ বিল, গেলামাল, স্কুলৰ ফিজ সকলো হৈ গল।
1: হৈ গল বাজেট? অঁ, 5000 বাচি গল। নতুন মেখেলা চাদৰ লৈ লোৱা?
2: নলওঁ।
1: যোৱা মাহত হেতু লৈছিলো। আৰু এযোৰ?
2: নলওঁ।
1: প্ৰথমে বাজেট বনাওক, তাৰপিছত কম কমকৈ বস্তুধন বেংকত জমা কৰক আৰু পইচা কেনেকৈ বাঢ়িছে চাওক। বৰ জ্ঞানী। এতিয়া যোৱা।
3: আৰবিআই কয়
1: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰো আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: নকল অফাৰৰ পৰা সাৱধান।
2: আৰবিআইয়ে কয়
3: জানি ৰক, সতৰ্ক হৈ ৰক।
4: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
5: Our voice gets you heard everywhere.
4: বিজ্ঞাপন জনসাধাৰণ।

0: জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু ধেমাজি জিলাৰ 335খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত 1,36,203 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,422 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 85 হৈছেগৈ। বান পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে 4-দিনীয়া ভ্ৰমণসূচীৰে উজনি অসমলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ পৰা বানত ক্ষতিগ্ৰস্ত 75,000 পৰিয়ালৰ বাবে আৰ্থিক সাহায্য প্ৰথম কিস্তি হিচাপে 15,000 মুকলি কৰিব। পৰৱৰ্তী সময়ত এই পৰিয়ালসমূহক 10,000 দ্বিতীয়টো কিস্তি প্ৰদান কৰা হ'ব। আজিৰ অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকিব। ৰাজ্য চৰকাৰে অহা 9 আগষ্টৰ পৰা বানত ক্ষয় ক্ষতিৰ সম্পূৰ্ণ জৰীপ চলাব। জৰীপ সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ সংস্থাপনৰ বাবে পৰৱৰ্তী আৰ্থিক সাহায্য মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি ডিব্ৰুগড় জিলাৰ চাবুৱা আৰু লাহোৱাল সমষ্টিৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি ব্ৰহ্মপুত্ৰ খহনীয়া পৰিদৰ্শন কৰে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে বিভিন্ন পৰ্যায়ত কাম কৰি আছে। এই ক্ষেত্ৰত IIT অধ্যাপক বিশেষজ্ঞসকলৰ সৈতেও আলোচনা কৰি পৰিকল্পনা যুগুত কৰা হ'ব বুলি তেওঁ কয়। খহনীয়া ৰোধৰ বাবে ইতিমধ্যে 90 কোটি টকাৰ এখন আঁচনি যুগুত কৰা হৈছে বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে।
2: চাবুৱা সমষ্টি, বিশেষকৈ আমাৰ পুৰা দিনজান, ৰংমৰীয়া বা আমাৰ বালিজান, এই গোটেই ছেক্টৰটোত যিখিনি গৰা খহনীয়াৰ সমস্যা হৈ আছে তাক মই আজি পৰ্যবেক্ষণ কৰিলোঁ। ডিপাৰ্টমেণ্টে স্তৰে স্তৰে কিছু কাম কৰি গৈ আছে, কিন্তু সামগ্ৰিকভাৱে গোটেই কামখিনি নহ'লে ক'ৰবাত নহয় ক'ৰবাত ক্ষতি কৰি থাকিব। 2 এদিনতে মই গুৱাহাটীত IIT প্ৰফেচাৰসকলক লৈ মিটিং এখনো কৰিম আৰু কেনেকৈ এই জেগাখিনি আমি প্ৰটেকশ্যন কৰিব পাৰোঁ তাৰ বাবে আমি চেষ্টা চলাম। ইতিমধ্যে ডিপাৰ্টমেণ্টে প্ৰায় 90 কোটি টকাৰ এখন আঁচনি প্ৰস্তুত কৰিছে। মই চাওঁ ক'ৰ পৰা কেনেকৈ সেই পুঁজিখিনি আমি দিব পাৰোঁ আৰু এইবাৰ যাতে যিটো পৰিস্থিতি হৈছে সেইটো
1: উজনি অসমত হোৱা বান পৰিস্থিতিৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। ৰাজ্যৰ বান বিধ্বস্ত অঞ্চলসমূহৰ শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা সমস্যাকে ধৰি তেওঁলোকৰ শৈক্ষিক জীৱন বাধাগ্ৰস্ত নোহোৱাটো সুনিশ্চিত কৰাৰ হকে বিভিন্ন বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে কালি ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন নিগমৰ কাৰ্যালয়ত এখন পৰ্যালোচনামূলক বৈঠক অনুষ্ঠিত হয়। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে এই কথা সদৰি কৰি কয় যে ৰাজ্যৰ বান প্ৰভাৱিত জিলাসমূহৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ বাবে অতিৰিক্ত কিতাপ পত্ৰ শীঘ্ৰেই ছপা কৰি উলিওৱাৰ ব্যৱস্থা কৰা হৈছে। বান প্ৰভাৱিত অঞ্চলৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক জীৱনত কোনো বাধা আহি নপৰাটো সুনিশ্চিত কৰাত চৰকাৰে অগ্ৰাধিকাৰ দিয়া বুলি তেওঁ প্ৰকাশ কৰে। অসমত 2027 লোকপিয়লৰ স্বগণনা কালি আৰম্ভ হৈছে। জনসাধাৰণে SE.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰি পৰিয়ালৰ লগতে অন্যান্য তথ্যসমূহ দাখিল কৰিব পাৰিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া আৰু ইংৰাজীকে ধৰি অন্যান্য 14 ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। এই স্বগণনা প্ৰক্ৰিয়াৰ অহা 16 আগষ্টত সামৰণি পৰিব। ইয়াৰ পাছত 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে প্ৰতিটো বাসগৃহলৈ গৈ স্বগণনাৰ তথ্যসমূহ পৰীক্ষা কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱ লোচন দাসৰ উদ্যোগত সমষ্টিটোৰ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলৰ শৈক্ষিক উত্তৰণৰ লক্ষ্যৰে আয়োজন কৰা দীক্ষা শীৰ্ষক কাৰ্যসূচী কালি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উদ্বোধন কৰে। ডাঃ পেগুৱে এই কাৰ্যসূচীৰ জৰিয়তে

বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যুৱক যুৱতীসকলক প্ৰস্তুত কৰি তোলা হ'ব বুলি উল্লেখ কৰে। তেওঁ লগতে ইয়াৰ জৰিয়তে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাকে ধৰি অন্যান্য চৰকাৰী চাকৰিৰ বাবেও অনলাইন মাধ্যমৰ জৰিয়তে যুৱক যুৱতীসকলক প্ৰস্তুত কৰি তোলা হ'ব বুলি প্ৰকাশ কৰে। আজিৰে পৰা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 2026-27 বৰ্ষৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। ডিফুৰ ছেছন হলত পুৱা 10 বজাত আৰম্ভ হ'বলগীয়া এই বাজেট অধিৱেশনৰ অধ্যক্ষতা কৰিব ৰাজু টিছোৱে। যোৰহাটত কালি অনুষ্ঠিত এখন গণ অভিৱৰ্তনত বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাৰ দাবী জনোৱা

0: at the Glasgow closing ceremony. And for details of these stories and more, log on to our website www.newsonair.gov.in and News on AIR app. And with that, we end the morning news. Have a nice day.
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইল এপতো শুনিব পাৰে। আগবঢ়োৱা হৈছে গীতিমালিকা।

0: শান্তাউজীৰৰ কণ্ঠৰ বংকিম শৰ্মা ৰচিত গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকাৰ এইবাৰৰ শিল্পী প্ৰতুল গোস্বামী, গীতিকাৰ কেশৱ দত্ত, প্ৰযোজনা অনুপম চৌধুৰীৰ।

হীৰেণ গোস্বামীৰ ৰচনাৰে ৰিজৱানা চুলতানা আহমেদৰ কণ্ঠৰ গীতটি শুনিলে। গীতিমালিকাত এইবাৰ শুনক বিনোদ শৰ্মা ভৰদ্বাজৰ কণ্ঠৰ গীত। গীতৰ কথা মৃণাল কুমাৰ বৰুৱাৰ।

সেয়া আছিল মৃণাল কুমাৰ বৰুৱাৰ ৰচনাৰে বিনোদ শৰ্মা ভৰদ্বাজৰ কণ্ঠৰ গীত। গীতিমালিকাৰ শেষত শুনো আহক গীতা হাতীকাকুতিৰ কথাৰে জ্যোতিকা চৌধুৰীৰ কণ্ঠৰ গীত, প্ৰযোজনা হেমেন হাজৰিকাৰ।

0: অংগদানে মানুহৰ শৰীৰটো বিকৃত কৰে নেকি?
1: দান কৰা অংগসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়। জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয়। গতিকে অংগদানে শৰীৰটো বিকৃত নকৰে। অংগদানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ উদয় হয় আৰু ই স্বাভাৱিক। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগদানৰ বাবে আগবাঢ়ি আহক। ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 3 লাখৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত। প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20 জনকৈ লোকৰ মৃত্যু হয়। আপোনাৰ অংগদানে 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আহক, অংগ দান কৰক। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত অৱস্থিত আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থা ৰোটো গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও পাঁচখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত, বানত মৃত্যুৰ সংখ্যা 85লৈ বৃদ্ধি, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চাবুৱা আৰু লাহোৱাল সমষ্টিত খহনীয়া পৰিদৰ্শন, বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে আজি 15,000 টকা মুকলি, মুখ্য সচিব ৰবি কুটাৰ বান প্ৰভাৱিত এলেকাত দূৰসংযোগ সেৱাৰ

0: প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও পাঁচখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত, বানত মৃত্যুৰ সংখ্যা 85লৈ বৃদ্ধি, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চাবুৱা আৰু লাহোৱাল সমষ্টিত খহনীয়া পৰিদৰ্শন, বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে আজি 15,000 টকা মুকলি, মুখ্য সচিব ৰবি কুতাৰ বান প্ৰভাৱিত এলেকাত দূৰ সংযোগ সেৱাৰ পুনৰ উদ্ধাৰৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ পৰ্যালোচনা, ৰাজ্যত 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আৰম্ভ আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছৰ কালি সামৰণি, 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদকেৰে ভাৰত চতুৰ্থ স্থানত। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও পাঁচখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু ধেমাজি জিলাৰ 335খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত 1,36,203 জন লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,422 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 85 হৈছেগৈ। বান পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে 4-দিনীয়া ভ্ৰমণসূচীৰে উজনি অসমলৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ৰ পৰা বানত ক্ষতিগ্ৰস্ত 75,000 পৰিয়ালৰ বাবে আৰ্থিক সাহায্যৰ প্ৰথম কিস্তি হিচাপে 15,000 টকা মুকলি কৰিব। পৰৱৰ্তী সময়ত এই পৰিয়ালসমূহক 10,000 টকাৰ দ্বিতীয়টো কিস্তি প্ৰদান কৰা হ'ব। আজিৰ অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকিব। ৰাজ্য চৰকাৰে অহা 9 আগষ্টৰ পৰা বানত ক্ষয় ক্ষতিৰ সম্পূৰ্ণ জৰীপ চলাব। জৰীপ সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ সংস্থাপনৰ বাবে পৰৱৰ্তী আৰ্থিক সাহায্য মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকী আজি বান পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে শিৱসাগৰলৈ যাব। এই সন্দৰ্ভত সবিশেষ জনাইছে জিলাখনৰ পৰা আমাৰ সংবাদদাতা মুজাহিদ আলীয়ে।
1: শিৱসাগৰ জিলাৰ বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰ জিলা ভ্ৰমণ কৰিব। পুৱা চন্তক বাগান হেলিপেডত উপস্থিত হোৱাৰ পিছতে তেওঁ নেপালী খুঁটি, সুন্দৰ পুখুৰী, দুৱৰা গাঁও, চুমনি গাঁও আদি বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰিব। বানৰ ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে সাহায্য আৰু পুনৰ সংস্থাপন ব্যৱস্থাৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে 4 আগষ্টত মুখ্যমন্ত্ৰী শৰ্মাই শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ বিভিন্ন বান সাহায্য শিবিৰ আৰু ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিব।
0: মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি ডিব্ৰুগড় জিলাৰ চাবুৱা আৰু লাহোৱাল সমষ্টিৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি ব্ৰহ্মপুত্ৰ খহনীয়া পৰিদৰ্শন কৰে। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে বিভিন্ন পৰ্যায়ত কাম কৰি আছে। এই ক্ষেত্ৰত IIT-ৰ অধ্যাপক বিশেষজ্ঞৰ সৈতে আলোচনা কৰি পৰিকল্পনা যুগুত কৰা হ'ব বুলি তেওঁ কয়। খহনীয়া ৰোধৰ বাবে ইতিমধ্যে 90 কোটি টকাৰ এখন আঁচনি যুগুত কৰা হৈছে বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। তেওঁ লগতে দধিয়াৰ 370টা পৰিয়ালক পুনৰ সংস্থাপনৰ আশ্বাস দিয়ে।
2: চাবুৱা সমষ্টি, বিশেষকৈ আমাৰ পুৰা দিনজান, ৰমৰীয়া বা আমাৰ বালিজান, এই গোটেই চেক্টৰটোত যিখিনি গৰাখহনীয়াৰ সমস্যা হৈ আছে তাক মই আজি পৰ্যবেক্ষণ কৰিলোঁ। ডিপাৰ্টমেণ্টে স্তৰে স্তৰে কিছু কাম কৰি গৈ আছে, কিন্তু সামগ্ৰিকভাৱে গোটেই কামখিনি নহ'লে ক'ৰবাত নহয় ক'ৰবাত ক্ষতি কৰি থাকিব। 2 এদিনতে মই গুৱাহাটীত IIT-ৰ প্ৰফেচাৰসকলক লৈ মিটিং এখনো কৰিম আৰু কেনেকৈ এই জেগাখিনি আমি প্ৰটেকশ্যন কৰিব পাৰোঁ তাৰ বাবে আমি চেষ্টা চলাম। ইতিমধ্যে ডিপাৰ্টমেণ্টে প্ৰায় 90 কোটি টকাৰ এখন আঁচনি প্ৰস্তুত কৰিছে। মই চাওঁ ক'ৰ পৰা কেনেকৈ সেই পুঁজিখিনি আমি দিব পাৰোঁ আৰু এইবাৰ যাতে যিটো পৰিস্থিতি হৈছে সিটো সেই পৰিস্থিতিটো যাতে অহাবাৰ নহয় তাৰ কাৰণে আমি যিমান পাৰোঁ সিমান নিশ্চিতভাৱে আমি প্ৰচেষ্টা চলাম।
0: উজনি অসমত হোৱা বান পৰিস্থিতিৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা দলে উজনি অসমৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ ক্ষয় ক্ষতিৰ বুজ লৈছে। দলটোৱে পৰিদৰ্শনকালত বানৰ ফলত ক্ষতি হোৱা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ মূল্যায়ন কৰে। কৃষি বিভাগে বান ক্ষতিগ্ৰস্ত জিলাসমূহত ধানৰ বীজ ৰোপণ, কঠীয়া প্ৰদানকে ধৰি বিভিন্ন ব্যৱস্থা অব্যাহত ৰাখিছে। ৰাজ্যৰ মুখ্য সচিব ৰবি কুতাই কালি বান প্ৰভাৱিত এলেকাসমূহত দূৰ সংযোগ সেৱা পুনৰ উদ্ধাৰৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰে। দূৰ সংযোগ বিভাগৰ বিষয়াসকলৰ সৈতে হোৱা আলোচনাত তেওঁ যোগাযোগৰ আন্তঃগাঁথনি শক্তিশালী কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। BSNLৰ মুখ্য মহাপ্ৰবন্ধক বিনীত ছাক্সেনাৰ সৈতে হোৱা এখন বৈঠকৰ অন্তত মুখ্য সচিবগৰাকীয়ে কয় যে সাহায্য, উদ্ধাৰ আৰু পুনৰ সংস্থাপন অভিযান ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য দূৰ সংযোগ নেটৱৰ্কৰ অতীৱ প্ৰয়োজন। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তা বাৰ্তাত শ্ৰীকোটাই পৰ্যালোচনা বৈঠকৰ বিষয়ে অৱগত কৰে। বান প্ৰভাৱিত এলেকাসমূহত

0: সংযোগ ব্যৱস্থা অব্যাহত ৰখাটো নিশ্চিত কৰাৰ বাবে প্ৰযুক্তিগত সম্পদসমূহৰ দ্ৰুত ব্যৱহাৰ আৰু সংস্থাসমূহৰ মাজত ঘনিষ্ঠ সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। ৰাজ্যৰ বান বিধ্বস্ত অঞ্চলসমূহৰ শিক্ষাৰ্থীসকলে সন্মুখীন হোৱা সমস্যাকে ধৰি তেওঁলোকৰ শৈক্ষিক জীৱন বাধাগ্ৰস্ত নোহোৱাটো সুনিশ্চিত কৰাৰ হকে বিভিন্ন বিষয় আলোচনা কৰাৰ উদ্দেশ্যে কালি ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন নিগমৰ কাৰ্যালয়ত এখন পৰ্যালোচনামূলক বৈঠক অনুষ্ঠিত হয়। শিক্ষামন্ত্ৰী ডাঃ অনুজ বেগুৱে এই কথা সদৰি কৰি কয় যে ৰাজ্যৰ বান প্ৰভাৱিত জিলাসমূহৰ শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ বাবে অতিৰিক্ত কিতাপ পত্ৰ শীঘ্ৰে ছপা কৰি উলিওৱাৰ ব্যৱস্থা কৰা হৈছে। বান প্ৰভাৱিত অঞ্চলৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক জীৱনত কোনো বাধা আহি নপৰাটো সুনিশ্চিত কৰাত চৰকাৰে অগ্ৰাধিকাৰ দিয়া বুলি তেওঁ প্ৰকাশ কৰে। ৰাজ্যত 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা কালি আৰম্ভ হৈছে। জনসাধাৰণে se.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰি পৰিয়ালৰ লগতে অন্যান্য তথ্যসমূহ দাখিল কৰিব পাৰিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া আৰু ইংৰাজীকে ধৰি অন্যান্য 14টা ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। এই স্বগণনা প্ৰক্ৰিয়াৰ অহা 16 আগষ্টত সামৰণি পৰিব। ইয়াৰ পাছত 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে প্ৰতিটো বাসগৃহলৈ গৈ স্বগণনাৰ তথ্যসমূহ পৰীক্ষা কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। দক্ষিণ শালমাৰা মানকাছৰ জিলাত স্বগণনা প্ৰক্ৰিয়া আৰম্ভ কৰি জিলাখনৰ লোকপিয়লৰ মুখ্য প্ৰশিক্ষক ৰফিউল আলম আহমেদ আৰু নটাৰী অধিবক্তা আবু চালে মহম্মদ জাহাংগীৰে কয় যে মাত্ৰ 2-3 মিনিটৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পন্ন কৰিব পৰা যায়। তেওঁলোকে জিলাবাসীক নিৰ্ভুলভাৱে এই কাম কৰিবলৈ আহ্বান জনায়। গোৱালপাৰা জিলাতো এই প্ৰক্ৰিয়া আৰম্ভ হৈছে। জিলা আয়ুক্ত প্ৰদীপ টিমুঙে কালি স্বগণনা সম্পূৰ্ণ কৰি এই ব্যৱস্থা দ্ৰুত, স্বচ্ছ আৰু সহজ বুলি জানিবলৈ দিয়ে। ইপিনে জিলাখনত 2027 বৰ্ষৰ লোকপিয়লৰ গৃহ তালিকাকৰণ আৰু জনগণনা নিয়াৰিকৈ কৰাৰ বাবে গণনাকাৰীসকলক প্ৰশিক্ষণ দি থকা হৈছে। বৰপেটা জিলাত স্বগণনাৰ বিষয়ে জনাইছে জিলাখনৰ পৰা আমাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
1: কালিৰ পৰা সমগ্ৰ দেশজুৰি আৰম্ভ হোৱা 2027 বৰ্ষৰ লোকগণনা বৰপেটা জিলাতো আৰম্ভ হৈছে। কালিৰ পৰা স্বগণনা যিহেতু আৰম্ভ হৈছে আৰু কালি প্ৰথম দিনতে বৰপেটা জিলাখনৰ কেইবাজনো লোকে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে। আজিৰ পৰা বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বিশেষকৈ ৰাইজৰ মাজত সচেতনতা বৃদ্ধি, লোকপিয়লৰ প্ৰতি ৰাইজৰ প্ৰতি আগ্ৰহ বৃদ্ধি আদিৰ বাবে বিভিন্ন ধৰণৰ প্ৰচাৰমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইয়াৰ ভিতৰত ছেলফি পইণ্ট থাকিব, বিশেষ বাহনৰ জৰিয়তে গাঁৱে গাঁৱে বা বিভিন্ন অঞ্চলে অঞ্চলে প্ৰচাৰ চলিব, এই ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তদুপৰি অহা 17 আগষ্টৰ পৰা যি ঘৰে ঘৰে লোকগণনা কৰা হ'ব তাৰ বাবে ইতিমধ্যে কেইবালানি বৈঠক বা পৰীক্ষণ বৰপেটা জিলাত অনুষ্ঠিত হৈছে আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হোৱা বুলি লোকগণনা বিভাগৰ পৰা জনোৱা হৈছে। ৰাইজৰ মাজত ইতিমধ্যে সজাগতা বহুখিনি বাঢ়িছে বুলিও লোকগণনা বিভাগৰ দলে জানিবলৈ দিয়ে।
0: ধুবুৰী জিলাতো লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ স্বগণনা আৰম্ভ হৈছে। এই উপলক্ষে জিলা আয়ুক্ত দিবাকৰ নাথৰ অধ্যক্ষতাত কালি এখন সভা অনুষ্ঠিত হয়। শ্ৰীভূমি জিলাৰ আয়ুক্তই কালি ডিজিটেল স্বগণনা সফলভাৱে সম্পূৰ্ণ কৰে। তেওঁ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত এই প্ৰক্ৰিয়াৰ জৰিয়তে সকলোকে নিজৰ তথ্য দিবলৈ আহ্বান জনায়। বিশ্বনাথ জিলাতো স্বগণনা প্ৰক্ৰিয়া কালি আৰম্ভ হয়। সাংসদ ৰঞ্জিত দত্ত, বিধায়ক উৎপল বৰা, পল্লৱলোচন দাস, মুনীন্দ্ৰ দাসৰ লগতে জিলাখনৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে লোকপিয়লৰ স্বগণনাত অংশগ্ৰহণ কৰে। ৰাজ্যৰ তেল আৰু গেছ খণ্ডত কৰ্মৰত কৰ্মচাৰী আৰু শ্ৰমিক সংগঠনসমূহে অহা ছমাহলৈ ধৰ্মঘট বা কৰ্মবিৰতি ঘোষণা কৰিব নোৱাৰিব। কেন্দ্ৰীয় চৰকাৰে দেশৰ তেল আৰু প্ৰাকৃতিক গেছ খণ্ডক জনসাধাৰণৰ অত্যাৱশ্যকীয় সেৱা হিচাপে ঘোষণা কৰাৰ ফলত অসমৰ তেল উদ্যোগতো এই সিদ্ধান্ত সমানে প্ৰযোজ্য হ'ব। এই ঘোষণাৰ ফলত ৰাজ্যৰ তেল আৰু গেছ উৎপাদন, শোধন, পৰিবহণ আৰু বিতৰণৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহে আইনীভাৱে ধৰ্মঘট বা কৰ্মবিৰতিৰ পথ গ্ৰহণ কৰিব নোৱাৰিব। অসম দেশৰ অন্যতম তেল উৎপাদনকাৰী ৰাজ্য হোৱাৰ পৰিপ্ৰেক্ষিতত এই খণ্ডত উৎপাদন ব্যাহত হলে কেৱল ৰাজ্যখনেই নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ইন্ধন যোগান ব্যৱস্থাত প্ৰভাৱ পৰাৰ আশংকা থাকে। কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত অনুসৰি তেল আৰু গেছ খণ্ড দেশৰ অৰ্থনীতি, উদ্যোগ, পৰিবহণ, চিকিৎসা সেৱা আৰু বিদ্যুৎ উৎপাদনৰ বাবে এটা অত্যাৱশ্যকীয় খণ্ড। সেয়ে এই খণ্ডত সেৱা অব্যাহত ৰখাৰ স্বাৰ্থত ইয়াক জনসাধাৰণৰ অত্যাৱশ্যকীয় সেৱা হিচাপে ঘোষণা কৰা হৈছে। এই সময়ছোৱাত কোনো দাবী উত্থাপন কৰিবলগীয়া থাকিলে সেয়া আলোচনাৰ জৰিয়তে সমাধানৰ চেষ্টা কৰিব লাগিব বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। বিশ্বনাথ সমষ্টিৰ বিধায়ক পল্লৱলোচন দাসৰ উদ্যোগত সমষ্টিটোৰ ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলৰ শৈক্ষিক উত্তৰণৰ লক্ষ্যৰে আয়োজন কৰা দীক্ষা শীৰ্ষক কাৰ্যসূচী শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি উদ্বোধন কৰে। ডাঃ পেগুৱে এই কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যুৱক যুৱতীসকলক

0: প্ৰস্তুত কৰি তোলা হ'ব বুলি উল্লেখ কৰে। তেওঁ লগতে ইয়াৰ জৰিয়তে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাকে ধৰি অন্যান্য চৰকাৰী চাকৰিৰ বাবেও অনলাইন মাধ্যমৰ জৰিয়তে যুৱক যুৱতীসকলক প্ৰস্তুত কৰি তোলা হ'ব বুলি প্ৰকাশ কৰে। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে অহা 10 আগষ্টৰ পৰা ৰাজ্যজুৰি জেলভৰ কাৰ্যসূচী গ্ৰহণ কৰিব। পাঠশালাত কালি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ এখন গুৰুত্বপূৰ্ণ কৰ্মীসভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ অনাদায় মাননি, পোষণ উদগনিমূলক ধনৰাশি, বকেয়া মাননি, অত্যাধিক কামৰ বোজা হ্ৰাস, কল্যাণমূলক আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন জটিলতা আদি সম্পৰ্কে সভাত উদ্বেগ প্ৰকাশ কৰা হয়। চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে এই দাবীসমূহ পূৰণৰ লক্ষ্যৰে ৰাজ্যজুৰি গ্ৰহণ কৰিবলগীয়া আন্দোলনৰ কাৰ্যসূচী সম্পৰ্কেও সভাত আলোচনা কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক অংগনবাড়ী কৰ্মী আৰু সহায়িকাই সভাত অংশগ্ৰহণ কৰি তেওঁলোকৰ দীৰ্ঘদিনীয়া বিভিন্ন সমস্যা সম্পৰ্কে মতামত আগবঢ়ায়। ওদালগুৰি জিলাৰ ওৰাং আৰক্ষীয়ে কালি নিশা ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত তালাচী অভিযান চলাই 90.1 গ্ৰাম হেৰইন জব্দ কৰে। আৰক্ষীয়ে দুগৰাকী মহিলা সৰবৰাহকাৰীক এই সংক্ৰান্তত গ্ৰেপ্তাৰ কৰিছে। ধৃত মহিলা দুগৰাকী বোকাজানৰ ৰিম্পা হাজৰিকা আৰু বকুৰ অঞ্জু বিবি বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে। এঘাৰ দিন বিভিন্ন শিতানত তুমুল প্ৰতিদ্বন্দ্বিতাৰ পাছত গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছৰ কালি সামৰণি পৰে। চাৰ্লছ তৃতীয়ক প্ৰতিনিধিত্ব কৰা প্ৰিন্স এডৱাৰ্ড ডিউক অৱ এডিনবাৰ্গে আনুষ্ঠানিকভাৱে এই প্ৰতিযোগিতাৰ অন্ত পৰা বুলি ঘোষণা কৰে। প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত ভাৰতক পতাকা আৰু বেতন অৰ্পণ কৰা হয়। উল্লেখযোগ্য যে 2030 চনৰ কমনৱেলথ গেমছ আহমেদাবাদত অনুষ্ঠিত হ'ব। ভাৰতে এইবাৰ কমনৱেলথ গেমছত 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদক জয়েৰে চতুৰ্থ স্থানত থাকে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া ৰূপজ্যোতি বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ আহক।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ৰ খহনীয়াগ্ৰস্ত অঞ্চল ভ্ৰমণ, গ্লাছগোৰ ৰূপৰ পদক লাভলীনাৰ বানপীড়িতসকললৈ উৎসৰ্গা, বান প্ৰভাৱিত অঞ্চলত প্লাষ্টিক আৱৰ্জনাৰ ভয়াৱহ প্ৰদূষণৰ বাতৰিক প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। দৈনিক জনমভূমি কাকতে জাজিৰ গজলাসত্ৰত সাঁচিপাতৰ পুথি নষ্ট হোৱাৰ বাতৰিটো 250খন সাঁচিপতীয়া পুথি নষ্ট শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। লাভলীনা বৰগোহাঁয়ে গ্লাছগো কমনৱেলথ গেমছত জয় কৰা ৰূপৰ পদক ৰাজ্যখনৰ বানপীড়িতলৈ উৎসৰ্গা কৰা বাতৰিটো কাকতখনে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে 600 মিলিয়ন মেট্ৰিক টন তেল গেছ উৎপাদনৰ লক্ষ্যৰে ভাৰতে সমুদ্ৰত তেল অন্বেষণ কৰাৰ বাতৰিটো অমৃতৰ সন্ধানত ভাৰতৰ সমুদ্ৰ মন্থন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিত স্থান দিছে। দৈনিক অসম কাকতে ৰাজ্যখনৰ বিভিন্ন নৈকাষৰীয়া অঞ্চলত বিশেষভাৱে কোনো খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নথকা বাতৰিটো বানৰ মাজতে ৰাজ্যত খহনীয়াৰ বিপদঘণ্টা শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। বান পৰিস্থিতিৰ বুজ ল'বলৈ প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে অসমীয়া প্ৰতিদিন কাকতে প্ৰধানমন্ত্ৰীয়ে নিচাযুক্ত যুৱ বিকশিত ভাৰত অভিযান মুকলি কৰাৰ এটা বাতৰিক প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। ৰাজ্যখনত অভিলেখ সংখ্যক GST সংগ্ৰহ কৰাৰ বাতৰিটোক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লোকপিয়লৰ স্বগণনাত সকলো লোককে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে। আমাৰ অসম কাকতে বান প্ৰভাৱিত অঞ্চলত প্লাষ্টিক আৱৰ্জনাৰ ভয়াৱহ প্ৰদূষণৰ বাতৰিক প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰূপে পৰিৱেশন কৰিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত। বানত মৃত্যুৰ সংখ্যা 85লৈ বৃদ্ধি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চাবুৱা আৰু লাহোৱাল সমষ্টিত খহনীয়া পৰিদৰ্শন। মুখ্য সচিব ৰবি কোটাৰ বান প্ৰভাৱিত এলেকাত দূৰসংযোগ সেৱাৰ পুনৰ উদ্ধাৰৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ পৰ্যালোচনা। ৰাজ্যত 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আৰম্ভ। আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছৰ কালি সামৰণি। 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদকেৰে ভাৰত চতুৰ্থ স্থানত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: पीएम फसल बीमा योजना से करीब 2,00,000 करोड़ रुपए क्लेम के रूप में किसानों को मिले।
1: मोर नाम अनिता रानी दास, थाना बागबर, डिस्ट्रिक्ट बरपेटा। तो आम धान खेती भलो खेती नष्ट है, नष्ट हमें এইটো যদি পয়সা দেয় তেনহলে আমার লাভ হয়, বাকিবোৰ খেতিয়কে করলে তেওঁলোকেও লাভটো পাব। সেইকাৰণে আমি যেনেকৈ পালো
2: নমস্কার, জিলার রেহরূপ অনুষ্ঠানত আজি আপোনালোকলৈ লৈ আহিছো মৰিগাঁও জিলার রেহরূপ। আমার সৈতে আছে মৰিগাঁওৰ পৰা সংবাদদাতা ডালিম ফুকন। মৰিগাঁও জিলা প্ৰশাসনে টাটা ইলেকট্ৰনিক্সৰ সহযোগত যোৱা 24 জুলাইত স্বাস্থ্য, শিক্ষা আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত একাধিক জনকল্যাণমূলক আঁচনিৰ উদ্বোধন কৰে। জাগীৰোড মহাবিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা সন্মিলনৰ কক্ষত অনুষ্ঠিত এই কাৰ্যসূচীত মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তেৱাৰীয়ে আনুষ্ঠানিকভাৱে আঁচনিসমূহ উদ্বোধন কৰে। এই সম্পৰ্কে আমাৰ সংবাদদাতা ডালিম ফুকনৰ এক প্ৰতিবেদন।
3: অনুষ্ঠানত মৰিগাঁও জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত শ্ৰীমতী অনুসূয়া শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰি জিলা প্ৰশাসন আৰু টাটা ইলেকট্ৰনিক্সৰ মাজৰ সহযোগিতাৰ জৰিয়তে জিলাখনত বহুমুখী উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে। টাটা ইলেকট্ৰনিক্সৰ CSR বিভাগৰ শ্ৰীমতী ধৰিত্ৰী বৰগোহাঁয়ে উদ্বোধন কৰা আঁচনিসমূহৰ উদ্দেশ্য আৰু ৰূপায়ণ সম্পৰ্কে বিস্তৃত অৱলোকন আগবঢ়াই টাটা ইলেকট্ৰনিক্সৰ আঞ্চলিক ইকোচিষ্টেমৰ মুৰব্বী বিষয়া শ্ৰীমতী শাশ্বতী শৰ্মা বৰঠাকুৰ আৰু প্ৰকল্প মুৰব্বী শ্ৰী আশীষ সতীশ কুমাৰ মিশ্ৰই সামূহিক অংশীদাৰিত্ব, সামাজিক দায়বদ্ধতা আৰু জনসম্পৃক্ততাৰ জৰিয়তে বহনক্ষম উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। নৰ্থ ইষ্টাৰ্ণ টি এছ'চিয়েচন নেতাৰ উপদেষ্টা শ্ৰী বিদ্যানন্দ বৰকাকতিয়ে অসমৰ চাহ উদ্যোগৰ ঐতিহ্য আৰু সম্ভাৱনাৰ ওপৰত আলোকপাত কৰি প্ৰজেক্ট চামিলিৰ জৰিয়তে চাহ জনগোষ্ঠীৰ মহিলাসকলৰ ক্ষমতায়নক আদৰণি জনায়। জিলা আয়ুক্ত শ্ৰীমতী অনামিকা তিৱাৰীয়ে নিজৰ ভাষণত কয় যে চৰকাৰ, উদ্যোগ প্ৰতিষ্ঠান আৰু সমাজৰ সমন্বিত সহযোগিতাৰ জৰিয়তেই অনুভূতিমূলক আৰু বহনক্ষম উন্নয়ন নিশ্চিত কৰিব পাৰি। টাটা ইলেকট্ৰনিক্সৰ সহযোগত ৰূপায়ণ কৰা এই পদক্ষেপসমূহে স্বাস্থ্যসেৱা, শিক্ষা আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত জিলাখনৰ জনসাধাৰণক বিশেষভাৱে উপকৃত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। অনুষ্ঠানত প্ৰধানমন্ত্ৰী টিবি মুক্ত ভাৰত অভিযানৰ অধীনত যক্ষ্মা ৰোগীসকলক লৈ আগবঢ়োৱা সহযোগিতা স্বীকৃতিস্বৰূপে স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডক্টৰ শৈলেন্দ্ৰ বৰ্ধন বৰাই টাটা ইলেকট্ৰনিক্সৰ নিক্ষয় মিত্ৰৰ প্ৰমাণ পত্ৰসমূহ প্ৰদান কৰে। শিক্ষা খণ্ডত জাগীৰোডৰ ন খোলা উচ্চ মাধ্যমিক বিদ্যালয়, বাপুজী উচ্চ বিদ্যালয়, জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গোপালকৃষ্ণ উচ্চ মাধ্যমিক বিদ্যালয় আৰু শ্বহীদ লক্ষ্মী ডেকা উচ্চ বিদ্যালয়ত শৌচাগাৰ, মধ্যাহ্ন ভোজন পাকঘৰ আৰু ভোজনালয়ৰ স্মাৰ্ট শ্ৰেণীকক্ষ, টেম পৰীক্ষাগাৰ, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, গ্ৰীণ বোৰ্ড আৰু শ্ৰেণীকক্ষৰ আচবাব পত্ৰ আদি উন্নয়নমূলক সুবিধা প্ৰদানৰ আঁচনি উদ্বোধন কৰা হয়।
2: ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টিভিত্তিত অনুষ্ঠিত 15-দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাসমূহৰ 30 জুলাইত সামৰণি পৰে। এই সম্পৰ্কে অধিক জনাইছে আমাৰ সংবাদদাতাই।
3: জিলাখনৰ প্ৰায় 300 শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাসমূহৰ সত্ৰীয়া নৃত্য, বিহু নৃত্য, তিৱা লোকনৃত্য, আধুনিক নৃত্যকে আদি কৰি কবিতা আবৃত্তি, মুকাভিনয়, নাটকৰ উপৰিও ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ গীতৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে কৰ্মশালাত আয়ত্ত কৰা বিষয়সমূহৰ ওপৰত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ লগতে প্ৰশিক্ষাৰ্থীসকলৰ উৎসাহ উদ্দীপনাবোৰক বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়।
2: মৰিগাঁও জিলা চৰকাৰী পেঞ্চনাৰ সংস্থাৰ 26 জুলাইত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত সাম্প্ৰতিক সময়ত অসমৰ, বিশেষকৈ উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট আদি জিলাত হোৱা প্ৰলয়ংকাৰী বানত সংঘটিত ব্যাপক ধনজনৰ ক্ষতিত গভীৰ শোক প্ৰকাশ কৰা হয়। সভাই বানত

0: প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। এই সম্পৰ্কে আমাৰ সংবাদদাতা ডালিম ফুকনৰ এক প্ৰতিবেদন।
1: সভাই এনে অভাৱনীয় দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে চৰকাৰে সুপৰিকল্পিতভাৱে বৃহৎ পৰিসৰৰ আৰু দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়। বানপীড়িত লোকসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি মৰিগাঁও জিলা চৰকাৰী পেঞ্চনাৰ সংস্থাই অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লৈ মৰিগাঁও জিলা আয়ুক্তৰ জৰিয়তে 10,000 টকাৰ চেক আগবঢ়াবলৈ সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰে।
0: আজিৰ জিলাৰ ৰেহৰূপ ইমানেই। কাইলৈ পুৱা পুনৰ লগ পাম আন এখন জিলাৰ ৰেহৰূপৰ সৈতে। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত মৰিগাঁও জিলাৰ ৰেহৰূপ শুনিলে। সংবাদদাতা আছিল ডালিম ফুকন।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়া ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। এতিয়া আগবঢ়া হৈছে চিত্ৰগীত। আজিৰ অনুষ্ঠানত প্ৰথমে শুনোৱা হওক তৰামাই ছবিৰ গীত দীপেন বৰুৱাৰ কণ্ঠত, সংগীত ৰমেন বৰুৱাৰ, গীতৰ কথা কেশৱ মহন্তৰ।

চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনোৱা হওক কহে প্যাৰ না হো যায় ছবিৰ গীত কুমাৰ চানু আৰু অলকা য়াগ্নিকৰ কণ্ঠত, সংগীত হিমেশ ৰেশমীয়াৰ।

0: অংগদানে মানুহৰ শৰীৰটো বিকৃত কৰে নেকি?
1: দান কৰা অংগসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়। জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয়। গতিকে অংগদানে শৰীৰটো বিকৃত নকৰে। অংগদানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ উদয় হয় আৰু ই স্বাভাৱিক। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগদানৰ বাবে আগবাঢ়ি আহক। ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 3 লাখৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত। প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20 জনকৈ লোকৰ মৃত্যু হয়। আপোনাৰ অংগদানে 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আহক, অংগ দান কৰক। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত অৱস্থিত আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থা ৰোড টু গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত
2: চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক অশোকা ছবিৰ গীত চিত্ৰা আৰু সংগীসকলৰ কণ্ঠত। সংগীত অনু মালিকৰ, গীতৰ কথা গুলজাৰৰ।

অশোকা ছবিৰ গীতটি শুনিলে। চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনক সোণতৰা ছবিৰ গীত দীপেন বৰুৱা আৰু নীলিমা খাতুনৰ দ্বৈতকণ্ঠত, সংগীত ৰমেন বৰুৱাৰ।

গেংষ্টাৰ ছবিৰ গীতটি শুনিলে অভিজিতৰ কণ্ঠত। চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনক পূজা ছবিৰ গীত অৰুণ দাস আৰু নমিতা ভট্টাচাৰ্যৰ কণ্ঠত। সংগীত ভূপেন উজিৰৰ, গীতৰ কথা হেমন্ত দত্তৰ।

পূজা ছবিৰ অৰুণ দাস আৰু নমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ গীতটি শুনিলে। চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনক নিউয়ৰ্ক ছবিত মোহিত চৌহানৰ কণ্ঠৰ গীত, সংগীত প্ৰীতমৰ, গীতৰ কথা সন্দীপ শ্ৰীবাস্তৱৰ।

চিত্ৰগীত অনুষ্ঠানৰ শেষত শুনোৱা হওক ধৰ্মকাৰী ছবিৰ গীত জয়ন্ত হাজৰিকা আৰু নিৰ্মলা মিশ্ৰৰ দ্বৈতকণ্ঠত। সংগীত জয়ন্ত হাজৰিকাৰ, গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

0: চিত্ৰগীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু হাতে বাতে সুৰৰ আৱেশ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
2: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাবচোন।
3: নাম মাহবল হক।
2: আপুনি ক'ত থাকে?
3: হেঙ্গৰাবাৰী।
2: আপুনি বৰ্তমান কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে?
3: চব্জি দোকান।
2: কিমান বছৰ হ'ল গুৱাহাটীত চব্জি দোকান দিয়া?
3: হ'ল 3 বছৰমান হ'ল।
2: ইয়াৰ আগতে কি কৰি আছিলে?
3: আগতে ঘৰতে খেতি বাতি আছিল, খেতি বাতি কৰিছিলোঁ।
2: কি খেতি কৰিছিল?
3: এটা চব্জি খেতি আছে।
2: আপোনাৰ ঘৰ ক'ত আছিলে?
3: আমাৰ ঘৰ আছে মঙলদৈ।
2: আপোনাৰ ঘৰত কোন কোন আছে?
3: মা দেউতা ভাই আছে, সৰু ভাইটি আছে, মই ডাঙৰ ভণ্টি আছে।
1: মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, দৈনন্দিন জীৱনত মোবাইলটো কিমান প্ৰয়োজন সেয়াটো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই, তথাপিও আপুনি কি ভাবে সৰু মোবাইলটোৱে আমাৰ জীৱনত কিদৰে প্ৰভাৱ পেলাইছে? এই মোবাইলটোৱে ভাল কৰিছে নে বেয়া কৰিছে?
3: মোবাইলটো আজিকালি ভালো হৈছে বেয়া হৈছে।
2: কি ভাল হৈছে আৰু কি বেয়া হৈছে?
3: সৰু ল'ৰা ছোৱালীৰ মোবাইল লৈ কিছু অলপ সেই হৈছে আৰু কিছুমান ভালো হৈছে।
2: আপোনাক যদি কওঁ এটা দিন আপুনি মোবাইল অবিহনে থাকিব লাগিব, তেতিয়াহ'লে আপুনি পাৰিবনে থাকিব?
3: থাকিব পৰা যাব, এইটো ডাঙৰ কথা নহয়।
2: তেতিয়াহ'লে আপুনি ইমান মোবাইল বেছি নাচায়?
3: চাওঁ কেতিয়াবা, চাওঁ কিবা কাম চাম ৰেষ্ট পালে চাওঁ।
2: বেছিভাগকে দেখা পাওঁ যেতিয়া কাষ্টমাৰ নাথাকে তেতিয়া মোবাইলটোকে চাই সময়খিনি কটায়, গতিকে আপুনি তেনেকুৱা কৰেনে?
3: কাষ্টমাৰ থাকিলে এনে বহি থাকে আৰু মোবাইলে চোৱা যায়।
2: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিল। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত শুনাওঁ, গতিকে আজি আপুনি কাৰ গীত শুনিব বিচাৰিব?
3: জুবিন গাৰ্গৰ গান।
2: ঠিক আছে, ধন্যবাদ।

0: নমস্কাৰ, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ।
1: ধন্যবাদ।
0: আপোনাৰ পৰিচয়টো জনাব।
1: হয়, মোৰ নাম প্ৰিয়ংকা ঠাকুৰীয়া, মই গুৱাহাটীতে থাকোঁ।
0: হয়, আপুনি বৰ্তমান কি কৰ্মৰ সৈতে ব্যস্ত?
1: বৰ্তমান মই ষ্টুডেণ্ট হয়, মই বি এড কৰি আছোঁ আৰু লগতে মোৰ ফাউণ্ডেশ্যন এটা আছে, গতিকে ফাউণ্ডেশ্যনটোও মই চলাই আছোঁ।
0: হয়, বৰ্তমান আমি সকলোৱে গম পাইছোঁ যে অসমখনত বানপানী কিদৰে জুৰুলা কৰি পেলাইছে। প্ৰতি বছৰে বানপানী হয়, প্ৰতি বছৰে অসমৰ মানুহখিনিয়ে ঘৰ সপোন সকলো বানপানীয়ে উটুৱাই লৈ যায়। গতিকে এই বিষয়ে আপুনি কি ভাবে?
1: হয়, যিহেতু আমি দেখিয়ে আছো যে আপুনি যেনেকে ক'লে যে প্ৰতি বছৰে বানপানীয়ে আমাৰ অসমখনত জুৰুলা কৰিয়ে আছে, যিহেতু আমাৰ অসমখন তেনেকুৱা এটা লোকেশ্যনত আছে, বানপানী হোৱাটো স্বাভাৱিক। কিন্তু তাৰ মাজতে আমি মানুহখিনিও যথেষ্ট পৰিমাণে সতৰ্ক হ'ব লাগে। ধৰক আমি ঘৰ বনাওঁতেও চাব লাগে বহুতখিনি বস্তু, হয়নে? বৰ্তমান যিহেতু আমি দেখিছো শিৱসাগৰত কেনেকুৱা এটা পৰিস্থিতি হৈছে, তাত যদিও এতিয়া বানপানী প্ৰাকৃতিক দুৰ্যোগ বুলি কওঁ, কিন্তু বৰ্তমান সময়ত জানো বানপানী প্ৰাকৃতিক দুৰ্যোগ হৈ আছে, কেতিয়াও নাই। মানুহৰো যথেষ্টখিনি ভুল বা তেনেকুৱা আছে বাৰু। এতিয়া বানপানীৰ যি সমস্যা হৈছে দেখিছো বাৰু, মই এই যিটো ফ্লাড তাত মই নিজেও গৈছো মানুহখিনিক যিমান পাৰো সহায় কৰিবলৈ। তাত মই মানুহখিনিৰ

0: কথা দেখি ইমানে বেয়া লাগিছে, কারণ তাত নিজৰ তেওঁলোকে সৰু সৰুকে বনোৱা সেই ঘৰখন তেওঁলোকৰ আজি পানীত উটি গৈছে, ভাঙি গৈছে, হয়নে? জীৱ জন্তু আত্মীয় মানুহখিনিক তেওঁলোকে হেৰাইছে। গতিকে সেই বস্তুটো যদিও মোৰ লগত সেই চিটুৱেশ্যনটো হোৱা নাই, কিন্তু মই ফিল কৰিব পাৰিছো সেইটো দেখি। সেয়ে বিচাৰো যে মানে কি ভৱিষ্যতে যাতে আৰু এনেকুৱা এটা পৰিস্থিতি আমি দেখিবলৈ নাপাওঁ।
1: আপুনি ব্যক্তিগতভাৱে সেই অঞ্চললৈ যোৱা বুলি কৈছে, গতিকে কেনেকুৱা অনুভৱ হৈছে তাত গৈ, কি পৰিস্থিতিৰ আপুনি সন্মুখীন হৈছে?
0: হয় হয়, পৰিস্থিতিৰ সন্মুখীন হোৱা বুলি ক'লে বহুত বেয়া পৰিস্থিতিয়ে দেখিছোঁ, কাৰণ তাত এতিয়াতো বাৰু বহুতখিনি ভালেই হ'ল। মই যেতিয়া গৈছিলোঁ তাত তেওঁলোকে ৰাস্তাত টেণ্ট তেনেকে থাকিব লগা হৈছে, টেণ্ট আনি পিনে, তাৰপিছত ওচৰত গোটেই পানীৰে ভৰ্তি, মানে পথাৰ য'ত তেওঁলোকে খেতি কৰে সেইবিলাক গোটেই পানীৰে ভৰ্তি। আনকি তেওঁলোকৰ ঘৰবিলাক কোনো মানুহ তেওঁলোকৰ নিজৰ কোনোৱে মানে নিজৰ ঘৰত সোমাব পৰা নাই, হয়নে? আজি নিজৰ ঘৰ থকাৰ পিছতো তেওঁলোকে অঘৰীৰ দৰে হৈ গৈছে। আৰু জীৱ জন্তু এটা সৰু, আমি সৰু এটা জীৱ যেনেকে নিজৰ বাচ্চাৰ দৰে পালন কৰো ন, তেনেকুৱা তেনেকুৱা স্থলত তেওঁলোকে নিজৰ জীৱ জন্তুবিলাক হেৰাই পেলালে। নিজৰ ঘৰৰ মানুহ আমি দেখিছোৱে, নিজৰ ফেমিলি মেম্বাৰ্ছ খিনি কেনেকে হেৰাইছে, সেইবিলাক বেয়া লাগিছে। আৰু যিহেতু সেই জীৱ জন্তু বা মানুহখিনি তেওঁলোকৰ বডিখিনি চাগে এতিয়ালৈকে লাহে লাহে কালেক্ট কৰিহে আছে, বডিখিনি বহুতে বিচাৰিয়ে পোৱা নাই। আমি ভিডিঅ'বিলাকত দেখিছো কেনেকে নিজৰ মানুহজন হেৰাই যাব বুলি পানীত তেওঁলোকে বডিটো ৰছীৰে হলেও ক'ৰবাত বান্ধি থৈ দিছে। গতিকে এইবিলাক দৃশ্য মানে দেখিবলৈ বহুত মানে একেবাৰে বহুত বেয়া লগা দৃশ্য। আমি বহুত বছৰ তেনেকুৱা দেখা নাছিলো, কিন্তু এতিয়া যিটো দেখিছো শিৱসাগৰত যথেষ্টখিনি কষ্ট পাইছো আৰু মানুহখিনিক দেখি বহুতেই বেয়া লাগিছে। সেইকাৰণে ভগৱানক আৰু আমাৰ চৰকাৰকো আহ্বান জনাইছো যে এই পৰিস্থিতিটো যাতে আকৌ পিছলৈকে নহয়, তাৰ বাবে চৰকাৰে যাতে পদক্ষেপ লয়, ভাল ভাল পদক্ষেপ লয়, লগতে আমি ৰাইজেও যাতে আমি তাত সঁহাৰি জগাওঁ। সেইকাৰণে সকলোকে মই এইখিনিয়ে ক'বলৈ বিচাৰিছো। আৰু মই ক'লোৱে আপোনালোকক যে মই পাৰ্চনেলি এবাৰ গৈ ভিজিট কৰিছো জেগাখিনি এতিয়া, কাৰণ আমি যিমানখিনি পাৰো এতিয়া এজন মানুহে ইমানখিনি সাধ্য নাই যে ইমানখিনি মানুহক আমি সহায় কৰিব পাৰিম, হয়নে?
1: সেয়েহে
0: মোৰ যিহেতু ফাউণ্ডেশ্যন এটা আছে, কেয়াৰনেছ ফাউণ্ডেশ্যন, গতিকে আমি এতিয়া ফাউণ্ডেশ্যনটোৰ ফালৰ পৰা আৰু এটা ইনিচিয়েটিভ লৈছো যে এতিয়া বৰ্তমান সময়ত পানীখিনিয়ে যথেষ্টখিনি পৰিমাণে শুকাই আহি আছে, কিন্তু এতিয়া বৰ্তমান তেওঁলোকক চেনিটাইজেশ্যনৰ বহুত প্ৰয়োজন হৈছে, জেগাবিলাক চাফ চিকুণ কৰিবলৈ, কাৰণ দুৰ্গন্ধ ওলাইছে নহয় তাত, জীৱ জন্তু মানুহ কিমানখিনি মানুহ মৰিছে, জীৱ জন্তু ঢুকাইছে। গতিকে সেইকাৰণে আমি এতিয়া আমি সোমবাৰ যিহেতু আজি মই ৰাতিলে ভাবিছো শিৱসাগৰলৈ ওলাই দিম, শিৱসাগৰৰ লাকুৱালৈ যাম ভাবিছো। গতিকে তাত মানুহখিনি কিমানখিনি পাৰো, যিমানখিনি পৰিমাণে আমি পাৰো সিমানখিনি আমি সহায় কৰিবলৈ চেষ্টা কৰিম, যে তেওঁলোকক ভালকে যাতে চেনিটাইজেশ্যনৰ বস্তুখিনিৰে সহায় কৰিব পাৰো, তেওঁলোকে যাতে তেওঁলোকৰ চাৰিওপাশটো যাতে পৰিষ্কাৰ কৰি ল'ব পাৰে, অন্তত থাকিব পৰা উপযোগী যাতে কৰিব পাৰে, তাৰে কাৰণে সেইখিনি সহায় আগবঢ়াম বুলি আমি ভাবিছো।
1: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিলে। নিজাববীয়াকৈ ইমান সুন্দৰ এটা প্ৰচেষ্টা আপুনি নিজে আগতে গৈছে, গৈ সেই মানুহখিনিক সহায় কৰিছে, এতিয়া আৰু এন জি অ'ৰ সহায়ত আপুনি মানুহখিনিক সহায়ৰ হাত আগবঢ়াইছে, সঁচাকৈ ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আশা কৰিছোঁ আপুনি এইদৰে সমাজৰ হিতৰ বাবে কাম কৰি যাব। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত অনুৰোধ কৰিবলৈ দিওঁ, যিটো আমি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে শ্ৰোতাসকলক শুনাওঁ। গতিকে আজি আপুনি কোনটো গান শুনিব বিচাৰিব?
0: হয়, এতিয়া এই সময়ত চাগে জুবিনদা থাকিলেও তেওঁ যথেষ্টখিনি তেওঁৰ অৱদান বা যিখিনি যথেষ্ট যিমান পৰিমাণে পাৰে তেওঁ সিমানখিনি সহায় আগবঢ়ালে হয়, গতিকে সেয়াহে মই জুবিনদাৰ যিকোনো এটা গীত শুনিবলৈ ভাল পাম মানে।
1: ঠিক আছে, ধন্যবাদ, আশা কৰিলোঁ আপুনি আমাৰ অনুষ্ঠানটি শুনি থাকিব।

0: নমস্কাৰ, হাতে ভাতে সুৰৰা বিষ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছো। আপোনাৰ পৰিচয়? আপুনি কত থাকে? আপুনি কি কৰ্মৰ সৈতে ব্যস্ত? কিমান বছৰ হ'ল গাড়ী চলোৱা?
1: নাই, বেছি হোৱা নাই, 7 মাহ হৈ আছে।
0: ইয়াৰ আগতে কি কৰিছিল?
1: মোৰ বিজনেছ আছে।
0: কি বিজনেছ আছিল?
1: মোবাইল শ্বপ আছে।
0: কিয় বাদ দিলে?
1: আছে, এতিয়াও আছে, মই পাৰ্ট টাইম কৰি আছো।
0: আপোনাৰ দোকানখন ক'ত আছে?
1: 6 মাইল

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলোঁ। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
3: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: বিদ্যার্থীর অনুষ্ঠান। প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM 100.8 MHz।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ।

0: শ্ৰোতাসকলে ইমান পৰে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমং শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এতিয়াৰ বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত 75,000 পৰিয়ালৰ বাবে অন্তৰ্বৰ্তীকালীন বান সাহায্য হিচাপে 15,000 টকাকৈ প্ৰথম কিস্তি প্ৰদান কৰে। পৰৱৰ্তী সময়ত এই পৰিয়ালসমূহক 10,000 টকাকৈ দ্বিতীয়টো কিস্তি প্ৰদান কৰা হ'ব। ৰাজ্য চৰকাৰে অহা 9 আগষ্টৰ পৰা বানত ক্ষয়ক্ষতিৰ সম্পূৰ্ণ জৰীপ চলাব। জৰীপ সম্পূৰ্ণ

হোৱাৰ পাছত পুনৰ সংস্থাপনৰ বাবে পৰৱৰ্তী আৰ্থিক সাহায্য মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে ভয়াৱহ বান পৰিস্থিতিত দুৰ্গতসকলক সহায় সহযোগিতা আগবঢ়োৱাসকলক ধন্যবাদ জনায়। আজিৰ অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, ৰূপান্তৰ আৰু উন্নয়ন মন্ত্ৰী ৰামেশ্বৰ তেলীকে ধৰি কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। ডঃ শৰ্মাই আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ পৰ্যালোচনা কৰিব। তেওঁ লগতে আশ্ৰয় শিবিৰত থকা লোকসকলৰ সৈতেও মত বিনিময় কৰিব। উল্লেখযোগ্য যে ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইফালে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু ধেমাজি জিলাৰ 335খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত 1,36,230 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,422 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 85 হৈছেগৈ। ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণুজ পেগুৱে আজি গেৰুকামুখত থকা NHPCৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন কৰি বান্ধটোৰ সুৰক্ষা ব্যৱস্থাৰ বুজ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰি ডাঃ পেগুৱে কয় যে অভিযন্ত

0: তদুপৰি 15,422 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 85 হৈছেগৈ। ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণুজ পেগুৱে আজি গেৰুকামুখত থকা NSPCৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন কৰি বান্ধটোৰ সুৰক্ষা ব্যৱস্থাৰ বুজ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰি ডাঃ পেগুৱে কয় যে অভিযন্তাসকলৰ সৈতে কথা পাতি তেওঁ এই বান্ধটো সম্পূৰ্ণ সুৰক্ষিত আৰু পানী এৰি দিয়াৰ সমগ্ৰ প্ৰক্ৰিয়া সতৰ্কতাৰে নিৰীক্ষণ কৰি সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰখা হৈছে বুলি প্ৰতিয়ন যায়। ডঃ পেগুৱে ধেমাজি, লখিমপুৰ আৰু মাজুলীৰ জনসাধাৰণক নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই বুলি আশ্বাস দিয়ে। তেওঁ কয় যে প্ৰবল বৰষুণ অথবা হঠাতে নদীৰ পানী বৃদ্ধি পালে অতিৰিক্ত পানী সাময়িকভাৱে জমা ৰাখি আৰু পাছত নিয়ন্ত্ৰিতভাৱে এৰি দি বান্ধৰ উচ্চতা হ্ৰাস কৰাৰ ক্ষমতা এই বান্ধটোৰ আছে। তেওঁ কয় যে নদীৰ তলৰ পৰা 116 মিটাৰ ওখ এই বান্ধৰ জলাশয়টোত 92 মিটাৰ পৰ্যন্ত পানী জমা হৈ আছে। তদুপৰি বান্ধ নিয়ন্ত্ৰণৰ বাবে অতি কমেও 15 মিটাৰ ফ্লাড কুশ্যন অৰ্থাৎ পানী ধৰি ৰখাৰ খালী ঠাই ৰখা হৈছে। বৰ্তমান নামনিৰ ফালে প্ৰতি ছেকেণ্ডত প্ৰায় 3,800 ঘন মিটাৰ পানী এৰি থকা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। নামনি অঞ্চলৰ জনসাধাৰণৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি তেওঁ সংশ্লিষ্ট সংস্থাই অতি নিষ্ঠা আৰু যত্নৰে বান্ধটো পৰিচালনাৰ দিশত সমন্বয়েৰে কাম কৰি আছে বুলি উল্লেখ কৰে। ৰাজ্যত 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা কালি আৰম্ভ হৈছে। জনসাধাৰণে SE.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰি পৰিয়ালৰ লগতে অন্যান্য তথ্যসমূহ দাখিল কৰিব পাৰিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া আৰু ইংৰাজীকে ধৰি অন্যান্য 14টা ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। এই স্বগণনা প্ৰক্ৰিয়াৰ অহা 16 আগষ্টত সামৰণি পৰিব। ইয়াৰ পাছত 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে প্ৰতিটো বাসগৃহলৈ গৈ স্বগণনাৰ তথ্যসমূহ পৰীক্ষা কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি উলহ মালহেৰে শোণিতপুৰ জিলা দিৱস উদযাপন কৰা হৈছে। জিলাখনৰ গৌৰৱোজ্জ্বল ইতিহাস আৰু চহকী সাংস্কৃতিক পৰিচয়ক লৈ এটা বৰ্ণিল ৱাকাথনৰে এই দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। উল্লেখযোগ্য যে 1999 চনৰ 3 আগষ্টত অবিভক্ত দৰং জিলাক পৃথক কৰি এখন সুকীয়া প্ৰশাসনিক জিলা হিচাপে শোণিতপুৰ জিলা গঠন কৰা হৈছিল। জিলা দিৱসৰ উপলক্ষে স্থানীয় প্ৰশাসনে ৱাকাথন, যোগাসন, সূৰ্য নমস্কাৰ, শহীদ তৰ্পণ, ৰক্তদান শিবিৰ আৰু চিকিৎসা শিবিৰকে আদি কৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। বৰচলা বিধানসভা সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ শৰ্মাই ৱাকাথন কাৰ্যসূচীৰ শুভাৰম্ভ কৰি কয় যে প্ৰশাসনৰ এই কাৰ্যসূচীয়ে শোণিতপুৰৰ পৰিচয় আৰু ঐতিহ্যক সামৰি লৈ জিলাবাসীৰ মাজত একতা আৰু ভাতৃত্ববোধ শক্তিশালী কৰিছে। পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ খেৰনি থানাৰ অন্তৰ্গত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সমীপত আজি পুৱতি নিশা বলবমৰ বাবে যোৱা এগৰাকী মহিলা হাতীৰ আক্ৰমণত নিহত হয়। নিহত মহিলাগৰাকী মাটিখোলা অঞ্চলৰ ননিকা চাংমা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। গুৱাহাটী মহানগৰীৰ শান্তিপুৰত আজি এটা জলবিস্ফোৰণৰ ঘটনা সংঘটিত হয়। পুৱাৰ ভাগতে গেমনে স্থাপন কৰা পানীৰ পাইপ ফাটি নিৰ্গত হোৱাৰ ফলত সমগ্ৰ অঞ্চলটো নিমিষতে জলমগ্ন হৈ পৰে। কেনেকৈ পানীৰ পাইপ ফাটি পানী নিৰ্গত হ'ল সেই কথা এতিয়ালৈকে জানিব পৰা হোৱা নাই। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন 12:05।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত পল্লৱী চৌধুৰী, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, শেখ আব্দুল্লা আহমেদ আৰু আনোৱাৰ আলী, ট্ৰেন্সমিটাৰত অজয়ানন্দ, তিলক চন্দ্ৰ দাস, আছিফ আহমেদ, FM ট্ৰেন্সমিটাৰত সিদ্ধেশ্বৰ বড়ো, ডিউটি ৰুমৰ সহায়কাৰী ভৱেন শৰ্মা আৰু ষ্টুডিঅ'ত মই ময়ূৰী দত্ত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক পৰাগমালা লাইভ, আগবঢ়াব জয়শ্ৰী ডেকাই।
2: পৰাগমালা

লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিৎ প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ ৰূপালী পৰ্দাৰ সোণালী যাত্ৰা শীৰ্ষক এখনি সংগীতালক্ষ্য।
1: ৰূপালী পৰ্দাৰ সোণালী যাত্ৰা। শিল্পই জাতিৰ আত্মাক প্ৰতিফলিত কৰে, এই কথাষাৰৰ দৰে চিনেমাও এখন সমাজৰ জীৱন, সংস্কৃতি আৰু ইতিহাসৰ এক জীৱন্ত দলিল। ৰূপালী পৰ্দাত যেতিয়া জীৱনৰ নানা ৰং, সুখ দুখ, আশা আকাংক্ষা আৰু সংগ্ৰামৰ কাহিনী ভাহি উঠে, তেতিয়া চিনেমা কেৱল মনোৰঞ্জনৰ মাধ্যম হৈ নাথাকে, ই হৈ পৰে সমাজৰ এখন দাপোন। ৰূপালী পৰ্দাৰ বুকুত জিলিকি থকা এটি দীপ্ত

নাম জয়মতী। ঊনৈছশ পঁয়ত্ৰিছ চনৰ 10 মাৰ্চত মুক্তি লাভ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই অমৰ সৃষ্টি অসমীয়া ছবিৰ প্ৰথম স্পন্দন, প্ৰথম সপোন, প্ৰথম গৌৰৱ। এই ছবিখনৰ জৰিয়তেই আইদেউ সন্দিকৈয়ে অসমীয়া চিনেমাৰ প্ৰথমগৰাকী অভিনেত্ৰী হিচাপে ইতিহাসৰ পাতত নিজৰ নাম খোদিত কৰি থৈ গৈছে। ৰক্ষণশীল সমাজৰ নানান বাধা বিঘিনিৰ মাজতো তেওঁৰ সাহসী পদক্ষেপক আজিও সন্মান আৰু কৃতজ্ঞতাৰে স্মৰণ কৰা হয়। জয়মতী কেৱল এখন ছবি নহয়, ই অসমৰ সাংস্কৃতিক জাগৰণৰ এক উজ্জ্বল দীপশিখা, ইতিহাস, ঐতিহ্য আৰু শিল্পচেতনাৰ এক চিৰসেউ।

সময়ৰ সোঁতত অসমীয়া ছবি জগত আগবাঢ়ি গৈছিল নতুন স্বপ্নৰ সন্ধানত। সেই যাত্ৰাৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি এৰাবাটৰ সুৰ। 1956 চনত মুক্তি পোৱা এই ছবিখনে নামটোৰ দৰেই ৰূপালী পৰ্দাত আনিছিল এক নতুন সুৰ। পৰিচালক ভূপেন হাজৰিকাৰ সৃষ্টিশীল স্পৰ্শই ছবিখনক কৰি তুলিছিল সংগীত, সাহিত্য আৰু জীৱনৰ এক অপূৰ্ব মিলনস্থলী।

0: অসমীয়া ছবি ইতিহাসত রহস্য আৰু ৰোমাঞ্চৰ নতুন দুৱাৰ মুকলি কৰা এখন কালজয়ী ছবি ডক্টৰ বেজবৰুৱা। 1969 চনত মুক্তি লাভ কৰা এই ছবিখনে দৰ্শকৰ মনত কৌতূহল, উত্তেজনা আৰু আনন্দৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছিল। অসমীয়া ভাষাৰ ছবি হিচাপে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰি ই ৰূপালী পৰ্দাৰ ইতিহাসত এক গৌৰৱোজ্জ্বল অধ্যায় সংযোজন কৰিছিল।
1: কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি, চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিটি, এই চমকৰ ভমক লাগি দহি মৰে।

অসমীয়া ৰূপালী পৰ্দাত অভিনয় কৰা সেই সময়ৰ অভিনেতা অভিনেত্ৰীৰ অভিনয় আজিও দৰ্শকৰ স্মৃতিৰ আকাশত অম্লান হৈ ৰৈছে। গীতসমূহ শুনিলেই যেন মানস পটত জীৱন্ত হৈ উঠে ৰূপালী পৰ্দাৰ সেই দৃশ্যবোৰ। এই যেনে বোৱাৰী ছবিৰ এই গীতটি শুনিলেই নিশ্চয় আপোনাৰো চকুত ভাহি উঠে। ডিঙিত গাখীৰৰ টেকেলি লৈ চাইকেলৰ

নতুন ছবি এখন মুক্তি পালেই পৰিয়াল, আত্মীয়, বন্ধু বান্ধৱ সকলোৱে একেলগে চিনেমা হলত চাবলৈ যোৱাটো নিশ্চয়কৈ এক সুকীয়া মাদকতা। সেই হেঁপাহ, সেই উৎসাহতেই হিন্দুল ভাঙি ৰাইজ ওলাই গৈছিল এখন ছবি উপভোগ কৰিবলৈ। নাম ককা দেউতা, নাতি আৰু হাতী। ৰাইজৰ ভালপোৱা আৰু উষ্ম আদৰণিত ছবিখনে ৰূপালী পৰ্দাৰ সোণালী ইতিহাসত এক বিশেষ স্থান অধিকাৰ কৰিছে।

80 দশকতে ছবি জগতত আত্মপ্ৰকাশ কৰা ছবি পৰিচালক মনীন বৰুৱাই 2000 চনত এককভাৱে ছবি জগতত সংযোজন কৰিছিল সেই দশকটোৰ এখন উল্লেখযোগ্য ছবি, যি ছবিয়ে আধুনিক ছবি জগতত খলকনিৰ সৃষ্টি কৰিছিল, হিয়া দিয়া মিয়া। হিয়া দিয়া নিয়াৰ গানসমূহ সেই সময়ত বহু জনপ্ৰিয় হৈছিল আৰু নতুন প্ৰজন্মৰ মাজত অসমীয়া চিনেমাৰ প্ৰতি আগ্ৰহ বঢ়োৱাত ছবিখনৰ এক ডাঙৰ

প্ৰেম, অনুভৱ আৰু একশ্যনৰ সুৰেৰে গাঁথা আন এখন জনপ্ৰিয় ছবি তুমি মোৰ মাথো মোৰ। এন কে প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত ছবিখনত অন্তৰ্ভুক্ত গীতসমূহ জুবিন গাৰ্গৰ সংগীত জীৱনৰ এক অনন্য সৃষ্টি হিচাপে ধৰিব পাৰি। আজিও গীতসমূহ শ্ৰোতা দৰ্শকৰ মুখে মুখে গুঞ্জৰিত।

হাঁহি কান্দোন ৰহস্য একশ্যন আৰু পাৰিবাৰিক অনুভৱৰ এক মনোৰম সমাহাৰ 2001 চনত মুক্তি লাভ কৰা ছবি দাগ। জুবিন গাৰ্গৰ সুৰে ছবিখনৰ কাহিনীক দিছিল এক অনন্য আৱেগময়তা যি আজিও শ্ৰোতাৰ মনত অনুৰণিত হৈ আছে।

0: আহক এতিয়া স্মৃতিৰ পথেদি উভতি যাওঁ ছবি জীৱন বাটৰ লগৰীলৈ।
1: সেউজীয়া গাঁও, সহজ সৰল জীৱন, সপোন দেখা কিছু যুৱ হৃদয় আৰু বাস্তৱমুখী কিছু কাহিনী, এই সকলোৰে সুৰেৰে গাঁথা ছবিখন যেন আমাৰেই জীৱনৰ এক প্ৰতিচ্ছবি,
0: যি কাহিনী আপোনাৰ, মোৰ, আমাৰ সকলো।

বৰ্তমান সময়ত অসমীয়া ছবিয়ে আধুনিক বিষয়বস্তু, নতুন প্ৰযুক্তি আৰু বিশ্বব্যাপী দৰ্শকৰ মাজত নিজৰ স্থান সুদৃঢ় কৰিবলৈ সক্ষম হৈছে। বহু অসমীয়া ছবি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সমাদৃত হৈছে। অসমীয়া ছবিৰ এই সোণালী যাত্ৰা হওক সুদূৰপ্ৰসাৰী, অবিৰাম, অবিৰাম।

ইমানপুৰে শ্ৰোতাসকলে ৰূপালী পৰ্দাৰ সোণালী যাত্ৰা শীৰ্ষক সংগীতালেখ্য শুনি শুনিলে। যুগুতাই আগবঢ়ালে ত্ৰিদিশা বৰা আৰু কস্তুৰীমা দাসে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰাণজিৎ প্ৰীতম কলিতাৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

0: 5 লাখ টকাকৈ কৰি এই মৃত পৰিয়ালসকলৰ নিকটতম আত্মীয়সকলক আগবঢ়াম। আমি জানো যে কোনো ধৰণৰ টকাৰ সংখ্যাৰে মৃত্যুৰ যি অপূৰণীয় ক্ষতি তাক পূৰণ কৰিব নোৱাৰি। তথাপিতো এই মুহূৰ্তত সেই পৰিয়ালসকলৰ লগত থিয় হৈ থকাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। এই দায়িত্ব আৰু কৰ্তব্য আমি নিষ্ঠাৰে সৈতে পালন কৰিবলৈ প্ৰচেষ্টা কৰিম।
1: এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত বান প্ৰভাৱিত 4খন জিলাৰ 9,289 গৰাকী হিতাধিকাৰীৰ বাবে ৰাজ্যিক ৰাজসাহায্য মুকলি কৰে। অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, ৰূপান্তৰ আৰু উন্নয়ন মন্ত্ৰী ৰামেশ্বৰ তেলীকে ধৰি কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। ডঃ শৰ্মাই আজি শিৱসাগৰ আৰু চৰাইদেউত বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ পৰ্যালোচনা কৰিছে। তেওঁ লগতে আশ্ৰয় শিবিৰত থকা লোকসকলৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু ধেমাজি জিলাৰ 335খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত 1,36,203 গৰাকী লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,422 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 85 হৈছেগৈ। ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গেৰুকামুখত থকা NHPCৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন কৰি বানটোৰ সুৰক্ষা ব্যৱস্থাৰ বুজ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰি ডাঃ পেগুৱে কয় যে অভিযন্তাসকলৰ সৈতে কথা পাতি তেওঁ এই বান্ধটো সম্পূৰ্ণ সুৰক্ষিত আৰু পানী এৰি দিয়াৰ সমগ্ৰ প্ৰক্ৰিয়া সতৰ্কতাৰে নিৰীক্ষণ কৰি সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰখা হৈছে বুলি পতিয়ন যায়। ডঃ পেগুৱে ধেমাজি, লখিমপুৰ আৰু মাজুলীৰ জনসাধাৰণক নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই বুলি আশ্বাস দিয়ে। তেওঁ কয় যে প্ৰবল বৰষুণ অথবা হঠাতে নদীৰ পানী বৃদ্ধি পালে অতিৰিক্ত পানী সাময়িকভাৱে জমা ৰাখি আৰু পাছত নিয়ন্ত্ৰিতভাৱে এৰি দি বান্ধ হ্ৰাস কৰাৰ ক্ষমতা এই বান্ধটোৰ আছে। তেওঁ কয় যে নদীৰ তলৰ পৰা 116 মিটাৰ ওখ এই বান্ধটোৰ জলাশয়টোত 92 মিটাৰ পৰ্যন্ত পানী জমা হৈ আছে। তদুপৰি বান নিয়ন্ত্ৰণৰ বাবে অতি কমেও 15 মিটাৰৰ ফ্লাড কুচন অৰ্থাৎ পানী ধৰি ৰখাৰ খালী ঠাই ৰখা হৈছে। বৰ্তমান নামনিৰ ফালে প্ৰতি ছেকেণ্ডত প্ৰায় 3,800 ঘন মিটাৰ পানী এৰি দি থকা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। নামনি অঞ্চলৰ জনসাধাৰণৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি তেওঁ সংশ্লিষ্ট সংস্থাই অতি নিষ্ঠা আৰু যত্নৰে বান্ধটো পৰিচালনাৰ দিশত সমন্বয়েৰে কাম কৰি আছে বুলি উল্লেখ কৰে।
2: এইকেইদিন কিছু লোকে বিভিন্ন আশংকা প্ৰকাশ কৰি মোলৈ মেছেজ আদি দি আছিলে। সেইকাৰণে মই আজি গেৰুকামুখত NHPCত আহোঁ, ইয়াত অভিযন্তাসকলৰ লগত কথা পাতোঁ। এই ডেমটোৰ উচ্চতা 116 মিটাৰ, কিন্তু ইয়াত যেতিয়া বাৰিষা ছিজন হয় যাতে বানপানী নিয়ন্ত্ৰণ কৰিব পৰা যায় সেইকাৰণে গোটেই ডেমৰ মূল উচ্চতালৈকে পানী ডেমৰ ৰিজাৰ্ভত ভৰ্তি হ'বলৈ দিয়া নহয়। ইয়াত এতিয়া প্ৰায় 92 মিটাৰলৈকে পানী আছে, প্ৰায় 15 মিটাৰৰ এটা খালী স্পেচ আছে য'ত অতিৰিক্ত যদি কোনো ডাঙৰ বৰষুণৰ ফলস্বৰূপে বা অন্য কাৰণত বৃহৎ পানী ওপৰৰ পৰা আহে তেনেহ'লে সেই পানীখিনি ধৰি ৰখাৰ কাৰণে 15 মিটাৰৰ এটা কুচন এই ডেমটোত ৰখা হৈছে। মই ইয়াত আহি আশ্বস্ত হৈছোঁ যে সোৱণশিৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ই সুৰক্ষিত অৱস্থাত আছে আৰু ই নামনি খণ্ডলৈ কোনো ভাবুকি সৃষ্টি নকৰে, বৰঞ্চ ই এই বাৰিষাৰ ছিজনত বানপানীক বহু পৰিমাণে নিয়ন্ত্ৰিত কৰিছে।
1: আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। ৰাজ্যত 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা কালি আৰম্ভ হৈছে। জনসাধাৰণে SE.census.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰি পৰিয়ালৰ লগতে অন্যান্য তথ্যসমূহ দাখিল কৰিব পাৰিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া আৰু ইংৰাজীকে ধৰি অন্যান্য 14টা ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। এই স্বগণনা প্ৰক্ৰিয়াৰ অহা 16 আগষ্টত সামৰণি পৰিব। ইয়াৰ পাছত 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে প্ৰতিটো বাসগৃহলৈ গৈ স্বগণনাৰ তথ্যসমূহ পৰীক্ষা কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। দেশজুৰি আৰম্ভ হোৱা নিচামুক্ত যুৱ বিকশিত ভাৰত সংকল্প অভিযানৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কালি ডিব্ৰুগড়ৰ প্ৰশান্তি ডিভাইন ভেলী বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা পোনপটীয়াকৈ

0: সভা প্ৰচাৰিত এই কাৰ্যসূচীত শ্ৰীমোদীয়ে ছাত্ৰ ছাত্ৰীসকলক সুস্থ সচেতন আৰু মাদক দ্ৰব্যমুক্ত সমাজ গঢ়িবলৈ শপত বাক্য পাঠ কৰায়। দেশৰ 106খন স্মৃতিস্তম্ভ চাই বিদ্যালয়ৰ ভিতৰত নিৰ্বাচিত 11খনৰ অন্যতম আৰু উত্তৰ পূব তথা ৰাজ্যৰ একমাত্ৰ বিদ্যালয় হিচাপে প্ৰশান্তি ডিভাইন ভেলী বিদ্যালয়ে প্ৰধানমন্ত্ৰীৰ সৈতে মত বিনিময় কৰে। পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ খেৰনি থানাৰ অন্তৰ্গত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সমীপত আজি পুৱতি নিশা বলবোমাৰ বাবে যোৱা এগৰাকী মহিলা হাতীৰ আক্ৰমণত নিহত হয়। নিহত মহিলাগৰাকী মাটিখোলা অঞ্চলৰ নুনিকা চাংমা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি উলহ মালহেৰে শোণিতপুৰ জিলা দিৱস পালন কৰা হৈছে। জিলাখনৰ গৌৰৱোজ্জ্বল ইতিহাস আৰু চহকী সাংস্কৃতিক পৰিচয়ক লৈ এটা বৰ্ণিল ৱাকাথনেৰে এই দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। উল্লেখযোগ্য যে 1999 চনৰ 3 আগষ্টত অবিভক্ত দৰং জিলাক পৃথক কৰি এখন সুকীয়া প্ৰশাসনিক জিলা হিচাপে গঠন কৰা হৈছিল। জিলা দিৱস উপলক্ষে স্থানীয় প্ৰশাসনে ৱাকাথন, যোগাসন, সূৰ্য নমস্কাৰ, শ্বহীদ তৰ্পণ, ৰক্তদান শিবিৰ আৰু চিকিৎসা শিবিৰকে ধৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতে 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদক জয়েৰে চতুৰ্থ স্থান দখল কৰে। কালি প্ৰতিযোগিতাৰ সামৰণিত স্কটলেণ্ডৰ বিষয়ে কমনৱেলথ গেমছৰ পতাকা আৰু বেতন ভাৰতীয় প্ৰতিনিধি, অলিম্পিকৰ স্বৰ্ণ পদক বিজেতা নীৰজ চোপ্ৰা, ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি পি টি উষা আৰু গুজৰাটৰ উপ মুখ্যমন্ত্ৰী হৰ্ষ সংঘভীৰ হাতত অৰ্পণ কৰে। উল্লেখযোগ্য যে 2030 চনৰ কমনৱেলথ গেমছ আহমেদাবাদত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই কমনৱেলথ গেমছত ভাৰতীয় দলৰ এই সাফল্যৰ বাবে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে খেলুৱৈসকলৰ অনবদ্য প্ৰদৰ্শনক লৈ গৌৰৱ প্ৰকাশ কৰাৰ লগতে ভাৰতে 39টা পদক জয় কৰাক লৈ সন্তুষ্টি ব্যক্ত কৰে। তেওঁ এই উল্লেখনীয় সফলতাৰ বাবে পদকজয়ী খেলুৱৈসকলক অভিনন্দন জনায়। তেওঁ কয় যে সমগ্ৰ প্ৰতিযোগিতাখনত দেশৰ এথলীটসকলে অসামান্য দক্ষতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰে। খেলুৱৈসকলৰ কঠোৰ পৰিশ্ৰমে দেশৰ যুৱচামক অনুপ্ৰাণিত কৰি যাব বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই কমনৱেলথ গেমছত চতুৰ্থ স্থান লাভ কৰাৰ বাবে ভাৰতীয় দলক অভিনন্দন জনায়। এটা বাৰ্তাত তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ক্ৰীড়া খণ্ড শক্তিশালী হোৱা স্পষ্টভাৱে পৰিলক্ষিত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বানত ক্ষতিগ্ৰস্ত 72,000 পৰিয়ালৰ বাবে অন্তৱৰ্তীকালীন বান সাহায্য হিচাপে 15,000 টকাকৈ প্ৰথম কিস্তি প্ৰদান। মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ গেৰুকামুখত থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন, ৰাজ্যৰ বিভিন্ন জিলাত 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা আৰু গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতৰ মুঠ 39টা পদকেৰে চতুৰ্থ স্থান দখল। প্ৰধানমন্ত্ৰী আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীৰ ভাৰতীয় দলক শুভেচ্ছা জ্ঞাপন। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন 1:40
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে গীত আৰু গজল। প্ৰথমেই শুনক মান্না দেৰ কণ্ঠৰ এটি গীত, গীতৰ কথা মধুকৰ ৰাজস্থানীৰ।

0: আমি লিখিম ভবিষ্যতৰ ন অধ্যায় আমাজ লোকপিয়ন আমাজ বিকাশ।
1: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব।

0: আমার লোকপ্রিয়, আমার বিকাশ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু গীত আৰু গজল অনুষ্ঠানটিত এইবাৰ শুনাবলৈ লোৱা হৈছে হৰিহৰণৰ কণ্ঠৰ এটি গজল, কথা তাহিৰ ফাৰাজৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়োৱা হৈছে অসমীয়া আধুনিক গীতৰ অনুষ্ঠান সুৰৰ কৰণী। অনুষ্ঠানত প্ৰথমে শুনক ভূপেন হাজৰিকাৰ কণ্ঠৰ দুটি গীত, গীতৰ কথা আৰু সুৰ শিল্পীৰ নিজা।
1: বিজুলী নাচে চিকমিক চিকমিক,

তুলিকা দাসৰ কণ্ঠৰ গীত এটি শুনিলে। গীতৰ কথা আছিল শ্যামানন্দ বৈশ্যৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু সুৰৰ কৰণী অনুষ্ঠানটিত এইবাৰ আগবঢ়াবলৈ লৈছোঁ জয়ন্ত হাজৰিকাৰ কণ্ঠৰ দুটি গীত। গীতৰ কথা আৰু সংগীত পৰিচালনা ভূপেন হাজৰিকাৰ।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ মেৰী খাতুনৰ কণ্ঠৰ এটি গীত, গীতৰ কথা অনিল ৰায়চৌধুৰীৰ আৰু সুৰ নিৰ্মল মজুমদাৰৰ।

আধুনিক গীতৰ অনুষ্ঠানটিত ইমান পৰে শ্ৰোতাসকলে মৃদুলা দাসৰ কণ্ঠত ক্ৰমে ব্ৰজেন ৰায় চৌধুৰী আৰু বিৰিঞ্চি কুমাৰ মেধি ৰচিত আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আগবঢ়োৱা হৈছে শিৱেন বেনাৰ্জীৰ কণ্ঠৰ খিয়ালত ৰাগ শুদ্ধ সাৰংগ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, নীটৰ বিষয়ক লৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদ সন্দৰ্ভত আৰক্ষীৰ ভূমিকাক লৈ বিৰোধী পক্ষই কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখা হয়। বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ ফলত লোকসভাৰ কাম কাজ দুপৰীয়া 12 বজালৈ স্থগিত ৰখা হয়। অসমৰ 4খন জিলাৰ বানত ক্ষতিগ্ৰস্ত 75,000 পৰিয়ালৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অন্তৱৰ্তীকালীন বান সাহাৰ্য হিচাপে 15,000 টকাকৈ প্ৰথম কিস্তি প্ৰদান কৰে। তামিলনাডুৰ মাদুৰাই জিলাৰ মেলুৰত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত এটি শিশুকে ধৰি 5গৰাকী ব্যক্তিৰ মৃত্যু হয়। আৰু গ্লাছকোত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতে 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদক জয়েৰে 4ৰ্থ স্থান দখল কৰে। এতিয়া শুনক বিতং বাতৰি। নীটৰ বিষয়ক লৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত উচ্চ সদন মিলিত হোৱাৰ সময়ত সাংসদসকলে বহুকেইটা বিষয় উত্থাপন কৰে। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে গ্লাছকোত কমনৱেলথ গেমছৰ অনবদ্য প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় দলক শুভেচ্ছা জনায়। তেওঁ কয় যে ভাৰতে এই প্ৰতিযোগিতাত 39টা পদকেৰে 4ৰ্থ স্থান দখল কৰে। শ্ৰী ৰাধাকৃষ্ণনে লগতে কয় যে ভাৰতৰ পেৰা এথলীটসকলেও কমনৱেলথ পেৰা গেমছত সৰ্বোৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰি 3টা সোণ, 2টা ৰূপ আৰু 2টা ব্ৰঞ্জসহ মুঠ 7টা পদক জয়েৰে ইতিহাস ৰচনা কৰে। এই উল্লেখনীয় সফলতাই দেশলৈ গৌৰৱ আৰু সন্মান কঢ়িয়াই আনিছে বুলি তেওঁ উল্লেখ কৰে।
2: India secured an impressive 4th position in the Commonwealth Games medal tally, winning 39 medals overall. Scripted history by registering their best ever performance at the Commonwealth Para Games. The remarkable achievement has brought immense pride and honor to the nation and bear testimony to the growing excellence of Indian sportspersons.
1: সভাপতিগৰাকীয়ে কয় যে পদক বিজেতাসকলে কেৱল দেশৰ উদীয়মান ক্ৰীড়া প্ৰতিভাসমূহক অনুপ্ৰাণিত কৰাই নহয়, বৰং প্ৰতিগৰাকী ভাৰতীয় যুৱকক কঠোৰ পৰিশ্ৰম, নিয়মানুৱৰ্তিতা, সমৰ্পণ আৰু অধ্যৱসায়ৰ জৰিয়তে শ্ৰেষ্ঠত্ব অৰ্জনৰ দিশত অনুপ্ৰাণিত কৰিব। ইয়াৰ পাছত শ্ৰী

0: অধিৱেশনে প্ৰশ্নকাল আৰম্ভ কৰাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ শ্লোগান দিবলৈ আৰম্ভ কৰে। ইয়াৰ মাজতে কেইবাগৰাকীও সদস্যই জৰুৰী বিষয় উত্থাপন কৰে। ইয়াৰ পাছতো হুলস্থূলীয়া পৰিৱেশ অব্যাহত থকাত সভাপতিয়ে সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ঘোষণা কৰে। লোকসভাতো আজি একেই বিষয়ক কেন্দ্ৰ কৰি বিৰোধী পক্ষৰ সদস্যসকলে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাত সদনৰ কাম কাজ দুপৰীয়া 12 বজালৈ স্থগিত ৰখা হয়। দিনৰ 11 বজাত সদন মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই তেইছ সংখ্যক কমনৱেলথ গেমছত অনবদ্য প্ৰদৰ্শন আগবঢ়োৱা এথলীটসকলক শুভেচ্ছা জনায়। তেওঁ কয় যে এই প্ৰতিযোগিতাত ভাৰতৰ মহিলা এথলীটসকলে 8টা সোণৰ পদকসহ মুঠ 16টা পদকেৰে অসামান্য প্ৰতিভা আৰু সামৰ্থ্যৰ পৰিচয় দিলে। এই প্ৰদৰ্শনে লাখ লাখ যুৱক যুৱতী আৰু এথলীটসকলক অনুপ্ৰাণিত কৰিব বুলি তেওঁ উল্লেখ কৰে।
1: कल संपन्न हुए समापन समारोह के उपरांत राष्ट्रमंडल खेलों का बैटन भारत को सौंप दिया गया है। 23वें राष्ट्रमंडल खेलों में उत्कृष्ट प्रदर्शन से देश के करोड़ों युवाओं और खिलाड़ियों को प्रेरणा मिलेगी। मैं सदन की ओर से देश का मान बढ़ाने वाले खिलाड़ियों, उनके कोच और टीम इंडिया को हार्दिक बधाई और शुभकामनाएं देता हूँ।
0: অধ্যক্ষ ওম বিৰলাই ইয়াৰ পাছত প্ৰশ্নকাল আৰম্ভ কৰে যদিও বিৰোধী পক্ষৰ সদস্যসকলে নীটৰ বিষয়ক কেন্দ্ৰ কৰি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকাৰ বিষয়টো উত্থাপন কৰে। শ্ৰীবিৰলাই কেইগৰাকীমান বিৰোধী সদস্যই ইচ্ছাকৃতভাৱে সদনৰ কাম কাজত ব্যাঘাত জন্মোৱা কাৰ্যত উদ্বেগ প্ৰকাশ কৰি সকলো সদস্যক নিজ নিজ আসন গ্ৰহণ কৰিবলৈ আৰু কাৰ্যক্ৰমণিকা চলাই নিয়াত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। ইয়াৰ পাছতো হুলস্থূলীয়া পৰিস্থিতি বাহাল থকাত অধ্যক্ষই দুপৰীয়া 12 বজালৈ সদন স্থগিত ঘোষণা কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত 75,000 পৰিয়ালৰ বাবে অন্তৱৰ্তীকালীন বান সাহায্য হিচাপে 15,000 টকাকৈ প্ৰথম কিস্তি প্ৰদান কৰে। পৰৱৰ্তী সময়ত এই পৰিয়ালসমূহক 10,000 টকাকৈ দ্বিতীয়টো কিস্তি প্ৰদান কৰা হ'ব। ৰাজ্য চৰকাৰে অহা 9 আগষ্টৰ পৰা বানত ক্ষয় ক্ষতিৰ সম্পূৰ্ণ জৰীপ চলাব। জৰীপ সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ সংস্থাপনৰ বাবে পৰৱৰ্তী আৰ্থিক সাহায্য মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে ভয়াৱহ বান পৰিস্থিতিত দুৰ্গতসকলক সহায় সহযোগিতা আগবঢ়োৱাসকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে বানত প্ৰাণ হেৰুওৱা মৃতকৰ পৰিয়াললৈ অতিৰিক্ত 5 লাখ টকাৰ সাহায্য আগবঢ়োৱাৰ কথাও উল্লেখ কৰে। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত বান প্ৰভাৱিত 4খন জিলাৰ 9,289গৰাকী হিতাধিকাৰীৰ বাবে ৰাজ্যিক ৰাজসাহায্য মুকলি কৰে। অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, ৰূপান্তৰ আৰু উন্নয়ন মন্ত্ৰী ৰামেশ্বৰ তেলীকে ধৰি কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। ডঃ শৰ্মাই আজি শিৱসাগৰৰ নেপালীখুটি আৰু চৰাইদেউ জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ পৰ্যালোচনা কৰিছে। তেওঁ লগতে আশ্ৰয় শিবিৰত থকা লোকসকলৰ সৈতেও মত বিনিময় কৰে। উল্লেখযোগ্য যে অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু ধেমাজি জিলাৰ 335খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত 1,36,203গৰাকী ব্যক্তি প্ৰভাৱিত হৈছে। তদুপৰি 15,422 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 85 হৈছেগৈ। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। তামিলনাডুৰ মাদুৰাই জিলাৰ মেলুৰত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত এটি শিশুকে ধৰি 5গৰাকী ব্যক্তিৰ মৃত্যু হয়। চেন্নাইৰ পৰা তিৰুনেলভেলীলৈ গৈ থকা অৱস্থাতে এই দুৰ্ঘটনা সংঘটিত হয়। মাদুৰাইৰ পৰা তিৰুচি অভিমুখী এখন বাহনক বিপৰীত দিশৰ পৰা অহা এখন 4-চকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা আন দুজন ব্যক্তিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনা সন্দৰ্ভত মেলুৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে। মহিলা মল্লযুঁজাৰুসকলে পূৰ্বে দাখিল কৰা যৌন নিৰ্যাতনৰ গোচৰত ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ প্ৰাক্তন মুৰববী ঋষভূষণ চৰণ সিং আৰু সহ অভিযুক্ত বিনোদ তোমাৰক দোষমুক্ত কৰে। অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ অশ্বিনী পানোৱাৰে বিজেপিৰ প্ৰাক্তন সাংসদ সিং ডব্লিউ এফ আইৰ প্ৰাক্তন সহকাৰী সম্পাদকক দোষমুক্ত কৰে। 6গৰাকী মহিলা মল্লযুঁজাৰুৱে দাখিল কৰা গোচৰটোৰ চূড়ান্ত যুক্তি সম্পূৰ্ণ হোৱাৰ পাছত যোৱা 2 জুলাইত আদালতে এই ৰায় সংৰক্ষণ কৰি ৰাখিছিল। অৱশ্যে 6গৰাকী মহিলা মল্লযুঁজাৰুৰ ভিতৰত এগৰাকীয়ে দাখিল কৰা অভিযোগত তেওঁক মুক্তি দিয়া হৈছিল। দিল্লী আৰক্ষীয়ে যোৱা 15 জুনত ব্ৰিজভূষণ সিঙৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল। নতুন দিল্লীৰ যন্তৰ মন্তৰত পুনৰ প্ৰতিবাদ আৰম্ভ হোৱা বুলি সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ' ভুৱা বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ সত্যতা নিৰূপণ গোটে কয় যে এই ভিডিঅ'টো ভুৱা আৰু পুৰণি। জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ উদ্দেশ্যে সামাজিক মাধ্যমত ভিডিঅ'টো প্ৰচাৰ কৰা হৈছে। দেশৰ পথসমূহত পথাচাৰীৰ বাবে নিৰাপদ, সুকীয়া আৰু দখলমুক্ত পদপথ নিশ্চিত কৰিবলৈ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ে কয় যে এই পথসমূহত যাতে কোনো ধৰণৰ যান বাহনে পথাচাৰীক অসুবিধাৰ সন্মুখীন নকৰে তাৰ প্ৰতি দৃষ্টি ৰখা উচিত।

0: গ্লাছকোত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতে 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদক জয়েৰে চতুৰ্থ স্থান দখল কৰে। কালি প্ৰতিযোগিতাৰ সামৰণিত স্কটলেণ্ডৰ বিষয়ে কমনৱেলথ গেমছৰ পতাকা আৰু বেতন ভাৰতীয় প্ৰতিনিধি, অলিম্পিকৰ স্বৰ্ণ পদক বিজেতা নীৰজ চোপ্ৰা, ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি পি টি উষা আৰু গুজৰাটৰ উপ মুখ্যমন্ত্ৰী হৰ সংঘৱীৰ হাতত অৰ্পণ কৰে। উল্লেখযোগ্য যে 2030 চনৰ কমনৱেলথ গেমছ আহমেদাবাদত অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই কমনৱেলথ গেমছত ভাৰতীয় দলৰ এই সাফল্যৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে খেলুৱৈসকলে কমনৱেলথ গেমছত অসামান্য প্ৰদৰ্শন আগবঢ়ালে। তেওঁ 13টা সোণৰ পদকৰ ভিতৰত 8টা সোণৰ পদক মহিলা এথলীটে লাভ কৰাত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ লগতে আটাইলৈ শুভেচ্ছা জনায় আৰু ভৱিষ্যতৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত খেলুৱৈসকলে এইদৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে খেলুৱৈসকলৰ অনবদ্য প্ৰদৰ্শনক লৈ গৌৰৱ প্ৰকাশ কৰাৰ লগতে ভাৰতে 39টা পদক জয় কৰাক কেন্দ্ৰ কৰি সন্তুষ্টি ব্যক্ত কৰে। তেওঁ এই উল্লেখনীয় সফলতাৰ বাবে পদক জয়ী খেলুৱৈসকলক অভিনন্দন জনায়। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই কমনৱেলথ গেমছত চতুৰ্থ স্থান লাভ কৰাৰ বাবে ভাৰতীয় দলক অভিনন্দন জনায়। এটা বাৰ্তাত তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ক্ৰীড়া খণ্ড শক্তিশালী হোৱা স্পষ্টভাৱে পৰিলক্ষিত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। নীটৰ বিষয়ক লৈ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিবাদ সন্দৰ্ভত আৰক্ষীৰ ভূমিকাক কেন্দ্ৰ কৰি বিৰোধী পক্ষই কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখা হয়। বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ ফলত লোকসভাৰ কাম কাজ দুপৰীয়া 12 বজালৈ স্থগিত ৰখা হয়। অসমৰ 4খন জিলাৰ বানত ক্ষতিগ্ৰস্ত 75,000 পৰিয়ালৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অন্তৱৰ্তীকালীন বান সাহায্য হিচাপে 15,000 টকাকৈ প্ৰথম কিস্তি প্ৰদান কৰে। তামিলনাডুৰ মাদুৰাই জিলাৰ মেলুৰত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত এটি শিশুকে ধৰি 5গৰাকী ব্যক্তিৰ মৃত্যু হয়। আৰু গ্লাছকোত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতে 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জৰ পদকসহ মুঠ 39টা পদক জয়েৰে চতুৰ্থ স্থান দখল কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰা হৈছে লতিকা ভৰালীৰ কণ্ঠৰ দুটি লোকগীত।

0: লোকপিয়লৰ প্ৰথম পৰ্যায় গৃহ তালিকা আৰু গৃহপিয়ল অৰ্থাৎ আপোনাৰ ঘৰৰ গণনা হ'ব। আহক আপোনাৰ সহযোগিতাৰ দ্বাৰা ইয়াক সফল কৰোঁ আৰু বিকশিত ভাৰত 2047ৰ দিশে আৰু এটা খোজ আগবাঢ়ো।
1: শ্ৰোতাসকলে লোকগীত শুনিছে লতিকা ভঁৰালীৰ কণ্ঠত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত 75,000 পৰিয়ালৰ বাবে অন্তৱৰ্তীকালীন বান সাহায্য হিচাপে 15,000 টকাকৈ প্ৰথম কিস্তি প্ৰদান কৰে। পৰৱৰ্তী সময়ত এই পৰিয়ালসমূহক 10,000 টকাকৈ দ্বিতীয়টো কিস্তি প্ৰদান কৰা হ'ব। ৰাজ্য চৰকাৰে অহা 9 আগষ্টৰ পৰা বানত ক্ষয় ক্ষতিৰ সম্পূৰ্ণ জৰীপ চলাব। জৰীপ সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ সংস্থাপনৰ বাবে পৰৱৰ্তী আৰ্থিক সাহায্য মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে ভয়াৱহ বান পৰিস্থিতি দুৰ্গতসকলক সহায় সহযোগিতা আগবঢ়োৱাসকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে বানত প্ৰাণ হেৰুওৱা মৃতকৰ পৰিয়াললৈ অতিৰিক্ত 5,00,000 টকাৰ সাহায্য আগবঢ়োৱাৰ কথাও উল্লেখ কৰে। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত বান প্ৰভাৱিত 4খন জিলাৰ 9,289গৰাকী হিতাধিকাৰীৰ বাবে ৰাজ্যিক ৰাজসাহায্য মুকলি কৰে। অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, ৰূপান্তৰ আৰু উন্নয়ন মন্ত্ৰী ৰামেশ্বৰ তেলেকে ধৰি কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। উল্লেখযোগ্য যে ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু ধেমাজি জিলাৰ 335খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত 1,36,203গৰাকী লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,422 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ 85। ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গেৰুকামুখত থকা NHPCৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন কৰি বান্ধটোৰ সুৰক্ষা ব্যৱস্থাৰ বুজ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰি ডাঃ পেগুৱে কয় যে অভিযন্তাসকলৰ সৈতে কথা পাতি তেওঁ এই বান্ধটো সম্পূৰ্ণ সুৰক্ষিত আৰু পানী এৰি দিয়াৰ সমগ্ৰ প্ৰক্ৰিয়া সতৰ্কতাৰে নিৰীক্ষণ কৰি সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰখা হৈছে বুলি মন্তব্য কৰে। ডঃ পেগুৱে ধেমাজি, লখিমপুৰ আৰু মাজুলীৰ জনসাধাৰণক নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই বুলি আশ্বাস দিয়ে। তেওঁ কয় যে প্ৰবল বৰষুণ অথবা হঠাতে নদীৰ পানী বৃদ্ধি পালে অতিৰিক্ত পানী সাময়িকভাৱে জমা ৰাখি পাছত নিয়ন্ত্ৰিতভাৱে এৰি দি বান হ্ৰাস কৰাৰ ক্ষমতা এই বান্ধটোৰ আছে। তেওঁ কয় যে নদীৰ তলৰ পৰা 116 মিটাৰ ওখ এই বান্ধৰ জলাশয়টোত 92 মিটাৰ পৰ্যন্ত পানী জমা হৈ আছে। তদুপৰি বান নিয়ন্ত্ৰণৰ বাবে অতি কমেও 15 মিটাৰৰ ফ্লাড কুচন অৰ্থাৎ পানী ধৰি ৰখাৰ খালী ঠাই ৰখা হৈছে। বৰ্তমান নামনিৰ ফালে প্ৰতি ছেকেণ্ডত প্ৰায় 3,800 ঘনমিটাৰ পানী এৰি দি থকা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। নামনি অঞ্চলৰ জনসাধাৰণৰ সুৰক্ষাক অগ্ৰাধিকাৰ দি তেওঁ সংশ্লিষ্ট সংস্থাই এই কাম অতি নিষ্ঠা আৰু যত্নৰে বান্ধটো পৰিচালনাৰ দিশত সমন্বয়েৰে কাম কৰি আছে বুলি উল্লেখ কৰে। মাহজাতীয় শস্য উৎপাদনত 2030-31 বৰ্ষৰ ভিতৰত দেশক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা কাৰ্যসূচীৰ অধীনত কৃষি বিজ্ঞান কেন্দ্ৰ দৰঙৰ উদ্যোগত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত দৰং জিলাৰ নিৰ্বাচিত 100গৰাকী কৃষকৰ মাজত আজি অধিক উৎপাদনক্ষম মাহজাতীয় শস্যৰ বীজ ৰোপণ সামগ্ৰী বিতৰণ কৰা হয়। এই উপলক্ষে মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰা বীজ বিতৰণ কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ পশুপালন, পশু চিকিৎসা আৰু মীন বিভাগৰ মন্ত্ৰী নীলিমা দেৱী উপস্থিত থাকে। অনুষ্ঠানত জিলা আয়ুক্ত আয়ুষী জৈন, অসম কৃষি বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰশিক্ষা বিভাগৰ সঞ্চালক ডঃ

ৰমণীকান্ত ঠাকুৰীয়া, জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰববী ডঃ আব্দুল হাফিজ, জিলা কৃষি বিষয়া দ্বিজেন্দ্ৰ চৌধুৰীসহ বহু ব্যক্তি উপস্থিত থাকে। ডিব্ৰুগড় জিলা শিক্ষা বিভাগ আৰু জিলা অধিবিদ্যা পৰিষদৰ উদ্যোগত তথা জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগত

0: জিলা শিক্ষা বিভাগ আৰু জিলা অধিবিদ্যা পৰিষদৰ উদ্যোগত তথা জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগত চৰাইদেউ জিলাৰ বানপীড়িত দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ মাজত লিখন সামগ্ৰী কালি বিতৰণ কৰা হয়। বি পি বি এম উচ্চতৰ মাধ্যমিক বিদ্যালয়, টেঙাপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সোণাৰী নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ 200+ শিক্ষাৰ্থীক বহী, কলম আৰু জ্যামিতি বাকচ বিতৰণ কৰা হয়। হাৰিয়ানাৰ ৰোহটকৰ মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ত যোৱা 31 জুলাইৰ পৰা 2 আগষ্টলৈ অনুষ্ঠিত হোৱা 13 সংখ্যক শিক্ষাৰ্থী অলিম্পিক ৰাষ্ট্ৰীয় গেমছ 2026ত মৰিগাঁও মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পদক জয়েৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। মহাবিদ্যালয়খনৰ 9 গৰাকী শিক্ষাৰ্থীয়ে সোণৰ পদক আৰু 1 গৰাকী শিক্ষাৰ্থীয়ে ৰূপৰ পদক অৰ্জন কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ লীলাকান্ত বৰঠাকুৰে পদক বিজয়ী শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 4 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আধুনিক গীতৰ অনুষ্ঠানত আজি আগবঢ়োৱা হৈছে গানে কিয়ানে শ্ৰব্য সুফুৰাৰ পৰা দীপালী বৰা হাজৰিকাৰ কণ্ঠৰ 2টি গীত। প্ৰথমটি গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ, সুৰ শিল্পীৰ নিজা।

0: নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: দীপালী বৰা হাজৰিকাৰ কণ্ঠৰ এইবাৰৰ গীতটিৰ ৰচনা আৰু সুৰ ৰুদ্ৰ বৰুৱাৰ।

গানে কি আনে শ্ৰব্য সুফুৰাটিৰ পৰা দীপালী বৰা হাজৰিকাৰ কণ্ঠৰ গীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

শ্ৰোতাসকলে আজিৰ অৰ্ধআকাশ অনুষ্ঠানত লতা মংগেশকাৰৰ কণ্ঠৰ হিন্দী বোলছবিৰ গীত শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাসকল, খন্তেক পিছতে আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 6 বজাত হিন্দীত আৰু 6:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।

পাঠৰ মাধৱদেৱ বিৰচিত বৰগীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ চমু আভাস। প্ৰিয় শ্ৰোতাবন্ধু, অনুষ্ঠান পৰিস্থিতিৰ পিছতেই গীতালী অনুষ্ঠানত আজি আপোনাৰ বাবে আগবঢ়াম অসমীয়া বোলছবিৰ গীত। আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত 6:42 সন্ধ্যাৰ আঞ্চলিক বাতৰি, 7:10 অসমীয়া বাতৰি আৰু আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 7:00 হিন্দী, 7:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব। 7:20 আগবঢ়োৱা হ'ব জ্যেষ্ঠজন অনুষ্ঠানটি। 7:35 নিবেদন কৰা হ'ব সংবাদভিত্তিক অনুষ্ঠান ৰেঙনি। আজিৰ দিনটো অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব 7:50। 8:00 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত সংসদ সমীক্ষা শুনিবলৈ পাব। 8:15 পৰিয়াল কল্যাণ অনুষ্ঠানত আগবঢ়োৱা হ'ব বিশ্ব স্তনপান সপ্তাহ উপলক্ষে এটি সাক্ষাৎকাৰ। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী ষ্টাফ নাৰ্ছ মঞ্জুৰিমা শইকীয়াই। আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 News@9 শুনিবলৈ পাব। 9:15 প্ৰচাৰ কৰা হ'ব গোলাম আলীৰ কণ্ঠৰ গজল। 9:30 আগবঢ়োৱা হ'ব শ্ৰোতাই হোৱাটছআপ যোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান মূৰ্চনা। 10:00 হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনিবলৈ পাব। আমাৰ আজিৰ নিয়মীয়া অধিৱেশনৰ অন্ত পৰিব 10:30। শ্ৰোতাসকল, এয়াই আছিল আজি প্ৰচাৰ হ'ব লগা অনুষ্ঠানৰ চমু আভাস। এয়া আকাশবাণী তেজপুৰ।

শ্ৰোতাসকল, এয়া গীতালী অনুষ্ঠানত আগবঢ়াইছোঁ অসমীয়া বোলছবিৰ গীত। প্ৰথমেই শুনক জেতুকা পাতৰ দৰে বোলছবিৰ এই গীতটি, গীতৰ শিল্পী জুবিন গাৰ্গ আৰু শান্তা উজীৰ।

আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।

0: প্ৰথম পৰ্যায়ত গৃহতালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: শ্ৰোতাসকলে গীতালী অনুষ্ঠানত অসমীয়া বোলছবিৰ গীত শুনিলে আকাশবাণী তেজপুৰৰ পৰা। খন্তেক পিছতে আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধ্যাৰ আঞ্চলিক বাতৰি 7:10 অসমীয়া বাতৰি আৰু আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত 7:00 হিন্দী, 7:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।

সোতৰ বছৰীয়া তন্ভি শৰ্মা উজলি উঠিছে। 2008 চনত ছাইনা নেহৱালৰ পাছত কোনো এগৰাকী ভাৰতীয় মহিলাই এই খিতাপ জয় কৰিবলৈ সমৰ্থ হোৱা নাছিল। কালি অনুষ্ঠিত মহিলা ছিংগলছৰ চূড়ান্ত খেলত ভিয়েটনামৰ অভিজ্ঞ খেলুৱৈ থুইলিন নগুইনক 21-16, 21-16 পোনপটীয়া ছেটত পৰাজিত কৰি নিজৰ ক্ৰীড়া জীৱনৰ প্ৰথমটো BWF ৱৰ্ল্ড টুৰ ছুপাৰ 300 খিতাপ আজৰি আনে তন্ভিয়ে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সাপ্তাহিক ক্ৰীড়া বাৰ্তা শুনিলে। যুগুতালে প্ৰজন্মা চহৰীয়াই প্ৰযোজনা কৰিলে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী ক্ৰীড়া বাৰ্তা শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা দিনৰ একে সময়তে। নমস্কাৰ।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, কিছু সময় পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এই কাহিনী হল এগৰাকী নাৰ্ছৰ আৰু তেওঁৰ অন্তৰাত্মাৰ। আহি গল দৰমহা, এতিয়া নতুন কাণ ফুলি
2: নহয়, প্ৰথমে সঞ্চয়,
1: প্ৰথমে কাণ ফুলি।
2: শুন, প্ৰতি মাহে অলপ বচাও, অলপ বিনিয়োগ কৰ আৰু অলপ ইমাৰজেঞ্চিৰ বাবেও সাঁচ,
1: যাতে হৈ ৰয় টেনচন ফ্ৰী। কিন্তু কাণ ফুলি কি হব,
2: যাবানে ভিডিঅ' ইনজেকচন?
3: RBI কয়
1: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা।
4: यार कोई ऐसी लाइफ इंश्योरेंस पॉलिसी बताओ जिसमें कम प्रीमियम हो, बोनस भी अच्छा मिले और भरोसे वाला भी हो।
5: TLI है ना,
6: सरकारी कर्मचारी के साथ साथ सभी प्रोफेशनल, ग्रेजुएट और डिप्लोमा होल्डर्स ले सकते हैं PLI पॉलिसी का फायदा और साथ में पोस्टल डिपार्टमेंट का भरोसा भी। अपने नजदीकी पोस्ट ऑफिस से आज ही संपर्क करें या लॉग इन करें indiapost.gov.in पर।
7: এইটো মোৰ ভাইটি, বৰ দুষ্ট। কলেজত মাৰ্কশ্বীট ফটোশ্বপ কৰি দেউতাকক দেখুৱাইছিল। কালি মই বিজুলী বিলত পৰিমাণটো শূন্য দেখিবলৈ পালো। ভাবিলো নিশ্চয় আকৌ ফটোশ্বপ কৰিছে, নহলে বিজুলী বিল শূন্য হোৱাটো কেনেকৈ সম্ভৱ। সোধাত সি কলে,
8: ককাইদেউ, এই সকলো ওপৰৱালাৰ দয়া, চলাৰ পেনেল আছে নহয়।
7: মই কলো, অ' এইটো ঠিক আছে দেই। PM সূৰ্যঘৰ মুক্তি বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্যঘৰ.gov.in।
9: ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
10: বাই গাৰ্লছ, কোনফালে গৈছা?
11: শুনা নাই,
10: নো শ্বেয়াৰিং।
9: RBI কয়, জানি লওক, সতৰ্ক হওক।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত জিলাসমূহৰ পৰিয়ালক অন্তৰ্বৰ্তীকালীন আৰ্থিক সাহায্য প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ বানত মৃত্যু হোৱা পশুধনৰ বাবে আৰ্থিক সাহায্য ঘোষণা ৰাজ্য চৰকাৰৰ

0: ৰাজ্যত কালি আৰম্ভ হোৱা 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা অব্যাহত। এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালৰ আমোলত বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগত অভিযুক্ত দুগৰাকী বিষয়াৰ নিলম্বনৰ ম্যাদ বৃদ্ধি আৰু গোৱালপাৰা জিলাৰ ভৈখখুলিত আজিৰে পৰা খগেন্দ্ৰ চন্দ্ৰ দাস সোঁৱৰণী ফুটবল প্ৰতিযোগিতা। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত আয়োজিত এটা অনুষ্ঠানত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়াললৈ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ ব্যৱস্থাৰে 15,000 টকাকৈ অন্তৰ্বৰ্তীকালীন আৰ্থিক সাহায্য প্ৰদানৰ শুভাৰম্ভ কৰে। একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰধানমন্ত্ৰীৰ সূৰ্যগড় বিনামূলীয়া বিজুলী যোজনাৰ দ্বাৰা উপকৃত বান প্ৰভাৱিত 4খন জিলাৰ যোগ্য হিতাধিকাৰীলৈ ৰাজ্যিক ৰাজসাহায্য ধন প্ৰদানৰ কাৰ্যসূচীও মুকলি কৰে। বানত ক্ষতিগ্ৰস্ত 4খন জিলাৰ প্ৰায় 75,000 পৰিয়ালক সাহায্য আগবঢ়োৱা হ'ব। আজি প্ৰথম পৰ্যায়ত 62,696 পৰিয়াললৈ ধনৰাশি প্ৰেৰণ কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বান ক্ষতিগ্ৰস্ত জিলাকেইখনৰ ৰাইজক সহায়ৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ লোৱাৰ কথাও প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী শৰ্মাই এই অঞ্চলসমূহৰ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে ৰাইজে আগবঢ়োৱা সহায় সহযোগিতাৰ বাবে সকলোৰে শলাগ জনায়। উল্লেখযোগ্য যে অহা 10 আগষ্টৰ পৰা এই পৰিয়ালসমূহক 10,000 টকাকৈ দ্বিতীয়টো কিস্তিৰ ধন প্ৰদান কৰা হ'ব। ৰাজ্য চৰকাৰে অহা 9 আগষ্টৰ পৰা বানত ক্ষয় ক্ষতিৰ সম্পূৰ্ণ জৰীপ চলাব। জৰীপ সম্পূৰ্ণ হোৱাৰ পাছত পুনৰ সংস্থাপনৰ বাবে পৰৱৰ্তী আৰ্থিক সাহায্য মুকলি কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে প্ৰথমে নাজিৰাৰ বিহুবৰ নেপালী খুটি অঞ্চলৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ পাছতে সুন্দৰ পুখুৰী, ৰজাপুল, দুৱাৰাগাঁও আদি অঞ্চলসমূহো পৰিদৰ্শন কৰে। নাজিৰাৰ কাৰ্যসূচী সামৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মা চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ চুমনি গাঁৱত উপস্থিত হয়। তাত তেওঁ শেহতীয়া বানত অকালতে প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মীয়ক সমবেদনা জ্ঞাপন কৰাৰ লগতে কেইবাটাও ভুক্তভোগী পৰিয়ালৰ হাতত চৰকাৰী আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰে।
1: আজি চুমনি গাঁৱলৈ আহিলোঁ। ৰাইজৰ কষ্ট, অসুবিধা, দুৰ্যোগ নিজ চকুৰে প্ৰত্যক্ষ কৰিলোঁ। আমি ৰাজ্য চৰকাৰৰ ফালৰ পৰা বান আক্ৰান্ত ৰাইজক যি ধৰণে পাৰোঁ সহায় কৰাৰ বাবে আমি পাৰ্যমানে চেষ্টা কৰিম। আমাৰ বিধায়কেও দিনে ৰাতিয়ে লাগি আছে, পঞ্চায়তৰ প্ৰতিনিধি সকলোৱে কষ্ট কৰি আছে আৰু এই বিপদৰ সময়ত ৰাজ্য চৰকাৰে বান আক্ৰান্ত ৰাইজক সম্পূৰ্ণ সহায় কৰিব।
0: তেওঁ লগতে বানত প্ৰাণ হেৰুওৱা মৃতকৰ পৰিয়াললৈ অতিৰিক্ত 5,00,000 টকাৰ সাহায্য আগবঢ়োৱাৰ কথাও উল্লেখ কৰে। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ জনসাধাৰণক এবছৰৰ বাবে মাটিৰ খাজানা ৰেহাই দিয়া হ'ব বুলিও প্ৰকাশ কৰে। বানত ক্ষতিগ্ৰস্ত জিলাসমূহৰ লোকসকলে গৃহ নিৰ্মাণৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ নিয়ম অনুসৰি 1,20,000 টকাকৈ লাভ কৰিব। একেদৰে এই বানত ক্ষতি হোৱা পশুধনৰ বাবেও পৰিয়ালসমূহক ধন প্ৰদান কৰা হ'ব। সেই অনুসৰি একোটা গৰুৰ বাবদ 37,500 টকা, প্ৰতিটো ছাগলী আৰু গাহৰিৰ বাবে 4,000 টকাকৈ আৰু প্ৰতিটো হাঁহ কুকুৰাৰ বাবে 100 টকাকৈ প্ৰদান কৰা হ'ব। বানত নষ্ট হোৱা তাঁতশালসমূহৰ প্ৰতিখনৰ বাবদ 5,000 টকাকৈ প্ৰদান কৰা হ'ব। একেদৰে নষ্ট হোৱা কৃষিৰ বাবেও ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্তসকলক আৰ্থিক সাহায্য আগবঢ়াব। বানে ক্ষতি কৰা অংগনবাড়ী কেন্দ্ৰসমূহৰ পুনৰ নিৰ্মাণৰ বাবে 2,00,000 পৰা 8,00,000 পৰ্যন্ত অনুদান আগবঢ়োৱা হ'ব। সেইদৰে বিদ্যালয়সমূহলৈ 2,00,000 টকা দিয়া হ'ব। পৰিয়ালসমূহে ন্যূনতম নথি পত্ৰৰ বিনিময়ত এই আৰ্থিক সাহায্য লাভ কৰিব। অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, ৰূপান্তৰ আৰু উন্নয়ন মন্ত্ৰী ৰামেশ্বৰ তেলীকে ধৰি কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। উল্লেখযোগ্য যে ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ইয়াৰে গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু ধেমাজি জিলাৰ 335খন গাঁও এতিয়াও বানৰ কবলত আছে। বানত 1,36,203 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,422 হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। ৰাজ্যখনত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা 85 হৈছেগৈ। ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, ভৈয়াম জনজাতি পৰিক্ৰমা আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে। জিলাখনৰ জীয়াঢল নদীৰ বাঢ়নী পানীয়ে বিস্তৰ ক্ষতি কৰা কমলপুৰ অঞ্চলত উপস্থিত হৈ তেওঁ অঞ্চলটোৰ ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লয়। অঞ্চলটোক বান আৰু খহনীয়াৰ পৰা সুৰক্ষিত কৰি ৰখাৰ বাবেও মন্ত্ৰী ডাঃ পেগুৱে ৰাইজক আশ্বাস দিয়ে।
2: আমাৰ কমলপুৰৰ পৰা উজনিলৈ যিটো কেঁচা কাঠনি বুলি কয় তালৈকে আমাৰ মথাউৰি নাছিল, আগৰ পৰাই নাই। গতিকে ইয়াত নতুন মথাউৰি এটা বনোৱাৰ পৰিকল্পনা কৰা হ'ল আৰু এতিয়া জীয়াঢল নদীৰ যিটো বিশেষ চৰিত্ৰ, যি গতিপথ সলনি কৰি থাকে, ইয়াৰ সুঁতিসমূহ গতিপথ সলনি কৰি থাকে আৰু সেই সুঁতি সলনি কৰি কমলপুৰ অঞ্চলটোক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰি

0: আছে, কিন্তু আমাৰ মথাউৰিৰ পৰিকল্পনাটো আছেই। কিন্তু মথাউৰিৰ যিটো এলাইনমেণ্ট আছে এতিয়া পৰিৱৰ্তিত পৰিস্থিতিত ৰাইজে কৈছে এলাইনমেণ্টটোৰ কিছু সাল সলনি কৰিব লাগিব। গতিকে মই আজিয়ে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক কৈছোঁ যে তেওঁলোকে মানে নতুন এলাইনমেণ্ট কি হ'ব পৰিৱৰ্তিত পৰিস্থিতিত সেইটো সোনকালে মোক যাতে জমা দিয়ে।
1: ইফালে মন্ত্ৰী ডাক্তৰ পেগুৱে ধেমাজি সমষ্টিৰ মাজেৰে প্ৰবাহিত কুমতীয়া জীয়াঢল নৈৰ বাওঁফালৰ মথাউৰি পৰিদৰ্শন কৰে। এই মথাউৰিটো পৰিদৰ্শন কৰি মন্ত্ৰী ডাক্তৰ পেগুৱে জলসম্পদ বিভাগক মথাউৰিৰ কাষ চাপি অহা জীয়াঢলৰ সুঁতিটো নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা দিয়ে। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে সুৰ বাহিনীয়ে আজি দ্বিতীয় দিনা মহানগৰীৰ ৰাজপথত ৰাইজৰ পৰা বান সাহায্য সংগ্ৰহ কৰে। দিনটোৰ আৰম্ভণিতে দলটোৱে জালুকবাৰীৰ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ সমন্বয় তীৰ্থত উপস্থিত হয়। পৰৱৰ্তী সময়ত জালুকবাৰীৰ পৰা মালিগাঁৱলৈ দান বৰঙণি সংগ্ৰহ কৰে। উল্লেখযোগ্য যে সুৰ বাহিনীয়ে অহা 9, 10 আৰু 11 আগষ্টত উজনি অসমত চিকিৎসা শিবিৰৰ আয়োজন কৰিব, লগতে 1000 পৰিয়ালক পুনৰ সংস্থাপনৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক প্ৰজন্ম চহৰীয়াৰ পৰা।
2: ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে কোকৰাঝাৰ জিলাতো 2027 বৰ্ষৰ লোকপিয়লৰ স্বগণনা কালি আৰম্ভ হৈছে। এই স্বগণনা প্ৰক্ৰিয়াত সকলোকে অংশগ্ৰহণ কৰিবলৈ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে আহ্বান জনাইছে। শ্ৰীভূমি জিলা প্ৰশাসনে সকলো শ্ৰেণীৰ জনসাধাৰণক অনলাইন ব্যৱস্থাৰ মাধ্যমেৰে ঘৰতে বহি স্বগণনাৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। স্বগণনাৰ সময়ত কোনো অসুবিধাৰ সন্মুখীন হলে সহায় আগবঢ়াবলৈ জিলাখনৰ প্ৰতিটো ৰাজহ চক্ৰ, পৌৰসভা, জিলা আয়ুক্তৰ কাৰ্যালয়ত সহকাৰী সহায়ক নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে জনসাধাৰণতে SECensus.gov.in পৰ্টেলত নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰি পৰিয়ালৰ লগতে অন্যান্য তথ্যসমূহ দাখিল কৰিব পাৰিব। প্ৰতিদিনে পুৱা 6 বজাৰ পৰা মাজনিশা পৰ্যন্ত খোলা থকা এই পৰ্টেলত অসমীয়া আৰু ইংৰাজীকে ধৰি অন্যান্য 14 ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। এই স্বগণনা প্ৰক্ৰিয়াৰ অহা 16 আগষ্টত সামৰণি পৰিব। ইয়াৰ পাছত 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ চৰকাৰীভাৱে নিয়োগ কৰা গণনাকাৰীসকলে প্ৰতিটো বাসগৃহলৈ গৈ স্বগণনাৰ তথ্যসমূহ পৰীক্ষা কৰিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালৰ আমোলত বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগত অভিযুক্ত দুগৰাকী বিষয়াৰ নিলম্বনৰ ম্যাদ বৃদ্ধি কৰিছে। যোৰহাটৰ নিলম্বিত অতিৰিক্ত আয়ুক্ত আকাশী দুৱৰা আৰু নগাঁৱৰ অতিৰিক্ত আয়ুক্ত হিতেশ মজুমদাৰক APSCৰ নিযুক্তি কেলেংকাৰী গোচৰত জড়িত থকাৰ অভিযোগত ৰাজ্য চৰকাৰে 2023 চনৰ 11 নৱেম্বৰত দুয়োগৰাকী বিষয়াকে চাকৰিৰ পৰা নিলম্বন কৰিছিল। ইয়াৰ পাছত পুনৰীক্ষণ সমিতিয়ে এই নিৰ্দেশ পৰ্যালোচনা কৰি নিলম্বনৰ ম্যাদ পুনৰ 3 মাহলৈ বৃদ্ধি কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণস্থিত কাৰ্বি পৰিষদৰ শাখা সচিবালয় প্ৰাংগণত আজি ৰেচম বিভাগৰ সহযোগত মেৰা ৰেচম মেৰা অভিমান 2.0 শীৰ্ষক এক প্ৰযুক্তিগত হস্তান্তৰ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ জৰিয়তে ৰেচম কৃষকসকলক সবলীকৰণ কৰা, ৰেচমৰ উৎপাদনশীলতা বৃদ্ধি কৰি ৰেচম পালকসকলৰ মাজত V1 মালবেৰী খেতিৰ প্ৰসাৰ কৰা, নিখুঁত জলসিঞ্চন ব্যৱস্থা কৰা আদি কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। যোৰহাটৰ কেন্দ্ৰীয় ৰেচম বৰ্ডৰ বিজ্ঞানী বি শিল্পা শইকীয়াই কাৰ্যসূচীত বিজ্ঞানসন্মত ৰেচম পালন, সামগ্ৰিক ৰেচম উৎপাদনশীলতা আদি কৃষকসকলৰ মাজত বিশদভাৱে আলোচনা কৰে। কাৰ্যসূচীত ৰেচম বিভাগৰ বিষয়াসকলে জিলাখনৰ কৃষকসকলে সন্মুখীন হোৱা সমস্যা আৰু প্ৰত্যাহ্বানসমূহৰ বুজ লয়। কাৰ্যসূচীত ৰেচম উন্নয়ন বৰ্ডৰ অধ্যক্ষ ৰশ্মি টেৰনপি, হামৰেণ পৌৰসভাৰ অধ্যক্ষ ৰমেন পাটৰ, ৰেচম বিভাগৰ অতিৰিক্ত সঞ্চালক ৰংবং ৰংফা আদিকে ধৰি ভালেসংখ্যক লোক উপস্থিত থাকে। ৰাজ্য চৰকাৰৰ স্বাস্থ্য পৰিয়াল কল্যাণ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেজপুৰ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি বিভিন্ন দিশ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ স্বাস্থ্য ব্যৱস্থাৰ সামগ্ৰিক পৰিস্থিতি, আন্তঃগাঁথনি উন্নয়ন আৰু জনসাধাৰণলৈ আগবঢ়োৱা স্বাস্থ্যসেৱাৰ বিষয়েও বুজ লয়। এই উপলক্ষে চিকিৎসা মহাবিদ্যালয়খনত আয়োজিত এখন উচ্চস্তৰীয় পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগৰ মুৰববী অধ্যাপক অধ্যাপিকাসকলৰ সৈতে স্বাস্থ্যসেৱাৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। বৈঠকত বিধায়ক ঋতুবৰণ শৰ্মা, স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব ডাঃ পি অশোক বাবু, শোণিতপুৰ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে আভা আইডিৰ প্ৰয়োজনীয়তা, ডিজিটেল স্বাস্থ্য সেৱাৰ সম্প্ৰসাৰণ, ৰাজ্যৰ চিকিৎসা শিক্ষাৰ ভৱিষ্যৎ সম্পৰ্কে এখন আলোচনাত ভাগ লয়। পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
1: গোৱালপাৰা জিলাত যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে আজি আয়োজন কৰা এটা অনুষ্ঠানত যক্ষ্মা ৰোগীসকলৰ মাজত পুষ্টিকৰ আহাৰ বিতৰণ কৰা হয়। প্ৰধানমন্ত্ৰী যক্ষ্মামুক্ত ভাৰত অভিযানৰ অধীনত নিক্ষয় মিত্ৰসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ

নিৰীক্ষণ কৰে। এই উপলক্ষে সমজিলা আয়ুক্ত ঋতুত্তম বৰাৰ পৌৰহিত্যত অনুষ্ঠিত পুষ্টিকৰ আহাৰ বিতৰণ তথা সজাগতা সভাত পশ্চিম গোৱালপাৰাৰ বিধায়ক পবিত্ৰ ৰাভা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। পশ্চিম গোৱালপাৰা সমজিলাৰ অধীনত থকা শতাধিক যক্ষ্মা ৰোগীৰ ভিতৰত 24গৰাকীক এই আহাৰ প্ৰদান কৰা হয়। ইফালে সমজিলাখনৰ অধীনত 239খন ৰাজহ গাঁৱৰ জনসাধাৰণক যক্ষ্মা ৰোগ সন্দৰ্ভত সজাগ কৰাৰ উদ্দেশ্যে বিভিন্ন ঠাইত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। 15 আগষ্টৰ পূৰ্বে অসম মেঘালয় সীমান্তৰ এলেকাত এনে সজাগতা অভিযান সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে বুলি সমজিলা আয়ুক্তই উল্লেখ কৰে। যোৰহাট জিলা শিশু সুৰক্ষা গোটে ইউনিচেফৰ শিশু সুৰক্ষা কোষৰ ৰাজ্যিক নিৰীক্ষণ দলৰ সৈতে যোৰহাট জিলাৰ বান সাহায্য শিবিৰ আৰু বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি শিশুসকলৰ সুৰক্ষাৰ স্থিতি পৰ্যালোচনা কৰে। জৰুৰীকালীন অৱস্থাত বানাক্ৰান্ত শিশুসকলৰ সুৰক্ষাৰ স্থিতি মূল্যায়ন কৰা, তেওঁলোকৰ অধিকাৰ, নিৰাপত্তা আৰু কল্যাণ নিশ্চিত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই কাৰ্যসূচীৰ জৰিয়তে পৰৱৰ্তী সময়ত তেওঁলোকৰ সমস্যাসমূহৰ সমাধানৰ ব্যৱস্থা কৰা হ'ব বুলি দলটোৱে জানিবলৈ দিয়ে। জৰুৰীকালীন সময়ত শিশু তথা তেওঁলোকৰ পৰিয়ালে যাতে ক্ষিপ্ৰতাৰে সাহায্য লাভ কৰিব পাৰে তাৰ বাবে সাহায্য শিবিৰসমূহত বিনামূলীয়া শিশু হেল্পলাইন নম্বৰ 1098 প্ৰদৰ্শনৰো ব্যৱস্থা গ্ৰহণ কৰে। গুৱাহাটী মহানগৰীৰ উচ্চ শিক্ষাৰ অন্যতম পুৰণি শিক্ষা প্ৰতিষ্ঠান গুৱাহাটী মহাবিদ্যালয়ৰ 63সংখ্যক প্ৰতিষ্ঠা দিৱস বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয়। এই উপলক্ষে আয়োজিত মুকলি সভাত পদ্মশ্ৰী সন্মানেৰে সন্মানিত বিশিষ্ট সাংবাদিক পেট্ৰিচিয়া মুখী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। পুৱাৰ ভাগত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ প্ৰণৱ চান্দিলৈ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা এই সভাত মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি ডঃ ধৰণী লাহনে শিক্ষানুষ্ঠানৰ সৈতে জড়িত সকলোৰে প্ৰতি শুভেচ্ছা জ্ঞাপন কৰে। চিৰাং জিলাৰ বিজনী পৌৰসভাৰ সভাকক্ষত অনুষ্ঠিত এটা অনুষ্ঠানত পৌৰসভাৰ পদেন সদস্য হিচাপে বিজনী বিধানসভা সমষ্টিৰ বিধায়ক অৰূপ কুমাৰ দেই শপত গ্ৰহণ কৰে। বিটিচিৰ কাৰ্যবাহী সদস্য তথা বিজনী পৌৰসভাৰ সভাপতি ধীৰাজ বৰগৈয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত চিৰাং জিলাৰ অতিৰিক্ত আয়ুক্ত সংগীতা চৰকাৰে বিধায়কগৰাকীক শপত বাক্য পাঠ কৰোৱায়। গোৱালপাৰা জিলাৰ ভৈখখুলিত আজিৰে পৰা খগেন্দ্ৰ চন্দ্ৰ দাস সোঁৱৰণী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ভৈখখুলি প্ৰাথমিক বিদ্যালয় খেলপথাৰত চন্দন শ্যামলা পুথিভঁৰালৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতা পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক পবিত্ৰ ৰাভাই শুভাৰম্ভ কৰে। উদ্বোধনী খেলত কুৰুৱা ভাষাৰ মিলিজুলি জুনিয়ৰ ফুটবল দলে ডুবাপৰা ফুটবল দলক 4-3 পৰাজিত কৰি পৰৱৰ্তী পৰ্যায়ত প্ৰৱেশ কৰে। হাৰিয়ানাৰ ৰোহটকৰ মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ত যোৱা 31 জুলাইৰ পৰা 2 আগষ্টলৈ অনুষ্ঠিত 13সংখ্যক শিক্ষাৰ্থী অলিম্পিক ৰাষ্ট্ৰীয় গেমছ 2026ত মৰিগাঁও মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে পদক জয়েৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। মহাবিদ্যালয়খনৰ 9 শিক্ষাৰ্থীয়ে সোণৰ পদক আৰু 1 শিক্ষাৰ্থীয়ে ৰূপৰ পদক অৰ্জন কৰে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ লীলাকান্ত বৰঠাকুৰে পদক বিজয়ী শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰে। গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতে 13টা সোণ, 17টা ৰূপ আৰু 9টা ব্ৰঞ্জসহ মুঠ 39টা পদক জয়েৰে চতুৰ্থ স্থান দখল কৰে। কালি প্ৰতিযোগিতাৰ সামৰণিত স্কটলেণ্ডৰ বিষয়ে কমনৱেলথ গেমছৰ পতাকা আৰু বেটন ভাৰতীয় প্ৰতিনিধি অলিম্পিকৰ স্বৰ্ণ পদক বিজেতা নীৰজ চোপ্ৰা, ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষা আৰু গুজৰাটৰ উপ মুখ্যমন্ত্ৰী হৰ্ষ সংবিৰ হাতত অৰ্পণ কৰে। উল্লেখযোগ্য যে 2030 কমনৱেলথ গেমছ আহমেদাবাদত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ বান ক্ষতিগ্ৰস্ত জিলাসমূহৰ পৰিয়ালক অন্তৰ্বৰ্তীকালীন আৰ্থিক সাহায্য প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ। বানত মৃত্যু হোৱা পশুধনৰ বাবে আৰ্থিক সাহায্য ঘোষণা ৰাজ্য চৰকাৰৰ। ৰাজ্যত কালি আৰম্ভ হোৱা 2027 লোকপিয়লৰ স্বগণনা অব্যাহত। এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালৰ আমোলত বক্ৰপথেৰে চাকৰি ওলোৱাৰ অভিযোগত অভিযুক্ত 2 বিষয়াৰ নিলম্বনৰ ম্যাদ বৃদ্ধি আৰু গোৱালপাৰা জিলাৰ ভৈখখুলিত আজিৰে পৰা খগেন্দ্ৰ চন্দ্ৰ দাস সোঁৱৰণী ফুটবল প্ৰতিযোগিতা। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: খুদুনিৰ প্ৰস্তাৱ দিয়া হৈছে। উল্লেখযোগ্য যে চলিত বছৰৰ মে মাহত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা 33ৰ পৰা 37লৈ বৃদ্ধিৰ বাবে অধ্যাদেশ জাৰি কৰিছিল। লোকসভাৰ কাৰ্যক্ৰমণিকা কাইলৈ দিনৰ 11 বজালৈ স্থগিত ৰখা হৈছে। আজি দ্বিতীয়বাৰৰ বাবে স্থগিত ৰখাৰ পাছত লোকসভাৰ কাৰ্যক্ৰমণিকা বিয়লি 2 বজাত পুনৰ আৰম্ভ হোৱাত আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে এই বিধেয়কখন লোকসভাত উত্থাপন কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুদক্ষ নেতৃত্বত সংস্কাৰ, ফলাফল আৰু ৰূপান্তৰৰ মন্ত্ৰক কাৰ্যকৰীভাৱে ৰূপায়ণ কৰা হৈছে। এই বিধেয়কখন ন্যায়িক সংস্কাৰ প্ৰক্ৰিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি তেওঁ মন্তব্য কৰে। শ্ৰীমেঘৱালে কয় যে উচ্চতম ন্যায়ালয়ত বৃদ্ধি পোৱা বিচাৰাধীন গোচৰৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি আৰু ন্যায়িক ব্যৱস্থা অধিক দক্ষ তথা কাৰ্যকৰী কৰাৰ লক্ষ্যৰে এই বিধেয়কখন উত্থাপন কৰা হৈছে। ইয়াৰ ফলত ন্যায়িক ব্যৱস্থাৰ সামৰ্থ্য বৃদ্ধি পোৱাৰ লগতে গোচৰৰ নিষ্পত্তি দ্ৰুত হ'ব আৰু জনসাধাৰণে উচিত সময়তে ন্যায় লাভ কৰিব বুলি তেওঁ মন্তব্য কৰে।
1: आज प्रस्तुत यह विधेयक भी न्यायिक क्षेत्र में उसी सुधार श्रृंखला की एक महत्वपूर्ण कड़ी है। वर्तमान परिप्रेक्ष्य में माननीय सर्वोच्च न्यायालय में लंबित मामलों की बढ़ती संख्या तथा न्यायिक कार्य प्रणाली को अधिक एफिशिएंट एवं इफेक्टिव बनाने के उद्देश्य से इस अमेंडमेंट बिल में चीफ जस्टिस ऑफ इंडिया सहित अन्य न्यायाधीशों की संख्या 34 से बढ़ाकर 38 किए जाने का प्रावधान किया गया है।
0: ইপিনে প্ৰথমবাৰ কাৰ্যক্ৰমণিকা স্থগিত হোৱাৰ পাছত আজি লোকসভাৰ কাম কাজ দিনৰ 12 বজাত পুনৰ আৰম্ভ হোৱাত সদন পৰিচালনাৰ দায়িত্বত থকা কৃষ্ণ প্ৰসাদ টেন্নেটিয়ে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে সদনৰ কাম কাজ আগবঢ়াই নিয়াৰ চেষ্টা চলায়। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ দপ্তৰৰ মন্ত্ৰী ৰাও ইন্দৰজিৎ সিঙে ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান বিধেয়ক 2026 সদনত দাখিল কৰে। এই বিধেয়কৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিসংখ্যা বিজ্ঞান আৰু সংশ্লিষ্ট খণ্ডসমূহ উজলি উঠিব পৰাকৈ ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ এটা সৰ্বাত্মক বিধিগত পৰিকাঠামো যুগুত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সদনত বেংক বিষয়াৰ হিচাপ বহিৰ প্ৰমাণীকৰণ বিধেয়ক 2026 সদনত উত্থাপন কৰে। ইয়াৰ মাজতে বিৰোধী দলৰ সদস্যসকলে নিতৰ প্ৰশ্নকাকত ফাদিলক লৈ শিক্ষাৰ্থীসকলৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ ভূমিকা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উত্তৰ বিচাৰি সদনৰ মজিয়ালৈ উঠি আহে। সদন পৰিচালনাৰ দায়িত্ববাহী সদস্যসকলক নিজৰ আসনলৈ উভতি যাবলৈ সভাপতিয়ে আহ্বান জনায়। তেওঁ কয় যে সদনৰ ভিতৰত প্লে কাৰ্ড আৰু বেনাৰ প্ৰদৰ্শন কৰাটো কেৱল অনুচিতেই নহয়, সংসদীয় আচৰণবিধিৰো পৰিপন্থী। ইয়াৰ পাছতো হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰখা হয়। ইয়াৰ আগেয়ে দিনৰ 11 বজাত নিম্ন সদনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হোৱাৰ লগে লগে অধ্যক্ষ ওম বিৰলাই গ্লাছগোত অনুষ্ঠিত 23 সংখ্যক কমনৱেলথ গেমছত ভাৰতীয় এথলীটসকলে কৰা সুন্দৰ প্ৰদৰ্শনৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে ভাৰতীয় এথলীটসকলে 13টা সোণ, 17টা ৰূপ, 9টা ব্ৰঞ্জসহ 39টা পদকেৰে পদক তালিকাৰ 4ৰ্থ স্থান দখল কৰিছে। ভাৰতৰ মহিলা এথলীটসকলেও ব্যতিক্ৰমী প্ৰতিভা আৰু সামৰ্থ্য প্ৰদৰ্শন কৰি 16টা পদক অৰ্জন কৰে বুলি তেওঁ মন্তব্য কৰে।
2: विपक्ष से कई सदस्यों ने अपोज करने का नोटिस दिया है, अभी मैं उनके नाम भी पढ़ा हूँ। आप उनको मौका देंगे नहीं देंगे, आप सोचिएगा। इस तरह ये प्लेकार्ड लेके आना, पहली बार कई बार बोल चुके हैं, इट इज अगेंस्ट द नॉर्म्स ऑफ द पार्लियामेंट, यू कैन नॉट डू दिस। अगर आप इसी तरह चलते हैं तो कैसे आगे चलेगा।
0: 2030 চনত কমনৱেলথ গেমছৰ 24 সংখ্যক সংস্কৰণ গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হ'ব বুলিও শ্ৰীগোৱেলে প্ৰকাশ কৰে। ইয়াৰ পাছতে প্ৰশ্নোত্তৰ শিতান আৰম্ভ হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ৰাজ্যসভাত আজি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ MSME উন্নয়ন সংশোধনী বিধেয়ক 2026 গৃহীত হয়। এই বিধেয়কখনৰ জৰিয়তে 2006 চনৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ উন্নয়ন আইনৰ সংশোধনী ঘটাবলৈ বিচৰা হৈছে। ইয়াৰ জৰিয়তে লেনদেনত হোৱা বিলম্ব হ্ৰাস কৰাৰ উপৰি বিবাদ নিষ্পত্তি প্ৰক্ৰিয়া সৰল হ'ব। বিধেয়কখনৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ প্ৰতিটো ৰাজহ খণ্ডৰ উদ্যোগে MSMEৰ পৰা সামগ্ৰী বা সেৱাকৰৰ বাবে সকলো চালান ট্ৰেড ৰিচিভেবল ডিছকাউণ্ট ছিষ্টেমৰ জৰিয়তে নিষ্পত্তি কৰিব লাগিব। বিধেয়কখনত উল্লেখ কৰা মতে বিবাদৰ ক্ষেত্ৰত মধ্যস্থতা বিফল হ'লে নিৰ্দিষ্ট তাৰিখৰ পৰা 1 মাহৰ ভিতৰত মীমাংসাৰ বাবে প্ৰেৰণ কৰিব লাগিব। আবেদন সম্পূৰ্ণ কৰা 3 মাহৰ ভিতৰত ৰায় দিব লাগিব। 6 মাহতকৈ অধিক সময় বিচাৰাধীন হৈ থকা গোচৰৰ ক্ষেত্ৰত উল্লেখিত ধনৰ 50% আদায় দিব লাগিব বুলিও কোৱা হৈছে। প্ৰথমবাৰ স্থগিত হোৱাৰ পাছত ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা পুনৰ 2 বজাত আৰম্ভ হোৱাত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া দপ্তৰৰ মন্ত্ৰী জিতেন ৰাম মাঝীয়ে আজি বিধেয়কখন উত্থাপন কৰে। বিধেয়কখন সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে বিগত বছৰসমূহত MSME খণ্ডসমূহে উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে। 2014-15 বৰ্ষত এই খণ্ডলৈ ঋণৰ পৰিমাণ 10 লাখ কোটি টকা আছিল আৰু সম্প্ৰতি এই পৰিমাণ 38 লাখ কোটি টকালৈ বৃদ্ধি পাইছে বুলি তেওঁ কয়। বিতৰ্কৰ

0: অংশ লৈ বিজেপিৰ সুমিত্ৰা বাল্মীকিয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা, অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু সুবিধা প্ৰদানৰ ক্ষেত্ৰত সমাজৰ অন্তিমগৰাকী ব্যক্তিৰ সবলীকৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। তৃণমূল কংগ্ৰেছৰ দলাসেনে এই প্ৰসংগত কয় যে এম এছ এম ইক দেশৰ অৰ্থনীতিৰ মেৰুদণ্ড বুলি কোৱা হয়। এই খণ্ডই অকলে দেশৰ মুঠ ঘৰুৱা উৎপাদনলৈ 17% বৰঙণি যোগায় বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে চৰকাৰে এই খণ্ডৰ সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ লোৱা নাই বুলি অভিযোগ তোলে। আলোচনাত বিজেপিৰ সন্ত ৰূপ্ত মিশ্ৰ, এ আই ইউ ডি এম কেৰ এম থাম্বিদুৰাই, এন চি পিৰ ৰাজেন্দ্ৰ জৈন, ইউ পি পি এলৰ প্ৰমোদ বৰকে ধৰি কেইবাগৰাকীও সাংসদে অংশ লয়। বিধেয়কখন গৃহীত হোৱাৰ পাছত ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা কাইলৈ দিনৰ 11 বজালৈ স্থগিত ৰখা হয়। দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সামৰিক আৰু অসামৰিক শাখাৰ মাজত ব্যাপক সমন্বয় সাধনৰ ওপৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গুৰুত্ব আৰোপ কৰিছে। আজি নতুন দিল্লীত 85 সংখ্যক সশস্ত্ৰ বাহিনীৰ মুখ্য কাৰ্যালয়ৰ অসামৰিক সেৱা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্ৰীসিঙে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ইয়াৰ দ্বাৰা নিৰাপত্তা আৰু কাৰিকৰী ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানসমূহ দূৰ কৰাত সহায় হ'ব। মন্ত্ৰীগৰাকীয়ে কয় যে ইউনিফৰ্ম পৰিহিত আৰু অসামৰিক সেৱাত নিয়োজিত উভয়ৰে ৰাষ্ট্ৰ প্ৰথম দৃষ্টিভংগীৰে কাম কৰাৰ প্ৰতি দায়বদ্ধতা আছে। উদ্দেশ্য একক আৰু মহৎ হ'লে প্ৰশাসন ব্যৱস্থাৰ প্ৰতিটো উপাদানেই ৰাষ্ট্ৰীয় শক্তিলৈ পৰিণত হয় বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে উমৈহতীয়া পৰিকাঠামোৰ বিকাশৰ লগে লগে নীতি প্ৰণয়ন, প্ৰশাসন, মানৱ সম্পদ ব্যৱস্থাপনা আৰু অন্যান্য ক্ষেত্ৰতো ধাৰাবাহিকতা ৰক্ষা কৰি বিশেষজ্ঞৰ অধীনত কাৰ্যপন্থা ৰূপায়ণৰ প্ৰয়োজনীয়তা আহি পৰিছে। সশস্ত্ৰ বাহিনীৰ মুখ্য কাৰ্যালয় সেৱা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিষ্ঠানগত স্মৃতি বুলিও তেওঁ মন্তব্য কৰে। তেওঁ এই কাৰ্যালয়ক নিজৰ দায়িত্বভাৰ আৰু ভূমিকাৰ বাহিৰলৈ গৈও সেৱা আগবঢ়াবলৈ আহ্বান জনায়। বিহাৰ, গুজৰাট আৰু মধ্যপ্ৰদেশ বিধানসভাৰ 3টা সমষ্টিৰ বাবে উপ নিৰ্বাচনৰ ভোটগণনা আজি অনুষ্ঠিত হৈছে। বিজেপিয়ে গুজৰাটৰ বদোদৰা জিলাৰ মাঞ্জলপুৰী বিধানসভা সমষ্টিটো পুনৰ দখল কৰিবলৈ সমৰ্থ হৈছে। ইপিনে মধ্যপ্ৰদেশৰ দাতিয়া বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী ঘনশ্যাম সিঙে বিজেপিৰ আশুতোষ তিৱাৰীক 6,000ৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে। ইৰাণে আজি প্ৰকাশ কৰে যে আমেৰিকাৰ সৈতে কোনো ধৰণৰ কথা বতৰা চলা নাই আৰু কোনো ধৰণৰ বৈঠক অনুষ্ঠিত কৰাৰ পৰিকল্পনা নাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আজি মধ্যস্থতাকাৰীৰ জৰিয়তে ইৰাণৰ সৈতে আলোচনা অনুষ্ঠিত হ'ব বুলি প্ৰকাশ কৰিছিল। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ট্ৰাম্পে কয় যে ছৌদি আৰৱ, ইউ এ ই, কাটাৰ আৰু ইৰাণৰ সৈতে হোৱা আলোচনাৰ পাছত তেওঁ বৃহৎ আক্ৰমণ সংঘটিত হোৱাৰ পৰা ৰক্ষা কৰিছে। ইৰাণৰ বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘেই কয় যে আমেৰিকাৰ সৈতে কোনো ধৰণৰ আলোচনা হোৱাৰ দিন ধাৰ্য কৰা হোৱা নাই। তেওঁ লগতে কয় যে ইৰাণৰ সকলো মধ্যস্থতাকাৰী বৰ্তমান দেশখনতে আছে। তেওঁ কয় যে হৰ্মুজ প্ৰণালী ব্যৱস্থা সন্দৰ্ভতহে ওমানৰ সৈতে আলোচনা অব্যাহত আছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। লোকসভাই আজি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা সংশোধনী বিধেয়ক 2026 গৃহীত কৰে। ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ উন্নয়ন সংশোধনী বিধেয়ক 2026 আজি ৰাজ্যসভাত গৃহীত হয়। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সামৰিক আৰু অসামৰিক শাখাৰ মাজত ব্যাপক সমন্বয় সাধনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গুৰুত্ব আৰোপ কৰিছে। উপ নিৰ্বাচন অনুষ্ঠিত গুজৰাটৰ মাঞ্জলপুৰ সমষ্টিত বিজেপি আৰু মধ্যপ্ৰদেশৰ দাতিয়া বিধানসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। আৰু আমেৰিকাৰ সৈতে কোনো ধৰণৰ বৈঠক অনুষ্ঠিত কৰাৰ পৰিকল্পনা নাই বুলি ইৰাণে স্পষ্ট কৰি দিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এফএম বেণ্ডৰ 102.4 MHz আৰু নিউজ অন এয়াৰপৰ জৰিয়তে শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া শুনক জ্যেষ্ঠজন অনুষ্ঠানটি।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ জ্যেষ্ঠজন অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজি আমি এই অনুষ্ঠানত দুগৰাকী বিশেষ ব্যক্তিৰ লগত কথা পাতিম, যিসকলে অসমৰ মুগা শিল্প, পাট শিল্প, এৰী শিল্প আৰু লগতে সেই শিল্প উদ্যোগৰ যিখিনি কাম কৰি আছে, যিখিনি প্ৰশিক্ষণ প্ৰদান কৰিছে, সেই বিষয়ে তেখেতসকলৰ লগত আজি আমি কথা পাতিম। তেখেতসকলৰ এই প্ৰশিক্ষণ কেন্দ্ৰটিৰ নাম হৈছে ত্ৰিবেণী গ্ৰামীণ বিকাশ সমিতি। প্ৰথমে আমি কথা পাতিছিলোঁ 1991 চনতে স্থাপন হোৱা বোকাখাটৰ ৰজাবাৰীত স্থিত এই অনুষ্ঠানৰ সম্পাদিকা তথা প্ৰতিষ্ঠাপক শ্ৰীযুতা চম্পা দাস বাইদেউ। বাইদেউ নমস্কাৰ।

0: নমস্কাৰ,
1: আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছোঁ।
0: ধন্যবাদ।
1: আজি আমি আপোনালোকৰ এই ত্ৰিবেণী গ্ৰামীণ বিকাশ সমিতিৰ জন্মলগ্নৰ বিষয়ে কিছু কথা আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ। আৰু আপুনি কেনেদৰে ইয়াত জড়িত হ'ল আৰু কেতিয়াৰ পৰা?
0: হয়, মোৰ মানে সৰুৰে পৰাই এনেই কুটিৰ শিল্পৰ প্ৰতি বা ক্ষুদ্ৰ শিল্পৰ প্ৰতি, পলু পোহা, কাপোৰ বোৱা এইবিলাকৰ প্ৰতি মোৰ ৰাপ আছিলে। ঘৰ মায়ে কৰি থকা দেখিছিলোঁ, সেয়ে মই ডিগ্ৰী লোৱাৰ পিছতেই এই শিল্পৰ প্ৰতি মই আগবাঢ়িলোঁ। প্ৰথমে মই নিজেই পলু পোহা কামত আগবাঢ়িলোঁ, পলু পুহি নিজে সূতা উৎপাদন কৰিলোঁ, তাৰপৰা আকৌ কাপোৰ বনাবৰ কাৰণে মই আগবাঢ়িলোঁ। এনেকৈ আৰু ওচৰৰ থলুৱা ছোৱালীবিলাকক লগ লৈ পেলাই তেওঁলোকক কাপোৰ ববলৈ, মুগা সূতা কটা, পাট সূতা কটা এইবিলাকৰ লগত জড়িত হৈ সকলোবিলাক সূতা উৎপাদন কৰি নিজেই কাপোৰ বনাই গ্ৰাহকক আমি নিজ হাতে তুলি দিবলৈ সমৰ্থ হ'লোঁ।
1: এনে কোন চনত আৰম্ভ কৰিছিলে?
0: এইটো 1986ৰ পৰা মানে অকণমান যোজা কৰিছোঁ আৰু তাৰপিছত গৈ 88ৰ পৰা কামবিলাকত লাগিছোঁ। 92ত আমি এইখন ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ, কৰি মানে বহলভাৱে কাম কৰিবলৈ আগবাঢ়িছোঁ।
1: আপুনি বোকাখাটৰ ৰজাবেৰীৰ এগৰাকী বাসিন্দা, আপোনাৰ জন্ম ক'ত আৰু কেতিয়া হৈছিলে?
0: মোৰ জন্ম কুৰেবাহী, জন্ম 1955ত জন্ম হৈ ঘৰুৱা শিক্ষাৰে যিখিনি শিক্ষা পাব লাগে সেইখিনি মাৰ পৰা পাইছোঁ, আৰু তাৰপিছত পঢ়া শুনা কৰিলৈ মই এই শিল্পত মানে।
1: আপুনি পঢ়া শুনা ক'ত?
0: মই পঢ়া শুনাত বি এ পাছ কৰিছোঁ।
1: আৰু আপুনি এতিয়া বৰ্তমান এগৰাকী জ্যেষ্ঠ নাগৰিক,
0: হয়,
1: তথাপিও কিন্তু আপুনি এই কামৰ লগতো এতিয়া জড়িত?
0: এতিয়াও জড়িত হৈ আছোঁ, যিখিনি দিন পাৰোঁ সেইখিনি কৰি থলুৱা মানুহবিলাকক এই কামৰ প্ৰতি আগ্ৰহ কৰি কামত যেনেকৈ আগবাঢ়ি যায়, এইটো কামৰ পৰাও যে মানুহৰ উন্নতি হয় আৰু এই শিল্প যে আমাৰ অসমৰ এটা গৌৰৱৰ বিষয়। মুগা শিল্পটো হ'ল অসমৰ দাসুতীয়া সম্পত্তি, সেয়ে মানে এই শিল্পৰ প্ৰতি যাতে মানুহবিলাক অনুপ্ৰাণিত হৈ কামত লাগে সেইকাৰণে এইবিলাকত এতিয়াও মই বৰ্তমান লাগি আছোঁ।
1: হয়, আৰু আপুনি বিশেষকৈ কোনখিনি কাম চোৱা চিতা কৰে?
0: মই বিশেষকৈ সকলোবিলাক কামতেই মই লাগি থাকোঁ।
1: আপুনি মাষ্টাৰ ট্ৰেইনাৰ হিচাপে?
0: মাষ্টাৰ ট্ৰেইনাৰ হিচাপে হ'লেও মই পলু পোহাৰ পৰা ধৰি সূতা চূতা কটাটো মই লাগি দিওঁ, আৰু বোৱা কটাটো তেনেকৈ চববিলাক মানে চাই দিওঁ, এইটো কৰিব লাগে সেইটো কৰিব লাগে এনেকৈ কৰি আছোঁ।
1: আপুনি এতিয়া ধৰক বোৱা কটাৰ প্ৰশিক্ষণ দিয়ে,
0: হয়,
1: পলু পোহা,
0: হয়,
1: আৰু সূতা কটা, এই এনেধৰণৰ কামখিনি কিমানখিনি মানুহ এতিয়ালৈকে প্ৰশিক্ষিত হৈছে বাৰু?
0: এতিয়ালৈকে 400-500 মানুহ আমি, আগতেতো এয়া DRD যেতিয়া আছিলে DRD ট্ৰেইনিং চেণ্টাৰ হিচাপে বহুতখিনি মানুহ যুৱক যুৱতীক মানে এই শিল্পৰ প্ৰতি ট্ৰেইনিং দিয়া হৈছিলে। আজিকালি DRD ট্ৰেইনিং নাই, হ'লেও আমাৰ এই ছেৰিকালচাৰ SRC মানে যি যোগেদি যিখিনি মানুহ আমাৰ ইয়াত পলু পোহা হয় সেই সকলোখিনি আমি এইবিলাক ট্ৰেইনিং দিওঁ।
1: এই প্ৰশিক্ষণ কেন্দ্ৰটিত বৰ্তমান কিমানখিনি মানুহ জড়িত হৈ আছে আৰু কি কি বোৱা কটা কৰে ইয়াত?
0: আমাৰ ইয়াত বোৱা কটা গামোচা, কটন মেখেলা চাদৰ, তাৰপিছত মুগাৰ মেখেলা চাদৰ, শাৰী আৰু পাটৰ মেখেলা চাদৰ, কেঁচা পাটৰ গাড়ী মেখেলা চাদৰ ইত্যাদি বিভিন্ন ধৰণৰ আমাৰ অসমীয়া মানুহৰ কাৰণে যিখিনি বিয়া সবাহত প্ৰয়োজন সেই সকলোখিনি কামৰ কাপোৰ আমাৰ
1: ইয়াত
0: উৎপাদন কৰা হয়।
1: আৰু এতিয়া বৰ্তমান কিমানখিনি আপোনাৰ শিপিনী আছে বা অন্যান্য কৰ্মচাৰী আছে ইয়াতে?
0: আমাৰ ইয়াত শিপিনী বৰ্তমান 10 আছে আৰু অন্যান্য কামবিলাকৰ প্ৰায় 15 আছে।
1: আপোনালোকৰ মুগা ফাৰ্মো আছে?
0: ফাৰ্ম আছে, হয়, পোহা ফাৰ্ম আছে,
1: এৰী পোহা,
0: এৰী পোহা আৰু
1: পাট পলু পোহা,
0: পাট পলু পোহা, নুনি গছ আছে, আৰু এৰী পুহিবৰ কাৰণে কেচেৰু আৰু এৰা গছ আছে, মুগা পুহিবৰ কাৰণে চুম গছ আছে।
1: আৰু আপোনাক কোনে লগত সহায় কৰিছে?
0: মোৰ এই কামবিলাকত সহায় আমাৰ কেইবাজনো আছে, হ'লেও বিশেষকৈ মোৰ ভাতৃ খুৰাৰ ল'ৰা ৰামেশ্বৰ দাস বিশেষভাৱে জড়িত হৈ সকলো কামত আগবঢ়াই লৈ গৈ আছে, আৰু সমিতিৰ তেওঁ সভাপতি হিচাপে, বাহিৰৰ গোটেই কামখিনি তেওঁ কমপ্লিট চায়, আৰু মই ভিতৰৰ যিখিনি কাম সেই গোটেই মানুহবিলাকৰ লগত লাগি থকা বোৱা কটা পলু পোহা এইবিলাকত মই লাগি থাকোঁ, আৰু বাকী অন্যান্যখিনিয়ে বাহিৰৰ কামবিলাকত লাগে।
1: তেতিয়া আমি তেখেতৰ লগতো দুআষাৰ পাতিব পাৰোঁ নিশ্চয়।
0: হয়,
1: এবাৰ আমি প্ৰশিক্ষণ কেন্দ্ৰটিৰ সভাপতি তেখেতৰ পৰাও আমি এই অনুষ্ঠানটিৰ বিষয়ে দুআষাৰ জানিবলৈ চেষ্টা কৰিছিলোঁ। নমস্কাৰ, শ্ৰীযুত ৰামেশ্বৰ দাস ডাঙৰীয়া।
2: হয়, নমস্কাৰ।
1: আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছোঁ আৰু আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ এই প্ৰশিক্ষণ কেন্দ্ৰটিৰ পাট মুগা

0: এৰি আপোনালোকে আজি বহু বছৰ ধৰি কাম কৰি আছে, মুগাৰ ক্ষেত্ৰত আপুনি বিশেষভাৱে প্ৰশিক্ষিত আৰু প্ৰশিক্ষণো প্ৰদান কৰে, অলপমান আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ।
1: হয়, ধন্যবাদ। আমি প্ৰকৃততে আজি আকাশবাণীৰ কেন্দ্ৰৰ পৰা আমাৰ এই সাক্ষাৎকাৰটো ল'বলৈ অহাৰ কাৰণে আপোনাক আন্তৰিকতাৰে সৈতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদিও আমাৰ আজি প্ৰায় 30 বছৰৰ এইটো এটা যাত্ৰা, আমি আজি তাৰিখলৈকে এই 30 বছৰৰ পৰা অবিৰতভাৱে এই সংগ্ৰামত ব্যস্ত হৈ আছোঁ। এই কেন্দ্ৰটি প্ৰতিষ্ঠিত বোকাখাটৰ গোলাঘাট জিলাৰ ৰজাবাৰী অৰিয়েল পাৰ্কৰ ওচৰত। আমাৰ এই অঞ্চলটো এটা বাম অঞ্চল, গতিকে আমাৰ ইয়াতে পাটপলু পুহিবৰ কাৰণেও আমাৰ নুনি গছ যিটো খাদ্য বৃক্ষ সেইটো আমি ইয়াতে ৰোপণ কৰা হৈছিলে। এৰী পলু আমাৰ পুহিবৰ কাৰণে যিটো কেচেৰু আৰু এৰী গছৰ পাত দৰকাৰ হয় সেইখিনি আমি ফাৰ্ম হিচাপে বাইদেৱে লাগি মেলি কৰিছিলে, মানুহবিলাকক সজাগ কৰিছিলে, মানুহবিলাকক প্ৰশিক্ষণ ডিপাৰ্টমেণ্টৰ জৰিয়তে গোলাঘাট জিলাৰ ৰেচম বিভাগ, অসম চৰকাৰৰ ৰেচম সঞ্চালকালয়ৰ জৰিয়তে যিখিনি আমাৰ প্ৰশিক্ষণৰ যিখিনি স্কীম আছিলে, আঁচনি আছিলে, সেই আঁচনিত আমাৰ এই অঞ্চলৰ মহিলাসকলক, যুৱক যুৱতীসকলক প্ৰশিক্ষণ প্ৰাপ্ত কৰাইছিলে, লক্ষ্যটো স্বাৱলম্বী কৰাৰ। ইয়াৰ পাছত ইয়াৰ নামটো বদলি হৈ গ'ল, ত্ৰিবেণী ৰেচম উদ্যোগ আছিলে। ত্ৰিবেণী ৰেচম উদ্যোগৰ নাম এইটো কাৰণেই দিয়া হৈছিলে যে পাটপলু পুহি, মুগা পলু পুহি, এৰী পলু পুহি তাৰ পৰা বস্ত্ৰ উৎপাদন কৰিব, গতিকে বস্ত্ৰ উৎপাদনটো এটা স্বাভাৱিকতে উদ্যোগ, গতিকে আমি সেইকাৰণে ইয়াৰ নাম দিছিলোঁ ত্ৰিবেণী ৰেচম উদ্যোগ। গতিকে ত্ৰিবেণী ৰেচম উদ্যোগত পাট পলু পোহা, এৰী পলু পোহা, মুগা পলু পোহা, সূতা কটা আৰু তাঁত বোৱা আৰু প্ৰশিক্ষণ আৰু উৎপাদন, এই তিনিওটা কাম কাজ সমানে চলি আছিলে। আৰু 1983ত মই অসম সচিবালয়ত চাকৰিত সোমাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটিত মই এম কম কৰি থকাৰ পিৰিয়ডতেই আহি পেলাই মই ইণ্টাৰভিউ দি পেলাই চাকৰি পালোঁ। মই চাকৰিত সোমাই তেতিয়াৰ পৰা বাইদেউহঁতক ছেক্ৰেটেৰিয়েটৰ পৰাই মই অলপ ফিল্ডত কাম কাজবিলাকৰ অলপ দিহা পৰামৰ্শ দি থাকোঁ। আৰু লাহে লাহে লাহে লাহে আহি 1995ত মই চাকৰিৰ পৰা স্বেচ্ছাকৃতভাৱে গুচি আহিলোঁ। এৰি থৈ আহি পেলাই বাইদেউহঁতৰ এই অনুষ্ঠানটো, যিহেতুকে কলেজত পঢ়ি থাকোঁতে ময়ো বাইদেউহঁতৰ লগতে একেলগে তাঁত বোৱা, আমি একেলগে তাঁত বৈ ইউনিফৰ্মৰ আমাৰ কাপোৰ বৈ চাৰ্ট চিলাই আমি কলেজলৈ পিন্ধি গৈছিলোঁ। গতিকে তেতিয়াৰ পৰা এটা আমাৰ নিচা এটা আছিলে, কিন্তু পাছলৈ সেইটো বাইদেউহঁতে কৰি থকা কাম কাজবিলাকত মই উদগনি জনাওঁতে জনাওঁতে আৰু ফাৰ্ম কৰিবলৈ মাটি বাৰী চৰকাৰৰ পৰা আনি মেলি দিয়া এই গোটেই কাম কাজখিনি কৰি থাকোঁতেই ময়ো লাহেকৈ 1995ত চাকৰি এৰি থৈ পেলাই এই ত্ৰিবেণী ৰেচম উদ্যোগত লগ লাগিলোঁ। এতিয়া আমি সেই 1992ৰ পৰা এই অনুষ্ঠানটো আমি স্বেচ্ছাসেৱী অনুষ্ঠানলৈ উন্নীত কৰিলোঁ, নাম দিলোঁ আমি ত্ৰিবেণী গ্ৰামীণ বিকাশ সমিতি। এতিয়া আমি ত্ৰিবেণী গ্ৰামীণ বিকাশ সমিতিৰ অকল আমি ছেৰিকালচাৰটোকে নাৰাখি আমি গাঁৱৰ ছাগলী পোহা, হাঁহ পোহা, কুকুৰা পোহা, মাছ পোহা ইত্যাদি ইত্যাদি গ্ৰাম্য উন্নয়নৰ কাৰণে, গ্ৰাম্য নিবনুৱা সমস্যা দূৰীকৰণৰ কাৰণে আমাৰ গাঁৱৰ যিখিনি ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰি আছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আছে, সেইসকলকো আত্মসংস্থাপন দিবৰ কাৰণে আমি এই কামখিনি আগবঢ়াই এন জি অ'টো কৰিলোঁ। এন জি অ'টোত আমি তেতিয়া SIRDৰ পৰা মই তেতিয়া SIRDৰ মই সভাপতি হ'লোঁ। আমাৰ এখন 11জনীয়া কমিটি আছে, উপসভাপতি আমাৰ ধৰণীধৰ দাস, তাৰপিছত আমাৰ সম্পাদক তেতিয়াৰ পৰা আমাৰ বাইদেউ আছে, চম্পা বাইদেউ আছে, IIE আমাৰ লালমানিত যিটো আমাৰ আছে IIE, আমাৰ এই IIE পৰাও আমি বিভিন্ন ট্ৰেইনিং কৰিছোঁ, স্কিল ডেভেলপমেণ্টৰ আমি ট্ৰেইনিং কৰিছোঁ। যে আমাৰ যেতিয়া 1992ত আমাৰ ট্ৰাইচাম ইনফ্ৰাষ্ট্ৰাকচাৰ আছিলে, ট্ৰাইচাম ইনফ্ৰাষ্ট্ৰাকচাৰ ট্ৰেইনিংবিলাকত আমাৰ গোলাঘাট জিলাৰ ভিতৰত আমাৰ এই এন জি অ'টো এপ্ৰুভ ট্ৰেইনিং চেণ্টাৰ হিচাপে ঘোষিত হৈছিলে। DC আৰু DRDৰ প্ৰজেক্ট ডাইৰেক্টৰে আমাৰ এইটো চেণ্টাৰটো আমাক SIRDৰ ট্ৰেইনিং, IIE ট্ৰেইনিং আৰু আমাৰ স্কিল ডেভেলপমেণ্ট ট্ৰেইনিঙৰ কাৰণে আমাক এটা গোলাঘাট জিলাৰ এটা ৰিকমেণ্ডেড চেণ্টাৰ হিচাপে আমাক অনুমোদন দিছিলে। আৰু তেতিয়াৰ পৰা আমি প্ৰায় 6000ৰ অধিক আমি 200 গোট আমি নিজে বনাইছোঁ, আত্মসহায়ক গোট বনাইছোঁ, 200 গোট কৰিছোঁ আমি। আৰু 200 গোটৰ উপৰিও আমি আৰু বিভিন্ন ধৰণৰ আমি মুখ্যমন্ত্ৰী জীৱনজ্যোতি যোজনা এইবিলাক SIRDৰ আণ্ডাৰত এইবিলাক গোট কৰিছোঁ। তেনেকৈ ধৰণে মোটামুটি 6000ৰ অধিক আমি এই গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলৰ গ্ৰাম্য অঞ্চলত বাস

0: কৰা শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক আমি স্কিল ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকে ট্ৰেইনিং লৈছিলে আৰু সেই ট্ৰেইনিং লোৱাৰ পিছত তেওঁলোকে বেংক লোন লৈ তেওঁলোকে বহুখিনি আত্মনিৰ্ভৰশীল হৈছে। এই ছেৰিকালচাৰটো কিন্তু আমাৰ মেইন
1: এতিয়া আপুনি এই অনুষ্ঠানৰ লগত জড়িত যিহেতু আপোনাৰ পৰা এটা তথ্য বিচাৰিছো, কিমানখিনি মহিলা বা পুৰুষক আপোনালোকে এতিয়ালৈকে এই বয়ন শিল্পৰ লগত জড়িত কৰি বা মুগা শিল্পৰ লগত জড়িত কৰি প্ৰশিক্ষিত কৰিলে?
0: হয়, মুগা ট্ৰেইনিংটো আমি প্ৰকৃততে মুগা ট্ৰেইনিং আৰু পাট পলু পোহা ট্ৰেইনিং, মুগা পলু পোহা ট্ৰেইনিং আৰু আমাৰ যিটো এৰী পলু পোহা ট্ৰেইনিং, এটাইকেইটা বিভাগতে আমি প্ৰায় 500ৰো অধিক মানুহক আমি ট্ৰেইনিং দিছোঁ আৰু সেই ট্ৰেইনিং দিয়াৰ পাছত তেওঁলোকে নিজে নিজে আত্মসংস্থাপন লৈ বিভিন্ন জেগাত তেওঁলোকে এতিয়া কাম কৰি আছে।
1: হয়, যিহেতু আমাৰ এতিয়া সময়ো শেষ হৈ আহিছে আমাৰ এই অনুষ্ঠানটি, আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ, আপুনি এতিয়া এগৰাকী জ্যেষ্ঠ ব্যক্তি, বাইদেউ এগৰাকী জ্যেষ্ঠ ব্যক্তি,
0: নিশ্চয়
1: তথাপিও আপোনালোকে এটা অনুষ্ঠান সুন্দৰভাৱে পৰিচালনা কৰি আছে, ভৱিষ্যতৰ কাৰণে আপোনালোকৰ কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে চমুকৈ অকণমান ক'ব নেকি?
0: হয় হয়, এতিয়া ইয়াৰ পাছত আমাৰ নতুন প্লেনিং এটা আমি কৰিছোঁ যে এই অনুষ্ঠানটো আমি এটা NCVT আৰু SCVTৰ আণ্ডাৰত, আমাৰ স্কিল ডেভেলপমেণ্টৰ ডাইৰেক্টৰেটৰ আণ্ডাৰত আমি এইটো ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ আৰু ইতিমধ্যে আমাৰ পাৰ্মিশ্যন হৈ গৈছে, আমি এফিলিয়েশ্যন পাবলৈ বাকী আছে। আমি এটা ITI কৰিবলৈ বিচাৰিছোঁ যে টেক্সটাইলটো যেতিয়া দুবছৰীয়া এটা কোৰ্চ হ'ব আৰু ইয়াৰ টেক্সটাইলৰ লগতে সম্পৰ্কিত এটা ব্যৱসায় হ'ল, সেইটো হ'ল টেইলৰিং এণ্ড ফেশ্বন ডিজাইনিং, গতিকে আমি সেইটোও কৰিবলৈ লৈছোঁ। লগতে ছোলাৰ অপাৰেটৰ আৰু ইলেক্ট্ৰিচিয়ান, এই চাৰিটা ট্ৰেড লৈ পেলাই আমি এইটো এটা ITI কৰিবলৈ গৈ আছোঁ। ITI কৰিবলৈ যোৱাৰ লগে লগে আমাৰ ইয়াত আমাৰ গোলাঘাট জিলাৰ স্থানীয় ভাৱে আমাৰ বহুখিনি শিক্ষিত নিবনুৱা আমাৰ ইয়াতে ITI ট্ৰেইনিং লৈ তেওঁলোকে আত্মসংস্থাপন ল'বৰ কাৰণে সুবিধা পাব।
1: হয় হয়, ধন্যবাদ শ্ৰীযুত ৰামেশ্বৰ দাস ডাঙৰীয়া আৰু শ্ৰীযুতা চম্পা দাস বাইদেউ, বহুমূলীয়া আপোনালোকৰ সময় দিলে আৰু আমি যথেষ্টখিনি কথা জানিলোঁ, তাৰ বাবে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ তৰফৰ পৰা আপোনালোকলৈ আন্তৰিক ধন্যবাদ জনালোঁ। আৰু আশা কৰিছোঁ যিসকল ব্যক্তিয়ে আজি এই অনুষ্ঠান শুনি আছে তেওঁলোক যদি মুগা শিল্পৰ লগত জড়িত হ'বলৈ আগ্ৰহী হয় বা পাট বা এৰী সূতাৰ প্ৰশিক্ষণ ল'বলৈ আগ্ৰহী হয়, নিশ্চয় এই অনুষ্ঠানৰ দ্বাৰা তেওঁলোকে প্ৰশিক্ষণ ল'বলৈ আগবাঢ়ি আহিব পাৰিব, আমি তাকে আশা কৰিলোঁ। আৰু পুনৰ আপোনালোকক ধন্যবাদ জনাইছোঁ।
2: ধন্যবাদ জনাইছোঁ আজি যে আকাশবাণী কেন্দ্ৰৰ পৰা আহি আমাক সাক্ষাৎকাৰ ওলালে, এইবাবে আমি আকাশবাণী কেন্দ্ৰৰ সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
1: শ্ৰোতা, ইমান পৰে জ্যেষ্ঠজন অনুষ্ঠানটিত লগ পালে ত্ৰিবেণী গ্ৰামীণ বিকাশ কেন্দ্ৰৰ দুগৰাকী জ্যেষ্ঠ ব্যক্তি তথা সম্পাদিকা শ্ৰীযুতা চম্পা দাস আৰু এই অনুষ্ঠানৰ সভাপতি শ্ৰীযুত ৰামেশ্বৰ দাস ডাঙৰীয়া। অনুষ্ঠানটিৰ থলিতে বাণীবন্ধন কৰি সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা গৌতম নাথৰ।

0: শ্রোতা, ইমান পরে জ্যেষ্ঠজন অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক সংবাদ ভিত্তিক অনুষ্ঠান ৰেঙনি।
1: আকাশবাণী তেজপুৰ নিবেদন কৰিছো সংবাদ ভিত্তিক অনুষ্ঠান ৰেঙনি। শোণিতপুৰ জিলাৰ ঐতিহ্যক প্ৰতিফলিত কৰি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আজি শোণিতপুৰ জিলা দিৱস উদযাপন কৰা হয়।

কেতবোৰ জিলা দিবসৰ উল্লেখনীয় কাৰ্যসূচীৰে জিলাখনৰ ঢেকিয়াজুলি সমজিলা আৰু নদুৱাৰ সমজিলাও আজিৰ দিনটোত উদ্ভাসিত হৈ পৰে। উল্লেখ্য যে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা শোণিতপুৰ জিলা দিবসৰ প্ৰথমটো কাৰ্যসূচী তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত আনন্দ চন্দ্ৰ আগৰৱালা উদ্যানত যোগাসন সূৰ্য নমস্কাৰ কাৰ্যসূচীৰে আৰম্ভ কৰা হয়। জিলা যোগ সন্থাৰ সহযোগত অনুষ্ঠিত এই যোগাসন সূৰ্য নমস্কাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে। শোণিতপুৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত ত্ৰিদীপ ৰয়, জেমছ আইন, সহকাৰী আয়ুক্ত ৰাজেন আচাৰ্য, আন প্ৰশাসনিক বিষয়া কৰ্মচাৰীৰ লগতে জিলাখনৰ প্ৰত্যেক বিভাগৰ জিলা বিষয়া, তেজপুৰৰ বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়া, তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতিকে ধৰি আন বিষয়ববীয়া, বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী, ৰাষ্ট্ৰীয় শিক্ষা বাহিনী, অসামৰিক প্ৰতিৰক্ষা বাহিনী, শিক্ষক কৰ্মচাৰীৰ লগতে আৰক্ষী, অৰ্ধসামৰিক বাহিনী আদিৰ জোৱানসকল উপস্থিত থকা এই যোগাসন সূৰ্য নমস্কাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰি জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে বিগত তিনি বছৰৰ পিছত এইবাৰো দিনজোৰা কাৰ্যসূচীৰে জিলাখনৰ ঐতিহ্যক স্মৰণ কৰি এই দিৱস আয়োজন কৰা হৈছে বুলি মন্তব্য কৰি ভাষা, সাহিত্য, সংস্কৃতিৰ লগতে পুৰাতন স্থাপত্য ভাস্কৰ্যৰে সমৃদ্ধ শোণিতপুৰ জিলাই অসমকে সমৃদ্ধ কৰি তুলিছে বুলি মন্তব্য কৰে। শোণিতপুৰ জিলাৰ এই ঐতিহ্য তথা গুৰুত্ব আৰু মহত্বক নতুন প্ৰজন্মই হৃদয়ংগম কৰিব পৰাকৈ এই জিলা দিৱসৰ কাৰ্যসূচী যুগুত কৰা হৈছে বুলি মন্তব্য কৰে আয়ুক্তগৰাকীয়ে। উদযাপন সমিতিৰ সদস্য পংকজ বৰুৱাই আগধৰা অনুষ্ঠানটিত জিলা দিৱসৰ দ্বিতীয় অন্যতম কাৰ্যসূচী ৱাকাথন অৰ্থাৎ বেগাই খোজ কৰা কাৰ্যসূচী পতাকা জোকাৰি শুভাৰম্ভ কৰে অসম অলিম্পিক সন্থাৰ উপসভাপতি তথা বৰচলা সমষ্টিৰ বিধায়ক ঋতুবৰণ শৰ্মাই। সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে তেজপুৰ জিলা পুথিভঁৰালৰ সন্মুখৰ পৰা সমগ্ৰ তেজপুৰ চহৰ পৰিভ্ৰমণ কৰা এই ৱাকাথন কাৰ্যসূচীত শোণিতপুৰৰ ঐতিহ্যক প্ৰতিফলিত কৰা দুটাকৈ গীত পৰিৱেশিত হৈ থকাৰ লগতে খোজ কৰা সময়ছোৱাত তেজপুৰৰ জনপ্ৰিয় নৃত্যশিল্পী প্ৰেৰণা বৈশ্যৰ শিক্ষাৰ্থীয়ে তেজপুৰ আদালত চাৰিআলি আৰু ত্ৰিবেণী চাৰিআলিত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ গীতৰ তালে তালে দৃষ্টিনন্দন নৃত্যৰে মুখৰিত কৰি তোলে। তেজপুৰ চহৰ পৰিভ্ৰমণ কৰি পুনৰ একে স্থানতে আহি সমবেত হোৱা এই ৱাকাথন কাৰ্যসূচীৰ উদ্বোধক ঋতুবৰণ শৰ্মাই উদ্বোধনী ভাষণত 1983 চনৰ 3 আগষ্টৰ দিনটোতে অবিভক্ত দৰং জিলাৰ পৰা ফালৰি কাটি শোণিতপুৰ জিলাই নিজস্ব স্বীকৃতি লাভ কৰিছিল বুলি মন্তব্য কৰি আমাৰ অতি মৰমৰ জিলাখনৰ বিকাশ সমৃদ্ধিৰ ক্ষেত্ৰত জিলা দিৱসৰ এই কাৰ্যসূচীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে। ইয়াৰ পিছতে জিলা দিৱসৰ তৃতীয়টো গুৰুত্বপূৰ্ণ কাৰ্যসূচী জিলাখনৰ ঢেকিয়াজুলিত অনুষ্ঠিত হয়। 42ৰ গণ আন্দোলনত প্ৰাণ আহুতি দিয়া 13গৰাকীকৈ শ্বহীদৰ শ্বহীদ স্তম্ভত জিলা দিৱস উপলক্ষে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে। ঢেকিয়াজুলি সমজিলাৰ সমজিলা আয়ুক্ত মানসজ্যোতি নাথ, ৰাজহ চক্ৰ বিষয়া, ঢেকিয়াজুলি পৌৰসভাৰ সভাপতি, উপসভাপতি, প্ৰবীণ সাহিত্যিক, সাংবাদিক আৰু বিভিন্ন দল সংগঠনৰ নেতা কৰ্মীসকল উপস্থিত থকা এই অনুষ্ঠানত লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুখদেৱ অধিকাৰীৰ লগতে বিশিষ্ট ব্যক্তিসকলে পুষ্পাঞ্জলি অৰ্পণেৰে 13গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই অনুষ্ঠানত মন্ত্ৰী অশোক সিংহলে মহান শ্বহীদসকলৰ দেশপ্ৰেম আৰু দেশৰ বাবে জীৱন আহুতি দিয়া ত্যাগে প্ৰত্যেকগৰাকী ভাৰতীয়কে দেশপ্ৰেমেৰে যুগে যুগে উদ্বুদ্ধ কৰি আহিছে বুলি মন্তব্য কৰে। ঢেকিয়াজুলি পৌৰসভাই শ্বহীদ স্মাৰকটো 42ৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছত শোণিতপুৰ জিলা দিৱসৰ আন এক কাৰ্যসূচী হ'ল তেজপুৰ চহৰত থকা ভাৰতীয় ৰেডক্ৰছ ছ'চাইটি শোণিতপুৰ জিলা সমিতিৰ কাৰ্যালয়ত। জিলা দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় ৰেডক্ৰছ ছ'চাইটি শোণিতপুৰ জিলা সমিতিৰ সহযোগত কাৰ্যালয়ত অনুষ্ঠিত হয় জ্যেষ্ঠজনৰ বাবে বিনামূলীয়া চিকিৎসা শিবিৰ। কেইবাগৰাকীও চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ জৰিয়তে শতাধিক জ্যেষ্ঠ নাগৰিকে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰে এই শিবিৰৰ জৰিয়তে। এই শিবিৰ আনুষ্ঠানিকভাৱে মন্ত্ৰী প্ৰজ্বলন আৰু ফিতা কাটি উদ্ঘাটন কৰে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই। তেজপুৰ পৌৰসভাৰ পৌৰপতি ৰমেন তামুলী, তেজপুৰ সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি দাস, ৰেডক্ৰছ ছ'চাইটিৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি লনিতা বৰা, উপসভাপতি হেমন্ত লহকৰ, বিক্ৰম কলিতাকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত এই চিকিৎসা শিবিৰ শুভাৰম্ভ কৰি বিধায়ক পৃথ্বীৰাজ ৰাভাই শোণিতপুৰ জিলা দিৱসৰ দিনটোত অন্যান্য কাৰ্যসূচীৰ লগতে জিলা প্ৰশাসনৰ

প্ৰতি সহযোগিতা আগবঢ়াই জ্যেষ্ঠজনৰ বাবে এনে এক বিশেষ বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰাৰ বাবে ৰেড ক্ৰছ ছচাইটিৰ শোণিতপুৰ জিলা সমিতিৰ শলাগ লয়। আন এক কাৰ্যসূচী হ'ল নদুৱাৰ সমষ্টিৰ ভালুকপুঙত শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা দিৱস উপলক্ষে জিলাখনৰ প্ৰত্যন্ত অঞ্চলৰ নাগৰিকসকল উপকৃত হ'ব পৰাকৈ আয়োজন কৰা এই বিনামূলীয়া মেগা চিকিৎসা শিবিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। ৰাজহচক্ৰ বিষয়া কল্যাণজ্যোতি চুতীয়াকে ধৰি একাংশ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই মেগা চিকিৎসা শিবিৰত বহু কেইগৰাকী চিকিৎসক স্বাস্থ্যকৰ্মীয়ে 200+ লোকক বিনামূলীয়া চিকিৎসা প্ৰদান কৰে। আনহাতে সন্ধিয়াৰ ভাগত তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হৈছে জিলা দিৱসৰ মূল কাৰ্যসূচী, আৰু এই কাৰ্যসূচীত সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱাৰ লগতে বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বাতৰি পঢ়া সময়লৈকে এই অনুষ্ঠান অব্যাহত আছে।

অসমৰ জাতীয় জীৱনৰ প্ৰাতস্মৰণীয় পুৰুধা কিংবদন্তী নাট্যশিল্পী নটসূৰ্য ফণী শৰ্মাৰ 56 সংখ্যক স্মৃতি দিৱস উপলক্ষে 31 জুলাইৰ পুৱাৰে পৰা নটসূৰ্যগৰাকীৰ উপজা ঠাই তেজপুৰত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণেৰে মহান মনীষীগৰাকীক স্মৰণ কৰে। পুৱাই তেজপুৰ সাহিত্য সভা ভৱনৰ সন্মুখত থকা বক্ষমূৰ্তিত তেজপুৰ সাহিত্য সভাৰ সভাপতিয়ে প্ৰণতি প্ৰজ্বলন আৰু প্ৰাক্তন সভাপতি ভূপেন শইকীয়াই মাল্যাৰ্পণ কৰাৰ লগতে একেলগে থকা ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আৱক্ষমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আনহাতে পুৱাৰ ভাগত তেজপুৰৰ ঐতিহ্যমণ্ডিত নটসূৰ্যৰ স্মৃতি বিজড়িত বান থিয়েটাৰত সভাপতি বংকিম শৰ্মাই বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। বান থিয়েটাৰৰ কৰ্মকৰ্তাসকল শিল্পী, কলাকুশলী আৰু প্ৰশিক্ষণৰ প্ৰশিক্ষাৰ্থীকে ধৰি বিভিন্নজনে নটসূৰ্যৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ পিছতেই নটসূৰ্যৰ সমাধিস্থলত শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জিলায়ুক্ত আনন্দ কুমাৰ দাসে নটসূৰ্য ফণী শৰ্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই স্মৃতিচাৰণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেজপুৰৰ বিধায়ক তথা নাট্যশিল্পী পৃথ্বীৰাজ ৰাভা, নটসূৰ্যৰ বোৱাৰী বিনীতা শৰ্মা, নাতি নৱজিৎ শৰ্মা আৰু জিলা প্ৰশাসনৰ বিভিন্ন বিষয়ববীয়া, শিল্পী, কলাকুশলীসকল উপস্থিত থাকে। অনুষ্ঠানত প্ৰবীণ কণ্ঠশিল্পী সচিদানন্দ বৰাই গীত পৰিৱেশন কৰাৰ লগতে বিশিষ্ট অভিনেত্ৰী বীণা পতংগীয়াই নটসূৰ্যৰ যুগজয়ী নাটকৰ সংলাপ প্ৰক্ষেপ কৰে। এই অনুষ্ঠানতে বিভিন্ন প্ৰান্তৰ পৰা অহা শিল্পী, কলাকুশলী আৰু বিভিন্ন সাংস্কৃতিক গোষ্ঠীয়ে নটসূৰ্যৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সন্ধিয়াৰ ভাগত তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বান থিয়েটাৰৰ উদ্যোগত আয়োজন কৰা নটসূৰ্য ফণী শৰ্মাৰ স্মৃতি দিৱসৰ কাৰ্যসূচীত অসমৰ জনপ্ৰিয় মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী, কমেডি কুইন ৰূপে খ্যাত ৰসৰাণী চেতনা দাসক তেজপুৰৰ ঐতিহ্যমণ্ডিত বান থিয়েটাৰৰ সৰ্বোচ্চ সন্মান বান থিয়েটাৰ বঁটাৰে বিভূষিত কৰা হয়। নটসূৰ্য ফণী শৰ্মাৰ 56 সংখ্যক স্মৃতি দিৱসৰ মূল অনুষ্ঠানত প্ৰবীণ অভিনেত্ৰী, কণ্ঠশিল্পী কল্পনা কলিতা আৰু বিশিষ্ট নাট পৰিচালক অভিনেতা প্ৰমোদ দাসক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানতে অশ্ৰুত শৰ্মা আৰু জাহ্নৱী বড়োলৈ বান থিয়েটাৰৰ বৰ্ষশ্ৰেষ্ঠ অভিনেতা অভিনেত্ৰীৰ বঁটা হিচাপে অন্নদা কুমাৰ পদ্মাৱতী বঁটাৰে পুৰস্কৃত কৰা হয়। ইফালে মেঘাবিনী কাশ্যপ আৰু প্ৰিয়াংশু শইকীয়াক কাৰ্তিক হাজৰিকা সোঁৱৰণী বৰ্ষশ্ৰেষ্ঠ শিশু শিল্পীৰ বঁটাৰে পুৰস্কৃত কৰা হয়। বান থিয়েটাৰ বঁটা গ্ৰহণ কৰি অভিনেত্ৰী

2004 চনৰ আজিৰ দিনটোতে বানপানীৰ সংহাৰী ৰূপত অসমৰ বহু গাঁও জলমগ্ন, শতাধিক জীৱ জন্তুৰ মৃত্যু হয়।

মৈথিলীচৰণ গুপ্ত। তেওঁ হ'ল প্ৰসিদ্ধ আধুনিক হিন্দী কবি। তেওঁৰ জন্ম হৈছিল 1886 চনৰ আজিৰ দিনটোতেই। অসমৰ এগৰাকী বাস্তৱবাদী কবি ভৱানন্দ দত্তৰ মৃত্যু হৈছিল।

0: নাই, আমাজ লোকপিয়ন, আমাজ বিকাশ।
1: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ন 2027, আমাৰ লোকপিয়ন, আমাৰ বিকাশ।
2: এক প্ৰকাৰ সে পিএম জয় অব গৰীবৰ কি জয় বন গৈ।

আজিৰ দিনটো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত সংসদ সমীক্ষা শুনিবলৈ পাব।

0: এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টছ আৰু নিউজন এয়াৰ এপৰ জৰিয়তেও শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া নিবেদন কৰিছোঁ পৰিয়াল কল্যাণ অনুষ্ঠানটি।
1: এয়া আকাশবাণী তেজপুৰ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ পৰিয়াল কল্যাণ অনুষ্ঠানটি। শ্ৰোতাসকল, এটি নৱজাত শিশুৰ বাবে মাতৃদুগ্ধ হ'ল জীৱনদায়িনী শক্তি। মাতৃদুগ্ধই এটি শিশুক শাৰীৰিক আৰু মানসিক বিকাশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শিশুৰ স্বাস্থ্য আৰু মাতৃৰ স্বাস্থ্য সুৰক্ষাৰ বাবে 1 আগষ্টৰ পৰা 7 আগষ্টলৈ পালন কৰা হৈছে বিশ্ব স্তন্যপান সপ্তাহ। সেই উপলক্ষে আজি আমি কিছু কথা পাতিম। তাৰ বাবে আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী ষ্টাফ নাৰ্ছ শ্ৰী মঞ্জুৰিমা শইকীয়া বাইদেউক। নমস্কাৰ, আপোনাক আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ বাইদেউ। যিহেতু 1 আগষ্টৰ পৰা 7 আগষ্টলৈ বিশ্ব স্তন্যপান সপ্তাহ পালন কৰা হৈছে, গতিকে প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এই বিশ্ব স্তন্যপান সপ্তাহৰ যি লক্ষ্য উদ্দেশ্য, সেই লক্ষ্য উদ্দেশ্যসমূহৰ বিষয়ে আপুনি অলপ জনাওকচোন।
2: হয়, প্ৰথম কথা হ'ল বিশ্ব স্তন্যপান দিৱস 1 তাৰিখৰ পৰা 7 তাৰিখলৈ আমি পালন কৰোঁ।

0: আৰু ইয়াৰ বহুলভাৱে প্ৰচাৰ কৰিবৰ কাৰণে আমি এই সপ্তাহটো পালন কৰা হয়। তাৰ উদ্দেশ্যসমূহ হৈছে, প্ৰথমে মাতৃদুগ্ধৰ উপকাৰিতাৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰা, দুই নম্বৰতে আছে জন্মৰ এঘণ্টাৰ ভিতৰত যাতে শিশুসকলে অকল মাতৃদুগ্ধহে পান কৰিব পাৰে, অন্যান্য খাদ্যবস্তু তেখেতসকলক বিভিন্ন ছ'চাইটিত আছে যে মৌ এনেধৰণৰ বস্তু দিয়া হয়, মাত্ৰ এঘণ্টাৰ ভিতৰত অকল মাতৃদুগ্ধ পান কৰোৱা, আৰু প্ৰথম ছমাহ কেৱল মাতৃদুগ্ধ খোৱাবলৈ উৎসাহিত কৰা, ছমাহৰ পিছত উপযুক্ত পৰিপূৰক আহাৰৰ সৈতে স্তনপান অব্যাহত ৰখাৰ বিষয়ে সজাগ কৰা, মাতৃসকলৰ স্তনপান সম্পৰ্কীয় সমস্যা সমাধানত পৰিয়াল, সমাজ আৰু স্বাস্থ্যকৰ্মীৰ সহায় নিশ্চিত কৰা,
1: হয়
0: এইখিনিয়ে মূলত উদ্দেশ্য।
1: হয় হয়। আৰু যিহেতু জন্মৰ পৰা ছমাহলৈকে কেৱল শিশুক মাতৃদুগ্ধই দিয়া হয়, গতিকে এই ছমাহ পাৰ হোৱাৰ পাছত শিশুক কি ধৰণৰ খাদ্য দিয়া হয় আৰু বেলেগ আহাৰৰ উপৰিও কিমান বছৰ বয়সলৈকে মাতৃদুগ্ধ দিয়াটো দৰকাৰী সেই বিষয়ে অলপ জনাবচোন।
0: হয়, WHOৰ পৰামৰ্শ অনুসৰি প্ৰথম ছমাহত আমি অকল মাকৰ গাখীৰে খুৱাব লাগে, সেইখিনি কয় এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং, মানে তাতে যদি ভাবে তাতে পানী পৰিমাণ থাকে, গোটেইখিনি এজন শিশুৰ কাৰণে যিখিনি খাদ্যবস্তুৰ দৰকাৰ গোটেইখিনিয়ে থাকে ছমাহলৈকে। কিন্তু ক্ৰমান্বয়ে যেতিয়া শিশুটি বাঢ়ি আহে তেতিয়া শিশুটিক মাতৃদুগ্ধৰ উপৰিও অন্যান্য খাদ্যবস্তুৰ দৰকাৰ হয়। ছমাহৰ পিছত আমি কিছুমান পৰিপূৰক আৰু সুষম আহাৰ দিবলৈ যত্ন কৰোঁ। প্ৰথমে ধৰক আমি পিঠাগুড়িয়ে হওক, দালিৰ পানীয়ে হওক, সেনেকুৱা ধৰণৰ খাদ্যবস্তু দি দি, লাহে লাহে চুজি এনেকুৱা ধৰণৰ খাদ্যবস্তু দি দি, লগতে মাতৃদুগ্ধও থাকিব কিন্তু তাৰ লগত, মাতৃদুগ্ধ অব্যাহত ৰাখিব লাগে দুবছৰলৈকে বা ততোধিক সময় আমি মাতৃদুগ্ধ দিব পাৰোঁ। আৰু লাহে লাহে লাহে লাহে শিশুৰ সেই খাদ্যবস্তুৰ উপৰিও প্ৰটিন আমি দিব পাৰোঁ, যোনবিলাক শিশুক ধৰক ভেজিটেৰিয়ান বা নন ভেজিটেৰিয়ান হয় তেখেতলোকে ভেজিটেৰিয়ান শিশুক চয়াবিন দিব পাৰি, আৰু নন ভেজিটেৰিয়ান শিশুসকলক প্ৰটিন ডায়েটৰ ভিতৰত কণী দিব পাৰি, মাছ দিব পাৰি, এনেকে আমি দিব পাৰোঁ।
1: লুথুৰি কৰি
0: দিব পাৰি, হয় লুথুৰি কৰি দিয়া হয় পিঠাগুড়িটো, লুথুৰি কৰি দিব পাৰি, তেনেকে চুজি দিব পাৰি, ওটছ দিব পাৰি, এনেকুৱা ধৰণৰ খাদ্যবস্তু প্ৰথমে দিব পাৰি।
1: হয় হয় হয়। আৰু এটা কথা, মাতৃদুগ্ধত যিহেতু সকলোখিনি নিউট্ৰিশ্যন থাকে শিশুৰ কাৰণে যিমানখিনি দৰকাৰী, গতিকে কি কি নিউট্ৰিশ্যন বা পুষ্টি থাকে আৰু ই শিশুক কি ধৰণে পুষ্টি যোগান ধৰে আৰু তাৰোপৰি শিশুক কি কি বেমাৰ আজাৰৰ পৰা সুৰক্ষা প্ৰদান কৰে সেই বিষয়ে অলপ জনাবচোন।
0: হয় হয়। মাতৃদুগ্ধক এটি শিশুৰ লাগতিয়াল সকলো ধৰণৰ উপাদানেই পোৱা যায়। এটি শিশুক যিখিনি উপাদানৰ দৰকাৰ গোটেইখিনিয়ে মাতৃদুগ্ধত থাকে। মাতৃদুগ্ধত আপোনাৰ পৰ্যাপ্ত পৰিমাণে ফেটছ, কাৰ্বহাইড্ৰেট, মিনাৰেলছ, ভিটামিন, ইলেক্ট্ৰলাইট, এণ্টিবডিজ, ইমিউনোগ্লোবিউলিন এই আটাইখিনিয়ে পোৱা যায়। আৰু প্ৰথম যোনখিনি তিনিদিনৰ কাৰণে যোনখিনি হালধীয়া ৰঙৰ গাখীৰ ওলায় সেইখিনি কলেষ্ট্ৰাম বুলি কোৱা হয়। এই কলেষ্ট্ৰামখিনি মানে খুবেই এইখিনি মহৌষধৰ কাম কৰে, এইখিনি হৈছে প্ৰথম প্ৰতিষেধক, এইখিনি আমি শিশুক খুৱাবই লাগে। তাৰমানে এইখিনি বহুতে ভাবে যে এইখিনি কমকৈ ওলাইছে নোখোৱাওঁ নেকি এনেকৈ ভাবে, কিন্তু প্ৰথম তিনিদিনত কমকৈ ওলায়, কিন্তু এইখিনি প্ৰথম প্ৰতিষেধক আৰু এইখিনিয়ে বিভিন্ন ধৰণৰ সংক্ৰমণজনিত ৰোগৰ পৰা ৰক্ষা কৰে। আৰু ই শিশুক বিশেষকৈ যেনেকৈ পেট চলা, ডায়েৰিয়া আৰু বিভিন্ন ধৰণৰ পেটৰ সংক্ৰমণৰ পৰা বচাই ৰাখে, তাৰপিছতে শ্বাস প্ৰশ্বাসজনিত ৰোগ, নিমনিয়া, এজমা এনেকুৱা ধৰণৰ প্ৰব্লেমৰ পৰা হাত সৰাই থাকে, আৰু যেনেকৈ কাণৰ সংক্ৰমণ মাতৃদুগ্ধ পান কৰা শিশুৰ ক্ষেত্ৰত কম হোৱা দেখা যায়। আৰু পৰৱৰ্তী সময়ত অতিৰিক্ত ওজন, যোন মেদবহুলতা কমি যায়, আৰু যোনবিলাক শিশুৱে মানে মাতৃদুগ্ধ পান কৰে সেই শিশুবিলাকৰ শেষত ডায়েবেটিছ, হাইপাৰটেনশ্যন এইবিলাক ৰোগো কম হোৱা দেখা যায়।
1: হয় হয়। এইখিনিতে এটা কথা মই জানিব বিচাৰিছোঁ যে মাতৃদুগ্ধৰ লগতে কেতিয়াবা শিশুক ধৰি লওক ফৰ্মুলা দিয়া হয় ন, যাৰ ধৰি লওক গাখীৰ কম থাকে, এই ফৰ্মুলা মিল্কে, ফৰ্মুলা গাখীৰে কি ধৰণে পৰিপূৰক হিচাপে কাম কৰে বাৰু, এইটো কথা অকণমান জনাবচোন।
0: ফৰ্মুলা মিল্কটো সাধাৰণতে দিয়া নহয়, কিন্তু একদম ধৰক মাতৃগৰাকীৰ কিবা বিশেষ কাৰণত, বিশেষ অসুবিধা হ'লে ফৰ্মুলা ফিডিংটো দিয়া হয়, তাকো মানে ডক্টৰৰ পৰামৰ্শ অনুসৰিহে দিয়া হয় ফৰ্মুলা। ফৰ্মুলা দিয়াৰ ক্ষেত্ৰত এটা কথা হয় কি, ফৰ্মুলা দিলে মানে বহুত ধৰণৰ বেমাৰ সংক্ৰমণ হোৱাৰ চান্সেছটো বহুত বাঢ়ি যায়, কিয়নো মাতৃদুগ্ধ সম্পূৰ্ণৰূপে ষ্টেৰাইল, ইয়াক কোনো ধৰণৰ গৰম কৰিব নালাগে, বাহিৰৰ পৰা নাহে, ই সম্পূৰ্ণ ষ্টেৰাইল পদ্ধতিত হয়। কিন্তু যিহেতু ফৰ্মুলা বনোৱাৰ বাচনটো বেলেগ হ'ব পাৰে, তাৰপিছত বাচনটো আকৌ ধুই পেলাই কৰিব পাৰে, আৰু কেনেকৈ খুৱাইছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে, গতিকে পৰাপক্ষত ফৰ্মুলা ফিডিংটো মানে এভইডেই কৰিব লাগে,
1: পৰিহাৰ কৰিব লাগে। হয় হয়। আৰু এটি নৱজাত শিশুক কিমান সময়ৰ মূৰে মূৰে স্তনপান কৰাব লাগে?
0: হয়, শিশুৰ ভোকৰ সংকেত অনুসৰি দিনে ৰাতিয়ে যেতিয়াই হয় 24 ঘণ্টাত আপুনি 8-10 বাৰ মানে শিশুক স্তনপান কৰিব লাগে, 2 ঘণ্টাৰ পৰা 3 ঘণ্টাৰ মূৰে মূৰে ব্যৱধানত কৰিব লাগে স্তনপানটো। এতিয়া কি হয়, নতুন মানে মাতৃসকলে পাহৰি যায় ৰাতি গাখীৰ খুওৱাটো, পাহৰি যায়, সেই ক্ষেত্ৰত দেখা যায় যে ৰাতি বাচ্চা শুই যায়, মাকো লগতে শুই যায়, টোপনি যায়, কিন্তু

0: ৰাতিৰ গাখীৰ খোৱাটো মানে নাইট ফিডটো বেছি ইম্পৰ্টেণ্ট হয়, কিয়নো যদি ফিডিংটো ষ্টপ কৰি দিয়ে তেতিয়াহ'লে আমাৰ বডিৰ যোনটো অক্সিটোচিন লেভেল সেইটো কমি যায়, কমি যোৱাৰ লগে লগে নেক্সট ডে যোনটো গাখীৰ ওলাব তাৰ প্ৰডাকশ্যনটো কমি যায় আৰু গাখীৰখিনি শুকাই যায়, তাৰমানে পিছৰ দিনালৈ গাখীৰ উৎপাদনটো কমি আহে, সেইকাৰণে ৰাতিও মানে ব্ৰেষ্ট ফিডিংটো উঠাই উঠাই খুৱাই থাকিব লাগে, আৰু মানে ব্ৰেষ্ট ফিডিং কৰিলে দুইটা ব্ৰেষ্টতে মানে সমানে মানে খুৱাব লাগে, ধৰক এটা চাৰ্কেলত এটা ব্ৰেষ্ট খোৱালে নহয় সেইটো ব্ৰেষ্ট 10-15 মিনিটলৈকে এটা খুৱাব, তাৰপিছত নেক্সট যোনটো আকৌ নেক্সট 2 ঘণ্টাৰ মূৰত বেলেগ ব্ৰেষ্টটো খুৱাব লাগিব, তেতিয়া মানে গোটেইখিনি উপাদান পোৱা যায় ব্ৰেষ্ট মিল্কত, মানে প্ৰথমৰ পৰা শেষলৈকে বহুতো মানে উপাদান থাকে, প্ৰথম গাখীৰখিনি পনীয়া থাকে, তাত অকল পানী থাকে, সেই পানীখিনিয়ে শিশুক অকল মানে পিয়াহটোহে মৰায়, ই কিন্তু শিশুৰ ওজনটো নবঢ়ায়, সেইখিনি ফৰ্ম মিল্ক বুলি কয়, আৰু যোনখিনি হাইন মিল্ক সেইখিনি মানে পিছত থাকে, সেইখিনি ধৰক লাষ্ট 15 মিনিটছৰ যোনখিনি গাখীৰ উৎপাদন হ'ব সেইখিনিয়ে কিন্তু শিশুৰ ফেটছ যিহেতু অতিমাত্ৰা থাকে সেই ফেটছে শিশুটোৰ ওজন বঢ়াত সহায় কৰে, কিন্তু আমাৰ মানে কি হয় অলপ খুৱাই পেলাই এৰি দিয়ে যে সেইকাৰণে মানে শিশুৰ পুষ্টিটো নাপায়।
1: হয় হয়। আৰু আপুনি ক'লে ৰাতি খুওৱাৰ কথাটো, ৰাতি যিহেতু কেতিয়াবা শিশু গভীৰ টোপনিত শুই যায়, গতিকে সেই অৱস্থাত কি কৰিব লাগে, তেওঁক মানে
0: জগাই হ'লেও মুখখন লগাই হ'লেও খুৱাবই লাগে ৰাতি তাৰমানে।
1: হয় হয় হয়। আৰু স্তনপান কৰাৰ সময়ত কি কি ধৰণে পৰিষ্কাৰ পৰিচ্ছন্নতাটো বজাই ৰাখিব লাগে, যিহেতু পৰিষ্কাৰ পৰিচ্ছন্নতাটো লাগিবই শিশুক স্তনপান কৰোৱাৰ ক্ষেত্ৰত, গতিকে সেই বিষয়ে অলপ জনাবচোন।
0: স্তনপান কৰাৰ আগতে মাকগৰাকীয়ে মানে চাবোনেৰে হাতখন ধুই ল'ব, আৰু মাকগৰাকীয়ে যিখিনি কাপোৰ পিন্ধে সেইখিনি চাফা হ'ব লাগিব, অন্তৰ্বাস এইখিনি চাফা হ'ব লাগিব, চাফা হৈ যিখিনি জেগাত স্তনপান কৰাব সেই জেগাখিনিও পৰিষ্কাৰ হ'ব লাগিব, বাচ্চাটো কোলাত লওঁতে বাচ্চাটো চাফা হৈ থাকিব লাগিব, তাৰপিছতহে স্তনপান কৰিব লাগে, আৰু নিপলটো আৰু ব্ৰেষ্ট সদায় মানে চাফা কৰি ল'ব লাগে, তিতা কাপোৰ দি ধৰক মুচি চাফা কৰি ল'লে, এনেকুৱা নহয় যে চাবোন দি, চাবোন ব্যৱহাৰ কৰিব নালাগে, অকল পানী দি পেলাই চাফা কৰিলে হ'ল, তাৰপিছত গাখীৰ খুৱাব লাগে।
1: হয় হয়। আৰু শিশুক গাখীৰ খুওৱাৰ সময়ত কিবা স্থিতি বা পজিশ্যন কি ধৰণে গ্ৰহণ কৰিব লাগে, কি ধৰণে খুৱাব লাগে, মানে যিটো পজিশ্যন বা বহুতে কয় সোঁফালেও খুৱাব লাগে বাওঁফালেও, আপুনি ক'লে যিহেতু, গতিকে সেই পজিশ্যনসমূহ কেনেকে খুৱাব লাগে সেই বিষয়ে অলপ জনাব।
0: শিশুক স্তনপান কৰোৱাৰ সময়ত মানে পজিশ্যনৰ গুৰুত্ব মানে অধিক, কিয়নো পজিশ্যন ভুল হোৱাৰ লগে লগে শিশুটো মাকে বিভিন্ন ধৰণৰ সমস্যা মানে সন্মুখীন হ'ব লগা হয়, যেতিয়া এটা শিশুত মানে স্তনপান কৰাব বহুত মাতৃৰ ক্ষেত্ৰত দেখা নাই মোৰ গাখীৰ নোলায় নোলায় এনেকুৱা ধৰণৰ কয়, সেই ক্ষেত্ৰত মাকগৰাকীয়ে নাজানে যে কেনেকৈ গাখীৰ খুৱাব লাগে, অকল নিপলটো মুখৰ ভিতৰত সোমোৱাই থয়, তেনেকুৱা নহয়, শিশুক যেতিয়া স্তনপান কৰাব তেতিয়া শিশুটোক স্তনপান কৰাৰ আগতে মাকে মানে যোনখিনি জেগাতে স্তনপান কৰা আৰামদায়কভাৱে বহি ল'ব লাগে, শিশুটোক ভালকৈ প্ৰস্ৰাৱ পায়খানা চাফা কৰি পেলাই ভালকৈ কোলাত ল'ব, লৈ পেলাই মাকে মানে কি কৰিব, শিশুটোৰ মূৰটো মাকৰ হাতত ৰাখিব আৰু ডিঙিটো ছাপৰ্ট কৰিব আৰু তলৰ ফালেও এখন হাতে ডিঙি ছাপৰ্ট কৰিব লাগিব যাতে সৰল ৰেখা চিধা লাইন এটাত থাকে, তাৰপিছতে শিশুটোক তেওঁ নিজৰ ওচৰলৈ চপাই আনিব লাগে, আনি পেলাই মুখখন স্তনটোত লগাই দিব লাগে আৰু মানে নাকটো নিপলৰ অপজিট ডাইৰেকশ্যনত থাকিব লাগে, মানে স্তনাবিন্দৰ বিপৰীতে নাকটো থাকিব লাগিব, তাৰপিছতে মাকে শিশুটোক মানে মাকৰ ফালে যেতিয়া ঘূৰাই আনিব শিশুটোৰ পেটটো আৰু মাকৰ পেটটো টাচ হৈ থাকিব লাগে,
1: একেলগ হৈ থাকিব লাগিব
0: আৰু শিশুটোৰ মানে মুখখন বহলকৈ মেল খাব লাগিব, মেল খাই পেলাই যোনখিনি ক'লা অংশৰ বেছি অংশটো সেইখিনি এৰিয়লা বুলি কয় সেইখিনি মানে বেছি মুখৰ ভিতৰত সোমাব লাগিব, ওপৰৰ অংশ অকণমান ওলাই থাকিব কিন্তু তলৰখিনি গোটেইখিনিয়ে অংশ মুখৰ ভিতৰত সোমাই থাকিব লাগিব, আৰু শিশুৰ মানে ওঁঠটো মানে তলৰ ফালে ঘূৰ খাই থাকিব লাগিব, ওল্টা হৈ থাকিব লাগিব মানে ঘূৰ খাই থাকিব লাগিব, আৰু শিশুৰ যোনটো থুতৰিটো ব্ৰেষ্টত লাগি থাকিব লাগিব, তেতিয়াহে মানে শিশুটোৱে আচলতে চাক কৰিব পাৰে, কিন্তু বহুত ক্ষেত্ৰত দেখা যায় যে সেইখিনি পজিশ্যন বহুতে নাজানে, আমিও দেখোঁ হস্পিটেলত দেখিয়ে থাকোঁ প্ৰায়ভাগ মাতৃকে দেখোঁ অকল নিপলটো ধৰি থাকে কিন্তু তাত মানে যোনখিনি শিশুৱে চাক কৰিব লাগে সেইখিনি কৰিব নোৱাৰে আৰু সেইকাৰণে বিভিন্ন ধৰণৰ মানে সমস্যাৰ সন্মুখীন হয়। আৰু যিমানে চাকিং কৰিব যিমানে চুপি খাব সিমানেই কিন্তু মাকৰ গাখীৰ উৎপাদনটো বাঢ়ি যাব,
1: বৃদ্ধি হৈ যাব। হয় হয়, খুবেই গুৰুত্বপূৰ্ণ কথা ক'লে আপুনি এইখিনি, আৰু সকলো মাতৃয়ে নতুন মাতৃয়ে এই কথাখিনি জনাটো খুবেই দৰকাৰী। আৰু এগৰাকী মাতৃৰ শৰীৰত কেতিয়াৰ পৰা দুগ্ধ উৎপন্ন হয় আৰু কি কি খাদ্যই মাতৃদুগ্ধ উৎপন্ন কৰাত বা বৃদ্ধি কৰাত সহায় করে?
0: এগারী মাতৃ গর্ভস্থার অবস্থার প্রায় মানে মাতৃদুগ্ধ উৎপন্ন হবলে আরম্ভ করে, বিশেষকে লাস্ট থ্রি মান্থ লাস্ট টাইমিস্টারত তখেতর গাত মাতৃদুগ্ধ উৎপন্ন হওয়ার ক্ষমতা বাড়ি যায়। আর যেতিয়া মানে ডেলিভারি হয় তেতিয়া মাকর শরীরের বিভিন্ন ধরনের হরমোন নির্গত হয়, যেনেকে অক্সিটোসিন পলেকটিন এনেকা ধরনের হরমোন রিলিজ।

0: আৰু যেতিয়া শিশুটোৱে মাকৰ মানে নিপলত মুখ দিব বা স্তনপান কৰিব তেতিয়াই অধিক মাত্ৰাত দুগ্ধ মানে নিৰ্গত হয়।
1: হয় হয়। আৰু কি কি খাদ্য মানে খাদ্য কি কি গ্ৰহণ কৰিলে মাতৃদুগ্ধ বেছি হয় বাৰু?
0: মাতৃদুগ্ধ বেছি হবলৈ সুষম আহাৰটো খাবই লাগিব। যেতিয়া গৰ্ভৱতীৰ সময়তকৈও বেছি কেলৰিৰ খাদ্য খাব লাগিব। প্ৰটিন যেনেকৈ দালি, চয়াবিন, বিভিন্ন ধৰণৰ প্ৰটিন খাদ্য, মাছ মাংস তেনেকৈ ধৰণৰ খাদ্য খাব লাগিব। অধিক মাত্ৰাত দালি খাব লাগিব। পানীটো যথেষ্ট পৰিমাণে খাব লাগে, পানী বহুতেই খাব লাগিব। তাৰপিছতে আপোনাৰ সুষম আহাৰ খাব লাগিব আৰু মানে ৰাগিয়াল দ্ৰব্য এইবোৰ বৰ্জন কৰিব লাগে। সেইখিনিয়ে মানে মাতৃদুগ্ধ উৎপাদনত ব্যাঘাত জন্মায়। আৰু আপোনাৰ কেফিন কফি জাতীয় খাদ্যবস্তু কমাই খাব লাগে,
1: পৰিহাৰ কৰিব লাগিব। হয় হয়। আৰু এটা কথা এইখিনিতে সুধিব বিচাৰিছোঁ, কেতিয়াবা কোৱা হয়, কথাই কথাই কয় যে মাকগৰাকীৰ অসুখ হ'লে শিশুটিৰ হয় বা মাকৰ গেছ হ'লে শিশুৰ হয়, তেনেকুৱা কিছুমান কথা আমি শুনিবলৈ পাওঁ। এই কথাবোৰ কিমান শুদ্ধ বা কিমান সত্য বাৰু?
0: নাই নাই, সেনেকুৱা একো কথা নাই, তেনেকুৱা একোৱেই নহয়। মাতৃদুগ্ধৰ সম্পূৰ্ণ বেলেগ আৰু মাকৰ গেছ হোৱাটো সম্পূৰ্ণ বেলেগ বেলেগ বস্তু। গতিকে মাকৰ গেছ হ'লেও মাকৰ যিকোনো মানে কিছুমান বিশেষ ৰোগৰ বাহিৰে মানে মাতৃ দুগ্ধ পান কৰিলে একো অসুবিধা নহয়, বাচ্চালৈ এনেকুৱা একো নাযায় মানে মাতৃদুগ্ধৰ পৰা।
1: হয় হয়। আৰু নিয়মিত স্তনপানে মাতৃৰ শৰীৰত কি ধৰণে প্ৰভাৱ পেলায় আৰু শিশুৰ লগতে মাতৃগৰাকীৰ শৰীৰ সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত স্তনপানে কি ধৰণে সহায় কৰে সেই বিষয়ে অলপ জনাব।
0: যেতিয়া অকল মানে নিয়মিত আমি অকল ব্ৰেষ্ট ফিডিঙে কৰোঁ, নিয়মিত স্তনপান কৰোঁ, তেতিয়াহ'লে মানে মাতৃগৰাকীৰ উপকাৰিতা বহুতখিনি দেখা যায়। প্ৰথমতেই হ'ল কি, আমাৰ যোনটো জৰায়ু ই মানে সংকোচনত সহায় কৰে। যিহেতু জৰায়ুটো বহলি যায় যেতিয়া ডেলিভাৰীৰ পিছত, সি মানে আগৰ পজিচনলৈ অহাত সহায় কৰে, প্ৰথম জৰায়ুটো সংকোচন কৰে। নেক্সটটো হৈছে অতিমাত্ৰা যোনটো PPH বুলি কয়, পষ্টপাৰ্টাম হিমৰেজ, যদি অতিমাত্ৰা ব্লিডিং যোনটো হয়, যেতিয়া ভালকৈ গাখীৰ খুৱাব তেতিয়া এইটো কমি যায়, মানে অতিৰিক্ত ব্লিডিংটো নাইকিয়া হয়, মানে কমি যায়। আৰু আপোনাৰ ব্ৰেষ্ট কেঞ্চাৰ, অভাৰিয়ান কেঞ্চাৰ হোৱাৰ ৰিস্কটো কমি যায়। আৰু তাতকৈ ডাঙৰ কথাটো হৈছে যে মাহেকীয়াটো পলম কৰি দিয়ে, মানে যদি ভালকৈ গাখীৰ খোৱা ছমাহ হ'লে মাহেকীয়াটো কমাই দিয়ে, তাৰ ফলত কি হয়, মাতৃগৰাকী পুনৰবাৰ গৰ্ভধাৰণ কৰাৰ পৰা ব্যাহত থাকে। আৰু মানে ই নেচাৰেল গৰ্ভ নিৰোধক হিচাপে কাম কৰে।
1: হয় হয় হয়, খুবেই দৰকাৰী কথা এইখিনি। আৰু কেতিয়াবা দুগ্ধপান কৰাওঁতে মাতৃগৰাকীয়ে সেই অংগত কেতিয়াবা বিষ অনুভৱ কৰে আৰু কেতিয়াবা ইনফেকশ্যন হোৱাও দেখা যায়, গতিকে তেনেকুৱা হ'লে কি ধৰণে চিকিৎসা কৰা উচিত বা কি ধৰণৰ প্ৰতিকাৰ কৰা উচিত বাৰু?
0: হয়, মই প্ৰথমতেই কৈছোঁ যে মানে বাচ্চাটোক যেতিয়া গাখীৰ খুৱাব পজিচনটো কেনেকৈ খুৱাইছে এইটো বহুত দৰকাৰ। যদি অকল নিপুল অংশটো চুপি থাকে তেতিয়াহ'লে নিপুলত মানে ঘাঁহ লাগি যায়, সেইকাৰণে প্ৰথমতেই মানে পজিচনটো বহুত দৰকাৰ। সেইকাৰণে সকলো মাতৃয়ে জানিব লাগে যে কেনেকৈ বাচ্চাটো ল'ব, কেনেকৈ খুৱাব, এইটো প্ৰথম জানিবই লাগিব। যদি ভালকৈ খুৱাব নাজানে এইখিনি প্ৰব্লেম দেখা যায়। প্ৰথমটো ধৰক আপোনাৰ বেছ এনগৰ্জমেণ্ট বুলি কয়, যোনটো মানে স্তন ফুলি উঠিব, তাত বিষ হ'ব, জ্বৰ হ'ব পাৰে, তাৰপিছতে চুলে মানে পূৰা টাইট হৈ যায়, তাতে মানে গাখীৰ জমা হৈ থাকে, বাচ্চাটোৱে চুপিব নাজানে, বাচ্চাটোলৈ নাযায়। তেনেকুৱাত আপুনি ঘৰুৱাভাৱে গৰম পানীত মানে টাৱেল ভৰাই পেলাই সেক দিব পাৰে, সেক দি পেলাই সেইখিনি গাখীৰ চেপি পেলাই পেলাই দিব লাগে তেতিয়া আৰাম পোৱা যায়। আৰু মই কৈছোঁ যে অকল নিপুলটো চুপি থাকিলে তেতিয়া কি হয়, নিপুলত মানে চোৰ হয়, ঘাঁহ লাগি যায়। তেতিয়া মানে আমি কি কৰিব পাৰোঁ, তেতিয়া আমি যে গাখীৰ খুৱাওঁ, মই যে প্ৰথমে কৈছোঁ ফৰ মিল্ক আৰু হাইন মিল্ক, যোনখিনি মানে গাখীৰৰ শেষৰ গাখীৰখিনি যে, সেই গাখীৰখিনি উলিয়াই পেলাই নিপুলত লগাই থ'ব পাৰি। নিপুলত যদি লগাই থয়, লগাই পেলাই যদি অকণ মানে ড্ৰাই কৰি থয় তেতিয়াহ'লে তেনেকৈও ভাল পাব পাৰি। আৰু যদি ভাল নহয় তেতিয়াতো ডক্তৰৰ পৰামৰ্শ ল'বই লাগিব, কিন্তু সেনেকৈ ঘৰুৱাভাৱে ভাল কৰিব পাৰি। আৰু কেতিয়াবা কিন্তু পাছো হোৱা দেখা যায়, তেনে ক্ষেত্ৰতো ডক্তৰৰ পৰামৰ্শ ল'বই লাগিব যদি ওলায়।
1: খুবেই গুৰুত্বপূৰ্ণ কথা আৰু প্ৰত্যেকগৰাকী মাতৃয়ে এইখিনি কথা গুৰুত্ব সহকাৰে লোৱা উচিত। আৰু এটা কথা এইখিনিতে সুধিব বিচাৰিছোঁ, শিশুৱে গাখীৰ খালে কেতিয়াবা গাখীৰ মুখেদি ওলাই আহে, সেইটো কি কাৰণে হয় বা কি ক্ষেত্ৰত হয়?
0: মানে শিশুটোৰতো পাকস্থলীটো একেবাৰে সৰু, যদি বেছিকৈ খাই দিয়ে তেতিয়া সিমানটো গাখীৰ শিশুটো গম নাপায় ন, সিমানখিনি গাখীৰ দৰকাৰ নাই, বায়ু সোমাই যায়। সেইকাৰণে মানে শিশুটো সদায় গাখীৰ খোৱাৰ পিছত বাৰ্পিং বুলি কয়, পিঠিত লৈ পেলাই টুকুৰিয়াই দিব লাগে, তেতিয়া সি এক্সট্ৰা গাখীৰটো উলিয়াই আৰু মুখেদি নি গেছটো ওলাই।
1: হয়। আৰু আমি যিহেতু মাজতে স্তন কেঞ্চাৰৰ কথা আপুনি ক'লে, গতিকে সুধিব বিচাৰিছোঁ যে আজিকালি বহুত মহিলাৰ স্তন কেঞ্চাৰ হোৱা দেখা যায়, গতিকে সঠিকভাৱে যদি স্তনপান নকৰায় তেতিয়াহ'লে ভৱিষ্যতে ব্ৰেষ্ট কেঞ্চাৰ হোৱাৰ আশংকা থাকে নেকি বাৰু?
0: হয়, গৱেষণাৰ তথ্য অনুসৰি স্তনপান কৰোৱাটো মাতৃৰ ব্ৰেষ্ট কেঞ্চাৰৰ আশংকা কিছু পৰিমাণে কমোৱাৰ সৈতে জড়িত, কিন্তু এইটো স্পষ্ট নহয় যে স্তনপান নকৰিলে ভৱিষ্যতে ব্ৰেষ্ট কেঞ্চাৰ হ'ব বুলি ক'ব নোৱাৰি। ব্ৰেষ্ট কেঞ্চাৰৰ বহুতো কাৰক আছে, যেনে বয়স, বংশগত কাৰক আৰু বিভিন্ন ধৰণৰ হৰ্মনজনিত কাৰক।

0: কিন্তু দেখা যায় যে যদি ভালকে স্তনপান নকৰায় তেতিয়াহলে সেই ক্ষেত্ৰত মাতৃগৰাকী ব্ৰেষ্ট কেন্সাৰ হোৱাৰ আশংকা বেছি থাকে।
1: আৰু এটি শিশুৱে যেতিয়া গাখীৰ খাই থাকে তেতিয়াতো মাতৃগৰাকীৰ দুগ্ধ উৎপন্ন হৈ থাকে, গতিকে শিশুটোৱে গাখীৰ এৰাৰ পিছত যেতিয়া গাখীৰ এৰিব তেতিয়া কিমান সময়ৰ পাছলৈকে গাখীৰটো থাকে বা কেতিয়া গাখীৰটো লাহে লাহে শুকাবলৈ আৰম্ভ কৰে বাৰু?
0: গাখীৰটো মানে যেতিয়ালৈকে দুবছৰলৈকেতো গাখীৰটো থাকিবই, তাৰ পিছতো খুৱাই থাকিলে কিন্তু গাখীৰটো থাকেই, মানে চাকিঙৰ ওপৰত গাখীৰটো ৰিলিজ হয়, তাৰমানে যিমানে চাক কৰিব সিমানে হৰমন ৰিলিজ হ'ব আৰু তেতিয়া গাখীৰটো থাকে। তিনি বছৰ মানলৈকেতো খুৱাই বহুতে খুৱাই থাকে, তাতকৈ বেছি সময়ো দেখা যায় যে বহুত মহিলাই তাতকৈ বেছি সময়ো গাখীৰটো খুৱায়।
1: এৰি দিয়াৰ লগে লগে
0: গাখীৰটো নিজে নিজে অট'মেটিক, সেই মই যে আপোনাক ক'লো যে ৰাতি গাখীৰটো নুখুৱালে পিছৰ দিনালৈ গাখীৰ উৎপাদন হয়, সেই তেনেকুৱা কথা।
1: হয় হয়, আজি আপুনি খুবেই গুৰুত্বপূৰ্ণ কথাখিনি আমাক জনালে, গতিকে বহু মাতৃয়ে এই বিষয়ে জানে, বহু মাতৃয়ে হয়তো নাজানে, গতিকে আমাৰ অনুষ্ঠানটি শেষ কৰিবৰো সময় হৈছে, গতিকে শেষত আপুনি কি বাৰ্তা দিব বিচাৰিব বা কি পৰামৰ্শ দিব বিচাৰিব মাতৃসকলক যাতে তেওঁলোকে সঠিকভাৱে নিজৰ শিশুটিক স্তনপান কৰাব পাৰে আৰু এই ক্ষেত্ৰত যাতে সজাগ সচেতন হয়, আপুনি কি ক'ব বিচাৰিব?
0: মই ক'ম মাৰ গাখীৰৰ সমান আৰু একো নাই, মাৰ গাখীৰ অমৃতৰ সমান, গতিকে সকলোৱে মানে মাৰ গাখীৰক পৰিহাৰ কৰিব নালাগে, মাকৰ গাখীৰ যিমান পাৰি খুৱাব লাগে আৰু এই ক্ষেত্ৰত মাকৰ লগতে সমাজখনো সচেতন হ'ব লাগিব, পৰিয়ালো সজাগ হ'ব লাগিব যাতে মাকগৰাকীক উৎসাহিত কৰে যে গাখীৰ খোৱাৰ ক্ষেত্ৰত মাকক সুবিধা কৰি দিয়ে, ঘৰুৱা কাম কাজৰ পৰা ৰেহাই দিয়ে, ছমাহলৈকে অকল মাকৰ গাখীৰ খুৱাব লাগে। সেইকাৰণে আজিকালিতো মেটাৰনিটি লীভো ছমাহ কৰিছে বিভিন্ন অনুষ্ঠানত, কিয়নো অকল শিশুটোৰ লগত লাগি থাকিবলৈ কাৰণে সেইখিনি সুবিধা কৰিছে, ঘৰৰ মানুহখিনিও সেইখিনি বুজিব লাগে। তাৰপিছতে সুস্থ মা হ'লে আমি সুস্থ সন্তান পাম আৰু এখন সুস্থ অসম
1: পাম। হয় হয়, ধন্যবাদ বাইদেউ, আপুনি খুবেই সুন্দৰ কথাখিনি ক'লে আৰু আপোনাৰ আজি এই কথাখিনিৰ পৰা আমাৰ শ্ৰোতাসকল উপকৃত হ'ব বুলি ভাবিলোঁ। আজি আপুনি ইমানখিনি সময় দিয়াৰ বাবে আপোনাক আকাশবাণী তেজপুৰৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
0: মই আপোনাক ধন্যবাদ জনালোঁ ইমান ধুনীয়া সুবিধাকণ মোক দিয়াৰ কাৰণে,
1: ধন্যবাদ। শ্ৰোতাই ইমান পৰে পৰিয়াল কল্যাণ অনুষ্ঠানটিত বিশ্ব স্তনপান সপ্তাহ উপলক্ষে আগবঢ়োৱা সাক্ষাৎকাৰ অনুষ্ঠানটি শুনিলে। এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী ষ্টাফ নাৰ্ছ মঞ্জুৰিমা শইকীয়াই, অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা ৰিমঝিম পতংগিয়াৰ, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

পৰিয়াল কল্যাণ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

0: লোকপিয়নৰ প্ৰথম পৰ্যায়ত গৃহ তালিকা আৰু গৃহপিয়ন অৰ্থাৎ আপোনাৰ বাসগৃহৰ গণনা কৰা হ'ব। আহক নিজৰ অংশগ্ৰহণেৰে ইয়াক সফল কৰোঁ। প্ৰতিজন ব্যক্তি সংযুক্ত হওক, প্ৰতিটো ঘৰ সংযুক্ত হওক আৰু দেশ আগুৱাই যাওক। লোকপিয়ল 2027, আমাৰ লোকপিয়ল, আমাৰ বিকাশ।
1: এক প্ৰকাৰ সে পিএম জয় অব গৰীবৰ কি জয় বন গৈ হে।

0: आयुष्मान भारत प्रधानमंत्री जन आरोग्य योजना के तहत लगभग 60 करोड़ लोग बने हैं 5 लाख रुपए के मुफ्त उपचार के हकदार। अब तक 12 करोड़ से भी ज्यादा मुफ्त उपचार किए जा चुके हैं, जिससे गरीब परिवारों के चिकित्सा खर्च में लगभग 2 लाख करोड़ रुपए की बचत हुई। आज ही आयुष्मान ऐप डाउनलोड कर आयुष्मान कार्ड बनाएं। ज्यादा जानकारी के लिए 1-4-5-5-5 पर कॉल करें।
1: এতিয়া আপোনাৰ বাবে লৈ আহিছোঁ শ্ৰোতাই হোৱাটছআপ যোগে অনুৰোধ কৰা শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্ছনা। শ্ৰোতাসকল, আপোনালোকে হোৱাটছআপ যোগে অনুৰোধ কৰা গীতটি শুনিবৰ বাবে অতি আগ্ৰহেৰে নিশ্চয় ৰৈ আছে। এয়া প্ৰথমেই বাৰ্তাটি পঢ়িছোঁ। লিখিছে প্ৰতিমাননীয় আকাশবাণী তেজপুৰ কেন্দ্ৰৰ কাৰ্যবাহী সঞ্চালক মহোদয়ৰ সমীপেশো। বিষয় মূৰ্ছনা অনুষ্ঠানত কয়লা বোলছবিৰ গীত এটি শুনাব বুলি আশা ৰাখিলোঁ। মই আকাশবাণী তেজপুৰ কেন্দ্ৰৰ নিয়মীয়া শ্ৰোতা ইতি জামিল হক, 4 নং ভোজমাৰী নদুৱাৰ চতিয়া। ধন্যবাদ জামিল হক ডাঙৰীয়া, এনেদৰে আকাশবাণী কেন্দ্ৰৰ মূৰ্ছনা অনুষ্ঠানটি শুনি মনোৰঞ্জন লৈ থাকিব। এয়া শুনক আজি আপুনি অনুৰোধ কৰা আপোনাৰ প্ৰিয় গীতটি।

অনাতাঁৰ মৰম পৰিয়ালৰ হৈ অজিত কুমাৰ শৰ্মা, তেলিয়া সোণাৰীগাঁও মিছামৰা গোলাঘাট, লগতে চন্দ্ৰকান্ত টাইট, বিনোদ গগৈ, বিমল বসুমতাৰী, সোণাৰাম লালং, টুটুমণি নাথ, অৱন্তী টাইট আৰু সন্ধ্যাৰাণী গগৈয়ে লিখিছে। প্ৰতি মূৰ্চনা তেজপুৰ অনাতাঁৰ কেন্দ্ৰ নমস্কাৰ। আজি আমাক জয়ন্ত হাজৰিকাদেৱৰ আকৌ নতুন প্ৰভাত হ'ব কাল ৰাতি নেথাকিব গীতটি শুনাবৰ বাবে অনুৰোধ জনাই বাৰ্তাটি প্ৰেৰণ কৰিছোঁ। ধন্যবাদ শ্ৰোতাসকল, এনেদৰে আপোনাৰ প্ৰিয় গীতটিৰ বাবে বাৰ্তা প্ৰেৰণ কৰি থাকিব। এয়া শুনক আজি আপুনি অনুৰোধ কৰা আপোনাৰ প্ৰিয় গীতটি।

শ্রোতাসকলে হোৱাটছআপ যোগে অনুৰোধ কৰা আপোনাৰ প্ৰিয় গীতৰ অনুষ্ঠান মূৰ্চনা শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। আন এটি অনুৰোধ ৰক্ষা কৰিবলৈ বাৰ্তাটি পঢ়িছোঁ। নমস্কাৰ গ্ৰহণ কৰিব। মূৰ্চনা অনুষ্ঠানত আজি শুনিব বিচৰা গীতটি হৈছে হৃদয়ৰ আৰে আৰে বোল ছবিৰ মৰমী মৰমী প্ৰিয়া গীতটি। আৰু এই গীতটি অমল বসুমতাৰী, বিমল বসুমতাৰী, ৰমেশ পাত্ৰ, চন্দ্ৰকান্ত টাইট, অজিত কুমাৰ শৰ্মা, সোণাৰাম লালুং, বিনোদ গগৈলৈ উচৰ্গা কৰিলোঁ। ধন্যবাদ নিয়মীয়া শ্ৰোতা ভাইকন মুণ্ডা, চৰাইদেউ, সোণাৰী। ধন্যবাদ শ্ৰোতাসকল, আপোনালোকে মূৰ্চনা অনুষ্ঠানক ইমান মৰম দিয়াৰ বাবে। এনেদৰে আপোনাৰ প্ৰিয় গীতটিৰ বাবে মূৰ্চনা অনুষ্ঠানত আপোনাৰ অনুৰোধটি হোৱাটছআপ যোগে প্ৰেৰণ কৰিব। এয়া শুনক আজি আপোনালোকে অনুৰোধ কৰা আপোনাৰ প্ৰিয় গীতটি।

0: তেজপুৰৰ পৰা অভিলাষা কাশ্যপ, ৰুণা ঠাকুৰীয়া আৰু কৰবী শইকীয়াই লিখিছে। প্ৰতি আকাশবাণী তেজপুৰ কেন্দ্ৰৰ মূৰ্ছনা অনুষ্ঠানৰ প্ৰচাৰ বিভাগলৈ শ্ৰদ্ধা আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেজপুৰ মাজগাঁৱৰ পৰা আপোনালোকৰ অনুষ্ঠান শুনি আছোঁ। জুণ্ডা ইমান গুণ্ডা বোলছবিৰ গীতটি শুনাবৰ বাবে অনুৰোধ বাৰ্তা প্ৰেৰণ কৰিলোঁ। ধন্যবাদ শ্ৰোতাসকল, এনেদৰেই আপোনাৰ প্ৰিয় মূৰ্ছনা অনুষ্ঠানটি শুনি থাকিব আৰু আপোনাৰ প্ৰিয় গীতটিৰ বাবে বাৰ্তা প্ৰেৰণ কৰিব। এয়া আজি আপোনালোকে অনুৰোধ কৰা গীতটি শুনকচোন।
1: অৰ্জুন উঠ আকৌ, তই আজি গুৱাহাটীলৈ যোৱা কথা নাই? উঠ,

শ্ৰোতাসকলে মূৰ্ছনা অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ আন এটি বাৰ্তা পঢ়িছোঁ। প্ৰতি মূৰ্ছনা অনুষ্ঠান নমস্কাৰ গ্ৰহণ কৰিব তেজপুৰ কেন্দ্ৰৰ এজন মই নিয়মীয়া শ্ৰোতা হিচাপে একাষাৰ লিখিবলৈ হাতত কলম তুলি ল'লোঁ। তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠানসমূহ মোৰ বহুত প্ৰিয়। মূৰ্ছনা অনুষ্ঠানৰ যোগেদি এটি গীত শুনিবলৈ অনুৰোধ জনালোঁ। জুবিন গাৰ্গৰ পানৈ, গীতি আমাৰ পৰিয়ালৰ সদস্য অমল বিমল পুতুল বৰুৱা, ছায়ানন্দ নেওগ, বিনোদ গাৰ্গ, নীলমণি কোচ সমূহ সদস্যা আৰু সদস্যালৈ আগবঢ়ালোঁ। তেজপুৰ কেন্দ্ৰৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। ইতি পুতুল বৰুৱা, ধেমাজি শ্ৰীপানী। ধন্যবাদ শ্ৰী পুতুল বৰুৱা ডাঙৰ, ধন্যবাদ শ্ৰী পুতুল বৰুৱাদেৱ। এনেদৰেই আকাশবাণী তেজপুৰৰ সমূহ অনুষ্ঠান শুনি মনোৰঞ্জন লৈ থাকিব আৰু মূৰ্ছনা অনুষ্ঠানত আপোনাৰ প্ৰিয় গীতটিৰ বাবে বাৰ্তা প্ৰেৰণ কৰিব। এয়া শুনক আজি আপুনি অনুৰোধ কৰা আপোনাৰ প্ৰিয় গীতটি।

দুসৰা আদমি বোলছবিৰ গীতটি শুনিলে। গীতৰ শিল্পী আছিল মহম্মদ ৰফি, কিশোৰ কুমাৰ আৰু লতা মংগেশকাৰ। শ্ৰোতাসকলে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনক কিশোৰ কুমাৰৰ কণ্ঠৰ ডাক বোলছবিৰ এই গীতটি।